আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, আহিন মাহৰ আজি নৱম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: to destabilize global security, threatening progress and slowing development far beyond their immediate regions. Dr. Jaishankar said India is prepared to do everything possible to help improve the situation, particularly in the areas of food and energy security. Dr. Jaishankar said that India will exercise its right to defend itself against terrorism. He called state-sponsored terrorism with a cross-border purpose a direct challenge to the global order. External Affairs Minister said governments engaged in such practices must be held accountable and the financing of terrorism must be exposed and countered. The Finance Ministry has said that all public sector banks and regional rural banks will remain open today for the convenience of customers. The Ministry said that this step has been taken in view of the proposed three-day nationwide bank strike called by the United Forum of Bank Unions from 28th to 30th of this month, coinciding with the preceding weekend holidays of 26th and 27th of September. The Chardham Yatra in Uttarakhand has been suspended today in view of adverse weather conditions. Disaster Management Secretary Vinod Kumar Suman said the decision has been taken in the interest of pilgrims' safety. In men's cricket, first one-day international of the three-match series between India and West Indies will be played today at the Greenfield International Stadium in Thiruvananthapuram. The match will start at 2 p.m. IST. In badminton, India's ace shuttler PV Sindhu advanced to the women's singles quarterfinals at the Asian Games after defeating Japan's Tomoka Miyazaki 21-9, 21-13 in the round of 16 at the Ichinomiya City Municipal Gymnasium in Ichinomiya. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টছ লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্য আৰু সাহিত্যিকৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক ছৈয়দ আব্দুল মালিকে লিখিছিল, আমাৰ দেশত পৰাধীনতাৰ যুগত সাহিত্যিকসকলক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবৰ চেষ্টা কৰা হৈছিল। আনকি সাহিত্য আলোচনীও কোনো ৰাজনৈতিক আলোচনাক ঠাই দিয়া নহ'ব বুলি নিয়মাৱলীত ঘোষণা কৰিছিল। তত্ৰাচ আমাৰ বহু সাহিত্যিকেই ৰাজনৈতিক সমস্যাৰ জগতখনৰ পৰা আঁতৰি থাকিব পৰা নাছিল আৰু আঁতৰি থাকিব খোজাও নাছিল। স্বাধীনতা সংগ্ৰামত উদগনি যোগোৱাত আমাৰ সাহিত্যিকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সাহিত্যিকসকল জাতীয় বিবেকৰ প্ৰবক্তা, জাতীয় চিন্তা আদৰ্শৰ প্ৰতিভূ, জনতাৰ সমগ্ৰ চেতনাৰ বাৰ্তাবাহক আৰু সূত্ৰধাৰ। তেওঁলোকৰ সাহিত্যিক চেতনা সমাজৰ প্ৰতিটো ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সমাজৰ বিৱৰ্তন আৰু ৰূপান্তৰৰ ক্ষেত্ৰত তেওঁলোকো একে সংগ্ৰামৰ অংশীদাৰ। তেওঁলোকে সমাজৰ পৰা নিজক আছুতীয়াকৈ ৰাখিব খুজিলে সমাজেও তেওঁলোকক আছুতীয়াকৈ এৰি যাব। জনতাৰ আশা আকাংক্ষাৰ সহযোগী হিচাপে শিল্পী সাহিত্যিকে নিজৰ সৃষ্টিৰ ৰূপ দিব নোৱাৰিলে তেওঁলোকৰ সৃষ্টিয়ে পূৰ্ণতা লাভ কৰিব নোৱাৰে। সাহিত্যিক সংবাদদাতা নহয়, স্ৰষ্টা। সমাজত তেওঁৰ ভূমিকা স্ৰষ্টাৰূপে, কাৰিকৰ ৰূপে। তেওঁৰ সৃষ্টিৰ আহিলা সমাজ জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ আশা, অশ্ৰু, সংগ্ৰাম, সংঘাত, হীনতা, মহত্তৰ নানাবৰণীয়া সত্য। স্ৰষ্টাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবৰ কাৰণে জনতাৰ সংগ্ৰামৰ, জনতাৰ জীৱনৰ মাজৰ পৰা সাহিত্যিকে সৃষ্টিৰ সমল গোটাব পাৰিব লাগিব। জীৱন সংগ্ৰামত লিপ্ত জনতাৰ জগতখনেই সাহিত্যিকৰ জগতখন। মানুহৰ পৃথিৱীখনেই সাহিত্যিকৰ সৃষ্টিৰ জগত। কোনো কাৰণত জীৱনৰ কোনোবা এটা দিশ সাহিত্যৰ মজিয়ালৈ ননাকৈ থাকি সাহিত্যিকে জীৱনৰ পূৰ্ণাংগ চিত্ৰ দাঙি ধৰিব নোৱাৰে। সাহিত্যিকৰ জগতখন চিন্তা, কল্পনা আৰু অনুভূতিৰ জগত। তেওঁলোকৰ হৃদয় সংবাদী সৃষ্টিৰে তেওঁলোকে জগতৰ মংগলকামী সংগ্ৰামত প্ৰেৰণাৰ

0: ধন যোগাব পাৰে। সাহিত্যিকৰ সৃষ্টিয়ে জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰে, সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগাব পাৰে, অসত্য অশুভৰ স্বৰূপ উদঙাই দেখুৱাই সত্য আৰু কল্যাণৰ প্ৰতি আগ্ৰহ আৰু প্ৰত্যয় জন্মাব পাৰে। জীৱনৰ প্ৰতিকূল শক্তিবোৰৰ বিৰুদ্ধে কঠোৰতম মানসিক প্ৰতিবাদ গঢ়ি তুলিব পাৰে। অৱহেলিত আৰু নিৰ্যাতিত মানুহৰ প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকৰ শক্তিৰ বিষয়ে তেওঁলোকক সজাগ কৰি দিব পাৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ছৈয়দ আব্দুল মালিকৰ ৰচনাৰ পৰা লোৱা হ'ল।

অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিঅ' বুলনিৰ বিষয়ে হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব পৰিণীতা শইকীয়াই।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল খগেন মহন্ত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতৰ কথা সতীশ দাসৰ।

নাপালো যে মই নাপালো যে কথা বিচাৰি

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ ঠিক পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 4ৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25ৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত কৰ্ম কে ৰতিয়া শীৰ্ষক এখনি আলেখ্য, আলেখ্যখনৰ ৰচনা নিপা গোৱালাৰ। 6:10ৰ কৃষি জগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্বৰ বিষয়ে আলোচ কৰিব ডক্টৰ কাবেৰী মহন্ত, সমীৰণ পাঠক আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 বজাত শুনিবলৈ পাব পূৰ্ণতীৰ্থ হাজো শীৰ্ষক এখনি আলেখ্য, আলেখ্যখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 8:30 বজাৰ গীতিমালিকাত ভূপেন হাজৰিকা, অঞ্জু দেৱী, পুলক বেনাৰ্জী, জ্যোতিষা চৌধুৰী আৰু প্ৰতুল গোস্বামীৰ কণ্ঠৰ গীত।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, 9:15 অকণিৰ মেল,

চাৰদা বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত এখন পেঞ্চিলবিহীন ফলি শীৰ্ষক নাটকৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। নাটখনিৰ ৰচনা ৰুমি শৰ্মা বৰঠাকুৰৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আদিৰ বোলনি অনুষ্ঠানত পৰ্যটন উদ্যোগ আৰু মহিলা উদ্যমী বিষয়ত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান শুনিবলৈ পাব। আগবঢ়াব জোনালী বৰুৱাই। অনুষ্ঠানটিৰ প্ৰযোজনা পৰিণীতা শইকীয়াৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে

866-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

সৰু সৰু টুকুৰা কৰি পেলাই দিলেও হাজাৰ হাজাৰ বছৰ ধৰি একেদৰে ৰৈ যায় পৰিৱেশত। অন্যহাতে পলিপ্ৰপাইলিন বা পলিইথিলিনৰ দ্বাৰা নিৰ্মিত হোৱা প্লাষ্টিকজাত সামগ্ৰীৰ পৰা অপকাৰী ৰাসায়নিক দ্ৰব্য মাটি আৰু পানীলৈ বিয়পি পৰে। প্লাষ্টিকৰ বাবে জীৱ জন্তু, নৈ, বিল, সাগৰৰ মাছ, কাছ, অন্যান্য জীৱকে ধৰি সাগৰীয় পক্ষী আদিও ভয়ংকৰভাৱে বিপদৰ সন্মুখীন হৈছে। প্লাষ্টিকৰ বটলবোৰ দৃঢ় আৰু স্বচ্ছ কৰিবলৈ ইয়াৰ লগত বিছফিনল এ বা BPA নামৰ এবিধ জৈৱ যৌগ যোগ দিয়া হয় আৰু এই পদাৰ্থবিধে প্ৰাণীৰ শৰীৰত বিষক্ৰিয়া ঘটায়। ইতিমধ্যে কৰা অধ্যয়নবোৰত দেখা গৈছে যে বিছফিনলে মানুহৰ হৃদৰোগ, স্তনৰ কৰ্কট ৰোগ, প্ৰষ্টেট কৰ্কট ৰোগ আৰু স্নায়ুকোষজনিত ৰোগৰ আশংকা বঢ়ায়। উল্লেখযোগ্য যে আমি দৈনন্দিন জীৱনত বা আমাৰ ঘৰত সৃষ্টি কৰা আৱৰ্জনাসমূহৰ অধিকাংশই যে জৈৱ অবিভংগনীয় সামগ্ৰী সেয়া সাধাৰণতে অনুভৱ কৰা নহয় আৰু সেইবোৰক জৈৱ আৱৰ্জনাৰ সৈতে একেলগে দমাই থোৱা হয়। সততে ব্যৱহৃত বেটেৰী, এৰছল সামগ্ৰী, বাল্ব, ফ্লোৰেচেণ্ট টিউব, আঠা, ঘৰ চাফা কৰা সামগ্ৰী, ভঙা থাৰ্মোমিটাৰ, ব্যৱহৃত চিৰিঞ্জ, ঔষধ, চাৰ্জিকেল গ্লোভছ, চেনিটেৰী পেড আদিত অনেক অপকাৰী ৰাসায়নিক সামগ্ৰী থাকে আৰু সেইবোৰক সেয়েহে সাৱধানে নিষ্কাশন কৰা অতি প্ৰয়োজনীয়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল, সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে সম্প্ৰতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকেই সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্ৰাস কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাতৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশৰ সকলো ৰাজহুৱা খণ্ড আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে আজি খোলা ৰখা হ'ব। সমগ্ৰ বিশ্বতেই আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে আৰু এছিয়ান গেমছৰ পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। ভাৰতে সম্প্ৰতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকেই সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্ৰাস কৰিবলৈ, জনসাধাৰণৰ সুৰক্ষা তথা শক্তি আৰু বাণিজ্যৰ নিৰৱিচ্ছিন্ন প্ৰৱাহ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নিউয়ৰ্কত যোৱা নিশা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে যুদ্ধৰ প্ৰভাৱ কেৱল প্ৰত্যক্ষভাৱে জড়িত ৰাষ্ট্ৰসমূহৰ মাজতেই সীমাবদ্ধ নহয়, বৰঞ্চ এনে ৰাষ্ট্ৰৰ সীমাৰ বাহিৰতো ইয়াৰ প্ৰতিক্ৰিয়া অনুভৱ কৰা হয়। তেওঁ কয় যে শত্ৰুৱে নিৰন্তৰ গোলকীয় নিৰাপত্তা বিঘ্নিত কৰাৰ লগতে প্ৰগতিৰ প্ৰতি ভাবুকি আৰু উন্নয়ন মন্থৰ কৰি তুলিছে। এই ক্ষেত্ৰত ভাৰতে বিশেষকৈ খাদ্য আৰু শক্তি সুৰক্ষা খণ্ডত পৰিস্থিতি উন্নত কৰাৰ বাবে সম্ভৱপৰ সকলো সহায়ৰ বাবে প্ৰস্তুত হৈ আছে বুলি ডঃ জয়শংকৰে মন্তব্য কৰে। দীৰ্ঘদিনীয়া ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চলি থকা যুদ্ধখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছে। তেওঁ শত্ৰুতাৰ অন্ত পেলোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ কথা দোহাৰে। উপসাগৰীয় সংঘৰ্ষ সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে এই সংঘৰ্ষত শত্ৰুতাই পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিছে। ডঃ জয়শংকৰে উল্লেখ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ অধিকাৰ প্ৰয়োগ কৰিব। তেওঁ সীমা অতিক্ৰম কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদক গোলকীয় ব্যৱস্থাৰ বাবে প্ৰত্যক্ষ প্ৰত্যাহ্বান বুলি অভিহিত কৰে। এনে কাৰ্যৰ সৈতে জড়িত চৰকাৰসমূহক জবাবদিহি কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য উদঙাই দি ইয়াক প্ৰতিহত কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: A persistent threat to peace has been the scourge of terrorism. That this could be state-sponsored with cross-border purpose makes it a direct affront to the global order. Governments indulging in such practices must be held accountable. There must be no dilution in our zero-tolerance approach towards terrorism. Its financial aspects, in particular, should be exposed and should be countered.
1: কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে দেশসমূহে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ আৰ্হি আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। ভাৰতে গোলকীয় দক্ষিণৰ সৈতে থকা অংশীদাৰিত্ব কাৰ্যসূচীৰ অংশ হিচাপে কৃত্ৰিম বুদ্ধিমত্তা গঢ়ি তুলিব বুলি তেওঁ উল্লেখ কৰে। ডঃ জয়শংকৰে কৃত্ৰিম বুদ্ধিমত্তাক মানুহক সবল কৰিব পৰা, অৰ্থনৈতিক বিকাশত সমৰ্থন যোগাব পৰা তথা বৃহৎ পৰিসৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা আহিলা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল

যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে আজি খোলা ৰখা হ'ব। বেংক সংঘৰ সংগঠিত মঞ্চ অৰ্থাৎ EABWয়ে কাইলৈৰ পৰা তিনিদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা কাৰ্যালয় ATM সংযোগী শাখাকে ধৰি সকলো লেনদেন আজি খোলা ৰখাৰ বাবে অনুমতি দিছে। ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে তিনিদিনীয়া ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ বাবে ATM যোগে প্ৰতিমাহে নিৰ্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দিনজোৰা কাৰ্যসূচীৰে কেৰালমলৈ যাব। আজি পুৱা তেওঁ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ অমৃত নন্দময়ী মঠ অভিমুখে ৰাওনা হ'ব। মঠত এটা কাৰ্যসূচীত অংশ লোৱাৰ পাছত তেওঁ বিয়লি বলৰামপুৰম ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে SUT চিকিৎসা বিজ্ঞান একাডেমীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমগ্ৰ বিশ্বতেই আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে। এই দিনটোৱে জনসাধাৰণৰ সৈতে সংযোগ, সাংস্কৃতিক আদান প্ৰদান আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বত আলোকপাত কৰে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে ডিজিটেল এজেণ্ডা এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টু ৰিডিজাইন টুৰিজিম। এই বিষয়বস্তুৱে পৰ্যটন গঢ়ি তোলাত প্ৰযুক্তিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন সচিব ভুৱনেশ কুমাৰে কয় যে পৰ্যটনে অৰ্থনীতি আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তাত আলোকপাত কৰি সচিবগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলকে ধৰি উত্তৰত হিমালয়ৰ পৰা দক্ষিণৰ সাগৰলৈ দেশৰ চহকী বন্যপ্ৰাণী, সংস্কৃতি আৰু ঐতিহ্যই পৰ্যটন খণ্ডত অৰিহণা যোগাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কংগোত কালি সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত জ্যেষ্ঠ সামৰিক বিষয়াসহ কমেও 17 লোক নিহত হয়। কালি কিকবিটৰ পৰা ৰাজধানী কিনশাছালৈ গৈ থকা অৱস্থাত বিমানখনে কাৰিকৰী বিজুতিৰ বাবে কুৱাংগো প্ৰদেশৰ কেংগেত অৱতৰণ কৰাৰ চেষ্টা কৰে। কেংগেৰ এটা আৱাসিক এলেকাত অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কংগো সেনাই জনোৱা মতে দুৰ্ঘটনাত নিহত হোৱাসকলৰ ভিতৰত দুজন জ্যেষ্ঠ সামৰিক বিষয়াও আছে। লেফটেনেণ্ট জেনেৰেল জোছেফ মতম্বু আৰু সামৰিক বাহিনীৰ অডিটৰ জেনেৰেল লুচিয়েন ৰেনে লিকুলিয়াই এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স এণ্টোৱান চিছেকেডি চিলম্বুৱে কুৱাংগো প্ৰদেশৰ কেংগেত সংঘটিত বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা স্থগিত ৰখা হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ সম্পাদক বিনোদ কুমাৰ সুমনে কয় যে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। তীৰ্থযাত্ৰীসকলক বতৰৰ পৰিস্থিতিৰ খবৰ ৰাখিবলৈ আৰু প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। তেওঁ লগতে কয় যে বতৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছতহে তীৰ্থযাত্ৰা পুনৰ আৰম্ভ হ'ব। ইফালে আজি উত্তৰাখণ্ডৰ কেইবাটাও স্থানত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো জিলা দণ্ডাধীশ আৰু সংশ্লিষ্ট বিভাগক 24 ঘণ্টাই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহাত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। নাগোয়া কিনজোত হ'বলগীয়া ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এথলেটিকছত তেজস্বিন শংকৰে পুৰুষৰ ডেকাথলনৰ অন্তিম দিনত সোণৰ পদক জয়ৰ চেষ্টা চলাব। মহিলাৰ লং জাম্পত আনছি চোজান আৰু চেইলি সিঙৰ লগতে মহিলাৰ 3000 মিটাৰ ষ্টেপল চেজত পাৰুল চৌধুৰীয়ে শীৰ্ষস্থান দখলৰ প্ৰয়াস কৰিব। অমিনেশ কুজুৰে পুৰুষৰ 200 মিটাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ লগতে সৰ্বেশ কুছাৰে পুৰুষৰ হাই জাম্পৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। পুৰুষ দলটোৱে ইৰাণক 40-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে এথলেটিকছত সাবন বৰৱালে ভাৰতৰ 44 বছৰীয়া অপেক্ষাৰ অন্ত পেলাই পুৰুষৰ মাৰাথনত ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰাচী চৌধুৰীয়ে মহিলাৰ 400 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক দখল কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। এদিনীয়া ক্ৰিকেটৰ পৰা 2 মাহ বিৰতিৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়ে এই শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছে। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিয়াৰ বিপৰীতে ছাই হোপে ৱেষ্ট ইণ্ডিজক নেতৃত্ব দিব। অহা 30 ছেপ্টেম্বৰত গুৱাহাটীত শৃংখলাৰ দ্বিতীয়খন খেল আৰু 3 অক্টোবৰত নিউ

চণ্ডীগড়ত তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এই এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পাছতেই পাঁচখনীয়া টি টুৱেণ্টি শৃংখলা আৰম্ভ হ'ব। অহা ছয় ন এঘাৰ চৈধ্য আৰু সোতৰ অক্টোবৰত হ'বলগীয়া টি টুৱেণ্টি শৃংখলাত ভাৰতীয় দলক শ্ৰেয়াৰ্ছ আয়াৰে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে সম্প্ৰতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকেই সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্ৰাস কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ এঘাৰ বজাত আকাশবাণীৰ মন কী বাতৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে আজি খোলা ৰখা হ'ব। সমগ্ৰ বিশ্বতেই আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে আৰু এছিয়ান গেমছৰ পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব পুৱা 7:55 মিনিটত।

এই আকাশখনে গুৱাহাটীৰ মহাবাহ আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বহল ক্ষেত্ৰ লাভ কৰিছিল। সুদীৰ্ঘ 7 বছৰ মৰিচ কলেজ অফ মিউজিকত শিক্ষা গ্ৰহণ কৰি 1944 চনত প্ৰি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ভাতখান্দে মেমৰিয়েল স্বৰ্ণ পদক লাভ কৰিছিল। কলকাতা আৰু লক্ষ্ণৌত থাকোঁতেই আকাশবাণীৰ যোগেদি নিয়মিতভাৱে উচ্চাংগ আৰু লঘু সংগীত পৰিৱেশন কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা হোৱাৰ পাছত বীৰেন্দ্ৰ কুমাৰ ফুকনে ইয়াৰ সংগীত বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছত তেখেতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰি ভাৰতীয় আৰু অসমীয়া থলুৱা সংগীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছিল। এইগৰাকী বিশিষ্ট অনাতাঁৰ সম্প্ৰসাৰকে 1978 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি 1980 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতৰ সংগীত বিষয়ক কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল ৰাগ সংগীত, স্বৰেখাত বৰগীত, তাকধীনাধীন তবলা বজাওঁ, সাংগীতিকী, গাঁও অহা চাৰে গামা ইত্যাদি। 1992 চনৰ 22 নৱেম্বৰত এগৰাকী সংগীতজ্ঞৰ মৃত্যু হয়। বীৰেন্দ্ৰ কুমাৰ ফুকনৰ আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

প্ৰথম ভাৰতীয় ধৰ্মীয় সামাজিক পুনৰগঠন আন্দোলন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা আৰু বাংলা দাৰ্শনিক ৰাজা ৰামমোহন ৰায়ৰ আজি স্মৃতি দিৱস। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষা ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। ৰাজা ৰামমোহন ৰায় সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। 1828 চনত ইংলেণ্ড যাত্ৰাৰ পূৰ্বেই ৰাজা ৰামমোহন ৰায়ে কলকাতালৈ গৈ দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত এই ব্ৰাহ্ম সমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পুনৰ জাগৰণৰ পুৰোধা হিচাপে কাম কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ তোহফাতুল মুবাহিন্দিন ফাৰ্চী ভাষাত লিখা হৈছিল। 1815 চনৰ পৰা 1819 খ্ৰীষ্টাব্দৰ মাজত প্ৰকাশিত হৈছিল বেদান্ত গ্ৰন্থ বেদান্তসাৰ, উপনিষদ ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডুক উপনিষদ আৰু মুণ্ডক উপনিষদ। তেখেতে 1831 চনত মোগল সাম্ৰাজ্যৰ দূত হিচাপে যুক্তৰাজ্য ভ্ৰমণ কৰিছিল, লগতে ফ্ৰান্সো পৰিদৰ্শন কৰিছিল। 1833 চনত মেনিনজাইটিছত আক্ৰান্ত হৈ ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয়। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1825 চনত ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰ্লিংটন চহৰৰ মাজত ভাৱচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়। আমেৰিকাৰ বিপ্লৱী আৰু প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলৰ মাজৰ এগৰাকী ছেমুৱেল আডামছৰ জন্ম হয় 1722 চনত। ইটালীৰ গল্প লেখক তথা ঔপন্যাসিক গ্ৰাছিয়া ডেলেডাৰ জন্ম হয় 1871 চনত। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম হয় 1932 চনত। ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বাংলা সমাজকৰ্মী তথা নাৰীবাদী কবি কামিনী ৰায়ৰ মৃত্যু হয় 1933 চনত। ভাৰতৰ এগৰাকী গণিতজ্ঞ এছ আৰ ৰংগনাথনৰ মৃত্যু হয় 1972 চনত। 2008 চনত হিন্দী কথাছবিৰ প্ৰখ্যাত গায়ক মহেন্দ্ৰ কাপুৰৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, শোণিতপুৰ জিলাৰ তেজপুৰত থকা খ্ৰীষ্টান সমাধি ক্ষেত্ৰৰ আছে এক ঐতিহাসিক গুৰুত্ব। 1974 চনত শেষৰজন খ্ৰীষ্টান মিছনাৰী ৰেভাৰেণ্ড ফাদাৰ ৱাইল্ডৰ মৃত্যুৰ পিছত এই ঠাইখনক খ্ৰীষ্টান সমাধি ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হয়। এই সমাধি ক্ষেত্ৰত সৰ্বমুঠ 75টা নথিভুক্ত ইউৰোপীয় সমাধি আছে। উল্লেখযোগ্য যে এই সমাধি ক্ষেত্ৰতেই আছে অসমত চাহগছ আৱিষ্কাৰৰ পুৰোধা চাৰ্লছ আলেকজেণ্ডাৰ ক্ৰছৰ সমাধি। 1826 চনৰ ইণ্ডো বাৰ্মা যুদ্ধত প্ৰাণ আহুতি দিয়া ব্ৰিটিছ আৰু ভাৰতীয় যুঁজাৰুসকলৰ স্মৃতিত এখন যুদ্ধ স্মাৰকো এই সমাধি ক্ষেত্ৰত আছে। তেজপুৰৰ এই খ্ৰীষ্টান সমাধি ক্ষেত্ৰখন অসমত ব্ৰিটিছ প্ৰশাসনৰ এক ঐতিহাসিক দলিল হিচাপে গণ্য কৰা হয়।

প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভাৰতৰ সেউজ অৰ্থনীতিৰ বিকাশত ঐতিহাসিক পদক্ষেপ, অসমৰ অংশীদাৰিত্বত গুজৰাটত স্থাপন হ'ব দেশৰ প্ৰথমটো বন্দৰ ভিত্তিক ই মিথানল প্ৰকল্প, ৰাজ্যৰ স্বাস্থ্যখণ্ডত অত্যাধুনিক প্ৰযুক্তিৰ সংযোজনত নতুন অধ্যায়, CMCHৰ CN কেন্দ্ৰত হৃদযন্ত্ৰৰ প্ৰথম ৰবটিক অস্ত্ৰোপচাৰ সম্পন্ন, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ক্ষমতাচ্যুত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ উঠি পৰি লাগিছে বিৰোধী শিবিৰ, 30 ছেপ্টেম্বৰত দিল্লীত ইণ্ডিয়া ব্লকৰ জৰুৰী বৈঠক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সঞ্জীৱিত কৰি ৰখাৰ লগতে অসমীয়া সংস্কৃতিৰ উদ্ভাসন আৰু পৰিৱেশ সংৰক্ষণৰ সমন্বিত লক্ষ্যৰে আছাম এছ'চিয়েচন অব আয়াৰলেণ্ডে দেশখনত 10টা থলুৱা আইৰিছ গছপুলি ৰোপণ কৰিছে। মহানগৰীৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য, ইথানল বিতৰ্কৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, অক্টোবৰত টয়োটাই মুকলি কৰিব নতুন গাড়ী, প্ৰতি লিটাৰ ইন্ধনত ব্যয় হ'ব মাত্ৰ 25 টকা, ৰাজ্যৰ ঐতিহাসিক চাহ উদ্যোগে কঢ়িয়াই আনিছে আন এক আশাৰ বতৰা, পু এৰ চাহ উৎপাদনেৰে গোলাঘাটৰ গৌৰীপুৰ চাহ বাগিচাৰ অভিলেখ, গ্ৰাহকৰ সুবিধাৰ্থে ষ্টেট বেংক অব ইণ্ডিয়াৰ ডাঙৰ ঘোষণা, ধৰ্মঘটৰ দিনকেইটাত এছ বি আইৰ গ্ৰাহকসকলে যিকোনো বেংকৰ এ টি এমৰ অতিৰিক্ত মাচুলৰ চিন্তা নকৰাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব, খেলৰ পৃষ্ঠাত আছে চলিত এছিয়ান গেমছৰ মহিলাৰ 400 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতৰ প্ৰাচী চৌধাৰীয়ে, পুৰুষ মহিলা উভয় শাখাতে ইৰাণক হৰুৱাই কাবাডীত স্বৰ্ণ পদক জয় ভাৰতৰ, তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ'ব। প্ৰস্তুতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, আদৰৰ শ্ৰোতা, আজি মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ভাল পাম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰী গুৱাহাটীৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক ডাক্টৰ জয়ন্ত শৰ্মা। স্বাগতম জনাইছোঁ ডক্টৰ শৰ্মা আপোনাক আমাৰ এই অনুষ্ঠানলৈ।
2: হয় নমস্কাৰ, মই লগতে সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: আপুনি এটা বিশেষ চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ আছে আজি কেইবাটা বছৰ ধৰি, আৰু আপুনি সেই বিভাগৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক বৰ্তমান। গতিকে এই পঞ্চকৰ্ম বুলি ক'লে কি বুজা যায়?
2: হয়, আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি আমি যদি চাওঁ, মানে মুখ্যতঃ দুই প্ৰকাৰৰ চিকিৎসাৰ কথা কৈছে। এটা হৈছে চমন চিকিৎসা, এটা হৈছে শোধন চিকিৎসা। চমন চিকিৎসা হৈছে কেনেকুৱা, ধৰি লওক এটা মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ, আপোনাৰ লুজ মোচন হৈ আছে, যেনিবা ডায়েৰিয়া হৈছে, আমি কিবা এটা ঔষধ পাৰিলোঁ বন্ধ হৈ গ'ল, সেইটো হৈছে চমন, তাক মানে সাময়িকভাৱে বন্ধই কৰি থ'লোঁ। কিন্তু কোনোবাজন মানুহ ধৰি লওক স্কিনৰ বেমাৰ হৈ আছে, তেওঁ বছৰে বছৰে সেইটো বেমাৰটো হৈ থাকে, ঔষধ খাই ঔষধ লগাই দিয়ে অলপ ভাল হয়, আকৌ কেইদিনমান পিছত মানে বাৰে বাৰে বেমাৰটো হৈ থাকে। সেনেকুৱা ঔষধবিলাক যেতিয়া আকৌ বাৰে বাৰে নহ'বৰ কাৰণে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসাটো হৈছে শৰীৰ শোধন চিকিৎসা। যেনে ধৰি লওক কিছুমান আয়ুৰ্বেদত এই কথাবিলাক খুব ধুনীয়াকৈ উদাহৰণ দি বুজাইছে, কেনেকৈ বুজাইছে, ধৰি লওক আমাৰ অপ্ৰয়োজনীয় গছ এজোপা যে বিষাক্ত বা ভাল নহয়, সেই গছজোপা যদি আমি ধৰি লওক গুৰিতে কাটি দিছোঁ, সেইটো হৈছে সমন চিকিৎসা। নোহোৱা হ'ল, ৰেইনি ছিজন আহিলে, বৰষুণ পৰিলে, তাৰপৰা আকৌ পুলি পোখা উঠি আহিলে, সেইটো হৈছে তাক শেষ নহ'লে বস্তুটো। কিন্তু শোধন চিকিৎসা বা যিটো পঞ্চকৰ্ম শৰীৰ শোধন চিকিৎসা, তাক মানে আমি ৰুটো ৰখা নাই, তাক ৰুটৰ সৈতে উঠাই আমি কমপ্লিট নোহোৱা কৰি দিলোঁ, গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ আহিলেও সেই ডিজিজটো পুনৰুদ্ভৱ নহয়, সেইকাৰণে সেইটোৱে হৈছে পঞ্চকৰ্ম চিকিৎসা। আৰু পঞ্চকৰ্ম বুলি এইকাৰণেই কৈছে, তাত যদিও বিভিন্ন প্ৰকাৰৰ চিকিৎসা আছে, মুখ্যতঃ পাঁচ প্ৰকাৰৰ চিকিৎসাৰ ওপৰত জোৰ দি পেলাই কোৱা হৈছে।
1: কি কি আছে তাত অলপ বিতংকৈ কৈছে, এই পাঁচ প্ৰকাৰ কি কি
2: হয়? পাঁচ প্ৰকাৰৰ চিকিৎসা বুলি ক'লে প্ৰথমতে আহিছে বমন চিকিৎসা বুলি। বমন মানে আমিতো বমি সকলোৱে কৰিছোঁ, সৰু বা ল'ৰা ছোৱালীলৈ আৰম্ভ কৰি বমি নকৰা মানুহ কোনো নাই, গতিকে বমিটো এটা হৈছে ব্যায়াম অসুখ। কিন্তু যদি আপুনি ঔষধ পাতি খুৱাই কাৰোবাক আপুনি মানে ৰোগ ঠিক কৰিবৰ কাৰণে যদি বমি কৰাইছে, সেইটো হৈছে চিকিৎসা হ'ল। এটা সৰু মই উদাহৰণ দিছোঁ,

0: আমাৰ আয়ুৰ্বেদ হৈছে মানে এটা অবজাৰ্ভেশ্যন, বহুত বস্তু চাই চাই প্ৰকৃতিৰ পৰা লোৱা চিকিৎসা। আমাৰ যেতিয়া মেকুৰী বা কুকুৰবিলাকৰ গা বেয়া হয়, আগত গাঁৱত দেখা পাব তেওঁলোকে নিজে নিজে জংঘলত গৈ কিবা কিবি বন চন খায়, খাই পেলাই বমি কৰিলে যিখিনি আছিলে, তাৰপিছত অলপ দেৰি শুই দিয়াৰ পিছত কিন্তু তাৰ বেমাৰ নাই আৰু। তাৰপিছত আপুনি যিমান খাব দিলেও সি পটকে নেখায়, সি অলপ সময় লংঘন টাইপত থাকি পেলাই সিহঁতে সেই প্ৰকৃতিটো চব জানে। ঠিক সেইটোৱে হৈছে বমন চিকিৎসা, মেইনলি হৈছে কফ ড'জ শৰীৰত বা কফৰ পৰা সৃষ্টি হ'ব পৰা যিখিনি বেমাৰ আছে। এটা মই উদাহৰণ দিছোঁ, যেনেকে টমক শ্বাস বুলি কৈছে, ব্ৰংকিয়েল এজমা, ফটকে ভাল নোহোৱা বহুত ইৰিটেটিং বেমাৰ, তেনেকুৱা বহুত কফজ ডিজ আছে, বহুত ধৰণৰ স্কিনৰ বেমাৰ আছে, চৰিয়চিছ বুলি আছে যোনটো কেতিয়াও ভাল নোহোৱা স্কিন বেমাৰ, সেইবিলাকৰ কাৰণে আমি বমন চিকিৎসা কৰিব লাগে। বমন মানে হৈছে মানে শৰীৰৰ পৰা ঊৰ্ধমাক, ঊৰ্ধমাক বুলি ক'লে নাক কাণ মুখ চব আছে কিন্তু মুখৰ কথা কৈছে, মানে আপুনি ঔষধ খুৱাই পেলাই ফৰ্চফুলি যিবিলাক ৰোগ সৃষ্টিকাৰী পদাৰ্থ আছে যদি আমি বমি আকাৰে যদি উলিয়াই দিব পাৰোঁ, সেই চিকিৎসাটো কৈছে বমন চিকিৎসা বুলি কৈছে। ছেকেণ্ড আহিলে বিৰেচন কৰ্ম, যেনেকৈ বমনটো আপোনাৰ আমি কফ ড'জৰ কাৰণে দিছিলোঁ, এতিয়া বিৰেচনটো আহিলে পিত্ত ড'জ, পিত্তৰ পৰা যিবিলাক ব্যাধি হয়, এতিয়া পিত্তৰ পৰা কি হয় এতিয়া সাধাৰণ মানুহৰ কাৰণে এটা অসুবিধা হ'ব। মই জাষ্ট এটা দুটা উদাহৰণ দিছোঁ যে কম বয়সতে চুলি পকি যায় মানুহৰ, চুলি সৰি গৈছে, এইবিলাক কিন্তু পিত্ত দোষ্টিৰ কাৰণে হোৱা বস্তু। আপোনাৰ শৰীৰত ধৰি লওক কেতিয়াবা দেখা পাইছে আমি এই যে বগা বগা হয় মানুহৰ, লিউকোডাৰ্মা বুলি কওঁ বা শ্বেতকুষ্ঠ বুলি কয়, সেইবিলাক হৈছে শৰীৰৰ পিত্তজনিত ব্যাধি, হাইপাৰ এচিডিটি। গতিকে সেইবিলাক কি হৈছে সম্পূৰ্ণ যদি নিৰ্মূল কৰিবৰ কাৰণে এই বিৰেচন চিকিৎসাৰ কথা কৈছে। বিৰেচন কেনেকুৱা, যেনেকৈ আমি মুখেদি ভ্ৰমণ কৰি লৈছিলোঁ, বিৰেচনত আমি বিশেষ প্ৰকাৰৰ ঔষধ খুৱাই পেলাই পাৰ্গিশ্যন মানে অধোমাৰ্গেদি বহুত, আমি যিদিনাখন বিৰেচন দিওঁ তেওঁক আমি সেইদিনাখন তেওঁ আউটডোৰ এক্টিভিটি সম্পূৰ্ণ বন্ধ কৰি আমি হস্পিটেলাইজ কৰি দিওঁ, তেওঁ মিনিমাম 10-30 বাৰ মানে বেগ আহিব, সিমানটা ফ'ৰ্চত তেওঁ মানে এই টক্সিনছবিলাক বডিৰ পৰা ওলাই যাব, সেইটো হ'ল বিৰেচন চিকিৎসা বুলি কৈছে। তাৰপিছত আহিলে বস্তি চিকিৎসা বুলি ক'লোঁ, বস্তি শব্দটো আহিছে, বস্তি মানে হৈছে আজিকালি ধৰি লওক প্লাষ্টিক বেগ বা এইবিলাক এভেইলেবল, কিন্তু এটা সময়ত এটা মেডিকেটেড এনেমা, এইটো হৈছে বাত ডোজৰ কাৰণে, বাত ক'ত থাকে আমাৰ পকোৱাছ হয়, আমাৰ লাৰ্জ ইণ্টেষ্টাইন বা কলনটো হৈছে বাটৰ স্থান বুলি কৈছে, গতিকে বাটৰ পৰা হোৱা বিজিজ 80 প্ৰকাৰৰ বাটচ নানানমজ ব্যাধিৰ কথা উল্লেখ কৰিছে আমাৰ শাস্ত্ৰত। তো বাত ব্যাধিবিলাক নিৰ্মূল কৰিবৰ কাৰণে চিকিৎসা এনেমা দিব লাগে, মেডিকেটেড এনেমা। এতিয়া এনেমাটো কেনেকৈ দিব, সেই সময়তো প্লাষ্টিক বেগ নাছিলে, তেওঁলোকে কি কৰিছিলে আমাৰ আচাৰ্যসকলে বিভিন্ন অবজাৰ্ভেশ্যন কৰি কৰি তেওঁলোকে যিবিলাক মানে এনিমেলছ ধৰি লওক আপোনাৰ মহ গৰু বা হিৰণ বা আমাৰ এইবিলাকৰ তেওঁলোকে আছে যিটো ইউৰিনেৰী ব্লাডাৰ, ব্লাডাৰটো তেওঁলোকে চিলেক্ট কৰিছিলে, ব্লাডাৰটো যাক সংস্কৃতত বস্তি বুলি কয়, সেই তাত মেডিচিনটো সুমুৱাই পেলাই তেওঁলোকে ইনচাৰ্ট কৰিছিলে ভিতৰলৈ মানে কলনৰ ভিতৰলৈ। গতিকে সেই বস্তি মানে ইউৰিনেৰী ব্লাডাৰ ইউজ কৰি দিয়া ট্ৰিটমেণ্ট কাৰণে তাৰ নামটো হৈছে বস্তি চিকিৎসা। আৰু ই প্ৰধানত 2 প্ৰকাৰৰ বস্তি, এটা হৈছে আপোনাৰ অইল বেছ থাকে মানে সেইটো কৈছে অনুবাচন বা তৈল বস্তি বুলি, স্নেহ বস্তি বুলি কৈছে, আৰু এটাত বিভিন্ন প্ৰকাৰৰ ঔষধি দ্ৰব্যৰ কোৱাত বনাই পেলাই দিয়া হয় আৰু তাক কোৱা হৈছে আপোনাৰ নিৰোহ বস্তি বুলি কৈছে বস্তি চিকিৎসা। তাৰপিছত আহিলে নৈশ্য, আমাৰ চুপ্ৰা ক্লেভিকুলাৰ যিবিলাক ডিজিজ আছে সেইবিলাক হৈছে মানে হেড আৰু নেক ৰিজনৰ বিজবিলাক আমি নাকেদি কৰোঁ, নাচাহি চিৰচত দুৱাৰম বুলি কৈছে, যে নাকেদি ঔষধ দি পেলাই যদি ট্ৰিটমেণ্ট কৰে সেইটো হৈছে নৈশ্য চিকিৎসা হ'ল। তাৰপিছত আছে ৰক্তমুখ্যণ, ৰক্ত হৈছে আমাৰ শৰীৰৰ এক প্ৰকাৰৰ ধাতু, সপ্ত ধাতুৰ ভিতৰত পৰিছে, যেতিয়া ৰক্ত দূষিত হয় তেতিয়া কি কৰিব লাগিব, ৰক্তমুখ্যণ চিকিৎসা, যেনেকৈ যোগ ইউজ কৰিব পাৰি, জলুকা বুলি কৈছে, চিৰাভেদন বুলি, সৰ্বশৰীৰত যদি হয় তেতিয়াহ'লে আমি চিৰাভেদ কৰি পেলাই আমি ব্লাডটো উলিয়াই দিবলৈ দিছে, তেতিয়া ৰক্তৰ দুষ্টিৰ পৰা হোৱা চিকিৎসাখিনি আমি মানে কৰিব পাৰোঁ, তাক কোৱা হৈছে ৰক্তমুখ্যণ চিকিৎসা বুলি। এতিয়া আৰু বহুত উপকৰ্ম বহুত আছে কিন্তু এইকেইটা প্ৰধান কৰ্ম মানে 5টা পঞ্চকৰ্ম চিকিৎসা।
1: আৰু আপুনি সংক্ষিপ্তে এই কথাখিনি পঞ্চকৰ্মৰ কথা কৈছে, এতিয়াতো এইখিনি কৰিবলৈ যিকোনো এটা পদ্ধতি ধৰক কৰিবলৈ আপুনি যেনেকৈ ক'লে বমন হওক বা বিৰেচন হওক বা বস্তি হওক, কিমান সময়ৰ প্ৰয়োজন হয়, ৰোগী এগৰাকী হস্পিটেলত ভৰ্তি হ'ব লাগিব, তাৰ কিবা আৰম্ভণিৰ কাৰ্য থাকিব বা সেই চিকিৎসাৰ পাছৰ কাৰ্য থাকিব, এইখিনি অকণমান কওকচোন,
0: একদম খুব ভাল সুধিছে আপুনি,
1: গম পাই কথাটো।
0: হয়, কোনোবা এজন মানুহে যদি আমাৰ শ্ৰোতাই শুনি আছে যে মই পঞ্চকৰ্ম চিকিৎসা কৰিবলৈ আহিম, গতিকে তেওঁলোকে কি কৰিব লাগিব, অকণমান সময় হাতত লৈ আহিব লাগিব, টাইম কনজিউমিং। যেনেকৈ আমি খেতি এটা কৰিবৰ কাৰণে চিধা গৈ পেলাই যোনটো পথাৰত ধান ৰুই দিলে খেতি হ'ব, তাক প্ৰথমতে হাল বাব লাগিব, মাটি চহাব লাগিব, ধুনীয়াকৈ ফিল্ডখন ৰেডি হোৱাৰ পিছতহে খেতি হ'ব। পঞ্চকৰ্ম চিকিৎসাও 3টা ভাগ কৰিছে, এটা হৈছে পূৰ্বকৰ্ম, প্ৰধান কৰ্ম আৰু পশ্চাৎকৰ্ম। প্ৰথমতে আমি মানুহজনক 3-5 দিন, 7 দিন পৰ্যন্ত আমি মেডিকেটেড ঘিজাতীয় বস্তু খাব দিম। কেনেকৈ দিম, আমি ৰাতিপুৱা খালী পেটত অলপমান হাই ড'জত খাব দিম, পেচেণ্টজনক আমি ৰেডি কৰিম, সেইটো হৈছে পূৰ্বকৰ্ম। তাৰপিছত পেচেণ্টজনক কি কৰিম, যিবিলাক সৰ্বশৰীৰগত দোষ আছিলে সেইবিলাক আমি কুষ্ঠ বুলি

0: গৈছে, হয় আমি ষ্টমাকলে বা আমি এবডমিনত আনিবৰ কাৰণে, কলনত আনিবৰ কাৰণে তেওঁক আমি কিছুমান অভ্যংগ আৰু স্বেদন বুলি কৈছে, আমি হোল বডি মাছাজ সৰ্বাংগ ষ্টিম দি সেই বস্তুবিলাক আমি আনি পেলাই কোষ্ঠত পোৱাম। তাৰপিছত আমি প্ৰধান কৰ্ম তেওঁক বমন বিৰেচন বস্তি নৈশ্য ৰক্তমুখচানী এইবিলাক কৰিম। গতিকে মিনিমাম 7 to 10 days এটা এটা পঞ্চকৰ্ম কমপ্লিটলি কৰিবৰ কাৰণে সময় লাগিব,
1: প্ৰয়োজন হয়।
0: হয়, সেইটো শোধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসাসমূহ গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে নেকি? নে সকলো ৰোগীকে মানে মোৰ প্ৰশ্ন হৈছে এই চিকিৎসাকেইটা
0: তাৰ ভিতৰত আছে, তাৰ ভিতৰত কিছুমান বস্তু আমাৰ মেনশ্যন কৰিছে, যেনে ধৰক বমন চিকিৎসাৰ কথা কৈছে, তেওঁ বহুত বালক বা খুব কম বয়সৰ ক্ষেত্ৰত কৰিবলৈ মানা কৰিছে, গৰ্ভিণী প্ৰেগনেণ্ট লেডি কৰিবলৈ মানা কৰিছে, খুব বেছি বৃদ্ধ মানুহ তেওঁক কৰিবলৈ মানা কৰিছে, বিৰেচনৰ ক্ষেত্ৰতো তেনেকুৱা আছে। ইয়াৰ ভিতৰত কিছুমান প্ৰত্যেকটো চিকিৎসা পদ্ধতিৰ কাৰণে মানে কিছুমান ইণ্ডিকেশ্যন আৰু কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। আমি পেচেণ্টজন প্ৰথমতে চাই ল'ম তেওঁ কোনটো ড'জ প্ৰিডমিনেন্স আছে, তেওঁ কোনটো থেৰাপীৰ কাৰণে মানুহজন ফিট হয় আৰু সেই থেৰাপীটো কৰিবৰ কাৰণে তেওঁ বয়সটো হৈছে নাই। এতিয়া আমি কেতিয়াবা মোৰ তাতে অহা, আমাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ অহা পেচেণ্টক আমি গম পাওঁ যে এই পেচেণ্টজনক বিৰেচন চিকিৎসাৰ খুব প্ৰয়োজন আছে, তেওঁ ভিটিলিগো বা লিউকোডাৰ্মা চেটৰ কুষ্ঠ হৈছে, বিৰেচন দিব লাগে, কিন্তু তেওঁ বয়সটো 12 বছৰৰ তলত, মই হয়তো তেওঁ দিয়া নাই, ৰাখি থৈছোঁ যে আপুনি মেডিচিন ট্ৰিটমেণ্ট কৰি থাকক কিছুদিন, সেই সময়টো আপোনাৰ হোৱাৰ পিছতহে আমি আপোনাক এনেকুৱা ধৰণৰ ডিটক্সত আমি যাব পাৰিম। তেনেকুৱা কিছুমান আছে, বহুত ৰোগীয়া অৱস্থাত আমি কৰিব পাৰোঁ, কিন্তু তেওঁ পেচেণ্টজন এই যে ক'লো দেহ বল ব্যাধি বল আয়ু এই বস্তুখিনি 13টা ফেক্টৰ আমি মানে কনচিডাৰ কৰি চাই আমি প্লেন কৰিম কোনটো থেৰাপী ন কাক কৰিম নকৰিম।
1: এতিয়া ধৰক আমি লক্ষ্য কৰিছোঁ যে পঞ্চকৰ্মই শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত উন্নত দেশতো সমাদৰ লাভ কৰিছে আৰু তাক আঁকোৱালি লৈছে আৰু নতুন নতুন তাত উদ্ভাৱনো হৈছে। গতিকে এই কথাখিনি যদি আমাৰ প্ৰেক্ষাপটত কয়, এতিয়া ভাৰত বা অসমৰ প্ৰেক্ষাপটত কয় বা আজিৰ প্ৰেক্ষাপটত কয়, সলনি হৈছে ধৰক
0: আজিৰ প্ৰেক্ষাপটত চিকিৎসা পদ্ধতি মানে ব্যাপকভাৱে পৰিৱৰ্তন হৈছে আৰু চিকিৎসা পদ্ধতি সদায় এটা চেঞ্জ হৈ থকা বস্তু, গম পাইছেনে? এই চক এখন দেশ যেতিয়া উন্নত হ'ব, এখন দেশ উন্নয়নশীল দেশ, এখন অনুন্নত দেশ, তাত আপুনি ডিজিজ চিনেৰিটো সদায় বেলেগ বেলেগ পাব। এটা সময়ত কি আছিলে আমাৰ ইয়াত ইনফেকচিয়াছ, যেতিয়া আমাৰ মানুহবিলাকৰ অৱস্থা আৰ্থিকভাৱে বেয়া আছিলে, তেতিয়া কি হৈছে মানুহৰ ইনফেকশ্যন বা ইনফেকচিয়াছ ডিজিজৰ সংখ্যা খুব বেছি আছিলে, তেতিয়া ভেকচিন ওলোৱা নাছিলে, এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিও নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এচি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি, এতিয়া হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল
1: ডিচৰ্ডাৰ, বেছিয়ে হৈছে
0: এতিয়া কেঞ্চাৰ কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে, আজিকালি ডায়েবেটিছ হ'ল লাইফষ্টাইল ব্যাধি, আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, মেটাবলিজিমটো ডিচৰ্ডাৰ এইবোৰ লাইফষ্টাইল ডিচৰ্ডাৰ আণ্ডাৰত আহিছে। এইবিলাকৰ ক্ষেত্ৰত বাকী কোনো চিকিৎসা পদ্ধতিত কিন্তু ইয়াৰ উন্নত চিকিৎসা নাই, সকলোৱে হাত দাঙি দিছে,
1: তাৰ কাৰণে
0: নাই। আপোনাৰ আজি ধৰি লওক প্ৰেচাৰ হ'ল, হাইপাৰ টেনচন, এটা মেডিচিন খালে, কালি কাম হোৱা নাই আৰু এটা খালে, দুটা তিনিটা, এটা সময়ত কাম নহ'ব, আজি অৰেল মেডিচিনত ডায়েবেটিছ কণ্ট্ৰল হৈছে, কালি দুটা ঔষধ দিলে, পৰহি নাই হোৱা ইনচুলিনত গ'ল, তাৰপিছত বোলে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। কিন্তু যদি আমি চাওঁ ভালকৈ আপোনাক থাকিব বিচাৰিছে, তেতিয়াহ'লে আয়ুৰ্বেদক মানে অকল আয়ুৰ্বেদিক চিকিৎসা ঔষধ এটা কিনি আনি খালে নহ'ব, আয়ুৰ্বেদক ভালকৈ বুজিব লাগিব কেনেকুৱা বস্তুটো, তাৰ জীৱনশৈলী পৰিৱৰ্তন তাত কি কৰিব লাগিব। আয়ুৰ্বেদে দিনৰ চৰ্যাৰ কথা কৈছে, ৰাতিৰ চৰ্যাৰ কথা কৈছে, ঋতুৰ চৰ্যাৰ কথা কৈছে, এই গোটেইখিনি বস্তু জীৱন আৰু জীৱিকাৰ কাৰণে এতিয়া আমি কিছুমান বস্তু কৰিব নোৱাৰোঁ, পৰিৱৰ্তন আমাৰো হৈছে। তাৰ ভিতৰতো ধৰি লওক আমি ৰাতি, এতিয়া আয়ুৰ্বেদ কৈছে ৰাতি পাৰিলে খানা খাবই নালাগে, উপবাস, কিন্তু আমি ৰাতি 12টা বজাত গৈ একেবাৰে খুব হেভি মিলে দেখাওঁ, ৰাতি খাই আমি শুইহে থাকোঁ, সেইটো কোনো প্ৰয়োজন নাই। গতিকে সেই এটা সৰু এটা মই উদাহৰণ দিছোঁ, তেতিয়া আপুনি বেমাৰ মুক্তি হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথাই মানুহক আপোনাক মানে হেল্ডি কৰি ৰাখিব পাৰে।
1: হয়, এতিয়া আপুনি যিখিনি কথা কৈছে যে লাইফষ্টাইল ডিজিজ বা উন্নত দেশৰ কথাটো কৈছে, এতিয়া এনেকুৱা মোৰ মনৰ প্ৰশ্ন আহিছে যে আয়ুৰ্বেদটো অকল মানে এটা চিকিৎসা নহয়,
0: নাই নাই অকল চিকিৎসা নহয়,
1: আপুনি বেদৰ পৰা আহিছে বা এটা দৰ্শন বা এটা

0: এটা ভাৱ হৈছে
1: আয়ুৰ্বেদত এটা কথা কৈছে, স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণম আতুৰস্য বিকাৰ প্ৰসন্নম বুলি কৈছে। মানে এজন স্বাস্থ্যৱান মানুহ, আমাৰ বেমাৰ নাই, কিন্তু আমি যদি ভালকৈ আয়ুৰ্বেদৰ ফ'ল' কৰি থাকোঁ আপুনি সদায় স্বাস্থ্যটো অটুট ৰাখিব পাৰিব। আতুৰস্য মানে যে যোনজন বেমাৰী মানুহ তেওঁ বিকাৰ প্ৰসন্ন নাইকিয়া কৰিবৰ কাৰণে আয়ুৰ্বেদ মানে দুটাই অপশ্যন আছে।
0: তাৰমানে আপোনাৰ ৰোগীয়েও ইয়াক ব্যৱহাৰ কৰিব পাৰে, যিসকল ৰোগ নাই বুলি স্বাস্থ্যৱান মানুহ তেওঁলোকে
1: এতিয়া পঞ্চকৰ্মৰ কথা ক'লোঁ, পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিবলৈ কথা একো নাই। এতিয়া লাহেকৈ শীতকাল আহিছে, ঠাণ্ডাৰ দিন আহিবলৈ ধৰিছে, ধৰি লওক মানুহৰ এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, যিখিনি সময়ত যদি মানুহে ৰেগুলাৰ অভ্যংগ কৰে, মানে তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যদি মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এক্সিবিশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাহি থাকে। সেই সময়ত যদি আমি এজন হেলদি মানুহকো যদি আমি ভ্ৰমণ কৰাই দিওঁ, বাসন্তিক ভ্ৰমণ বুলি এটা কনচেপ্টেই আছে, সেই সময়ত মানে হেলদি মানুহ কৰিব পাৰে। আজিকালি বহুত জেগাত কেম্পো লগায়, ভ্ৰমণ কৰাই দিলে আপোনাৰ এই কফজনিত ব্যাধিৰ পৰা তেওঁ মানে হাত সাৰি থাকিব পাৰিব। বৰ্ষাকালত কি হয়, আমাৰ ৱাত দোষ বৃদ্ধি হয়, সেই সময়ত বস্তি চিকিৎসা মানুহ ল'ব পাৰে। অলপতে শৰৎকাল গ'ল, শৰৎকালটো কিন্তু চবতকৈ বেয়া ঋতু বুলি কৈছে। যদিও আমি ভাবোঁ যে গ্ৰীষ্ম বৰ্ষা বৰষুণৰ পিছত শৰৎকাল আহে, কিন্তু শৰৎকালটোৱে শৰৎকাল চবতকৈ বেমাৰ হোৱা সময়। আমি মন কৰিবচোন মেক্সিমাম মানুহ শৰতত বেমাৰ পৰে। আগৰ ঋষিমুনিসকলে কি কয়, আশীৰ্বাদ যেতিয়া জীৱিতম শৰদ চতম বুলি কয়, বা জীৱিবে শৰদ চতম, মানে তুমি এনেকুৱা এশটা শৰৎকাল পাৰ কৰা, বৰ ডাঙৰ আশীৰ্বাদ, বহুত ডাঙৰ ব্লেছিংছ। মানে শৰৎকালত কি হয়, আমাৰ পিত্তদোষ এগ্ৰিভেশ্যন হয়, গতিকে শৰতত যদি বেমাৰ হোৱাও নোহোৱা মানুহে যদি যোনটো বিৰেচন চিকিৎসা কৰিলোঁ, তেওঁলোকে যদি এটা মানে বাৰ্ষিক হিচাপে বছৰীয়া হিচাপে যদি এবাৰ আহি পেলাই তেওঁলোকে বিৰেচন লয়, তেওঁ বহুত বেমাৰৰ পৰা তেওঁ প্ৰতিৰোধ কৰি ৰাখিব পাৰিব নিজকে, ছিজনেল ব্যাধি।
0: আৰু এইবিলাকৰ কিবা ধৰক পাৰ্শ্বক্ৰিয়া থাকে নেকি বাৰু?
1: কোনো পাৰ্শ্বক্ৰিয়া নাই, পাৰ্শ্বক্ৰিয়া মানে ধৰি লওক চব ক্ৰিয়াৰে, নিউটনৰ তৃতীয় গতি সূত্ৰ, কোনো সকলো ক্ৰিয়াৰে সমানৰ
0: ভ্ৰমণ কৰাব, এটা বহুত আছে বিৰেচন কৰা, তেনেকুৱা ভাৱ এটা হয় ধৰক 20-30 বাৰ তেওঁ যাব লাগিব, তেনেকুৱা ধৰক মল ওলাব, তেনেকুৱা তাৰ ফলত কিবা এনেতেও তেনেকুৱা হ'লে মানুহ এজন বিৰাট দুৰ্বল হৈ যায় বা আমি ORS খাব লাগে, তেনেকুৱা হয়।
1: চাওক এতিয়া সকলো ক্ৰিয়াৰ সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, এইটো ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাত উল্লেখ আছে যে আমি যেতিয়া এজন মানুহক দুই ধৰণৰ ক্ৰিয়া হ'ব পাৰে, মানুহজনৰ ব্যাধিবল খুব বেছি আছিলে, ষ্ট্ৰেংথ খুব বেছি, মই ভুল কেলকুলেশ্যন কৰি খুব কম পাৱাৰৰ মেডিচিন এটা দিলোঁ, তেতিয়া তেওঁ সেই ভমিটিং বা পাৰ্গিশ্যন বিৰেচন তেওঁ নহ'বই, সেইটো অয়োগ বুলি কৈছে, অয়োগজন্য ব্যাপত হ'ব। আমি ঔষধ পাতি খুৱাই তেওঁ কফ দোষটো প্ৰায় এক্সিভেট কৰিলোঁ, দি পেলাই তেওঁ ভ্ৰমণ কৰালোঁ, বমি নহ'লে, কফ দোষটো বডিটো এক্সিভেশ্যন হৈ থাকিল নহয়, তাৰপিছত কোঠা কন্দু বুলি কৈছে, তেওঁ বডিত মানে ফোঁহা বা কন্দু এনেকুৱা বস্তুখিনি উৎপন্ন হৈ যাব এতিয়া, বুজিছেনে? আৰু যদি বেছিকৈ হৈ গ'ল, হিচাপতকৈ বেছি ড'জ দি দিলোঁ মেডিচিনৰ, ৰং কেলকুলেশ্যন হৈ গ'ল, তেতিয়া অতিয়োগ হ'ব। চব বৰ্ণন আছে, অতিয়োগজন্য ব্যাপত হ'ব। তেনেকৈ 10 প্ৰকাৰৰ ব্যাপত চৰকে কৈছে, 16 প্ৰকাৰ চুচ্ৰুতে কৈছে, কাৰোবাক কেতিয়া কৈছে যে জীৱাদান, কেতিয়াবা বমি কৰি কৰি ব্লাডো আহি যাব পাৰে, জীৱাদান বুলি কৈছে, ৰক্ত আহি যাব পাৰে, মূৰ্চা হৈ যাব পাৰে, সংজ্ঞা নাশ হৈ যাব পাৰে, কম্পিটিশ্যন আহিব পাৰে। তাৰ কাৰণে মেনেজমেণ্ট কৰিবৰ কাৰণে ডক্টৰজনে তেওঁ জানিব লাগিব, যোনে কৰিব তেওঁ সেইখিনিও, তাৰো প্ৰত্যেকৰে আকৌ চিকিৎসা উল্লেখ আছে, সেইকাৰণে এজন ভাল অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লৈ পঞ্চকৰ্ম কৰিলেহে আপুনি পাৰিব। যে পঞ্চকৰ্ম বুলি গৈ ক'ৰবাত মালিচ এটা লৈ আহিলে, চিৰুধাৰা লৈ এইজক মাছাজ বা অভ্যংগ বা চিৰুধাৰা, এই পঞ্চকৰ্মৰ ভিতৰত আহেই নাই সেইবিলাক বস্তু, সেইবিলাক হৈছে উপক্ৰম, উপচিকিৎসা। বহুত মানুহে এতিয়া কমাৰ্চিয়েলি এইবিলাক বহুত মানে কৰিছে, কিন্তু মেইন পঞ্চকৰ্ম হৈছে এইখিনি, এইখিনি কৰিবৰ কাৰণে এজন ভাল ডক্টৰ, এখন ভাল হস্পিটেলৰ কাৰোবাৰ চুপাৰভিশ্যনত থাকি আপুনি গোটেই কামটো কৰিলে তেতিয়াহে আপুনি তাৰ পৰা সম্পূৰ্ণ বেনিফিটটো পাব। হয়
0: নিশ্চয়। এতিয়া আমাৰ যিখন ইয়াতে জালুকবাৰীত যিখন আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, তাত এই সকলোবিলাক সুবিধা তাত আছে?
1: হয় হয়, সকলো সুবিধা আছে। আমি তাত এটা একচুৱেলি প্ৰথমতে কায় চিকিৎসা বুলি ডিপাৰ্টমেণ্ট আছিলে, আমাৰ আয়ুৰ্বেদৰ মেইনলি 8টা বিভাগ থাকে, কায় বালো গৰ্হ উৰ্ধাংগ শৈল্য দ্ৰংষ্টা জৰা বিষয়। যেতিয়া পঞ্চকৰ্ম অহা নাই, এই কায় চিকিৎসাৰ পৰা পিছত বাইফাৰ্গেট কৰি পেলাই পঞ্চকৰ্ম বিভাগটো ছেপাৰেট কৰা হ'ল। তাৰ ভিতৰত আমি এতিয়া আমাৰ দেওবাৰৰ বাদে গোটেইকেইদিনতে আমি আমাৰ ৰোগী চোৱাৰ ব্যৱস্থা আছে, তাৰপিছত সকলো ধৰণৰ থেৰাপি যাক যেনেকুৱা ধৰণৰ লাগে, আমি মিনিমাম সুবিধা যিখিনি পাইছোঁ গভৰ্ণমেণ্টৰ পৰা, আমি সেইখিনিৰ ভিতৰত আমি সকলো ধৰণৰ পঞ্চকৰ্ম চিকিৎসা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। যথেষ্ট সংখ্যক ৰোগী অকল অসমৰে নহয়, সমস্ত নৰ্থ ইষ্টৰ পেচেণ্ট আমাৰ তাত আজিকালি আহিবলৈ লৈছে, চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বহুত পেচেণ্টে।
0: আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে, বেছি সময় আৰু নাই আজিৰ এইখন।

0: আৰু কিবা থাকি গ'ল নেকি এজন বিশেষজ্ঞ হিচাপে আপুনি কি ক'ব শেষত আমাৰ শ্ৰোতাক যিয়ে শুনি আছে, যিসকলে ধৰক এনেকুৱা বেমাৰত ভুগি আছে বা যাৰ নুভুগিলে আপুনি কৈছে যদি কৰাই লয় পঞ্চকৰ্ম থেৰাপি তেনেকৈও কৰিব পাৰে, কি ক'ব পাৰে কি বুলি?
1: আচলতে ই ইমান কম সময়ত এটা পঞ্চকৰ্ম তিনিবছৰীয়া পাঠ্যক্ৰম সামৰি লোৱা একেবাৰে সম্ভৱ নহয়। কেতিয়াবা কি হয়, মানুহে মানে অতি চুক্তি অলংকাৰ বুলি এটা বস্তু আছে, মানুহে মানে কি হয় মানুহৰ মুখ বাগৰি বাগৰি আহে কিছুমান কথা, জোখতকৈ বেছি তেওঁলোকে ভাবি আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ হতাশ হৈ যায় যে এইটো বেমাৰ লিখা আছে গুগল চাই চাৰ্চ কৰে কেতিয়াও ভাল নহয় বুলি কৈ দিয়ে, এইটো বেমাৰটো কেতিয়াও ভাল নহয় মই লাইফ টাইম ষ্টেৰইড বা মেডিচিন খাই থাকিব লাগিব, এনেকুৱা বহুত আহি যায় মানুহৰ হতাশা আহি যায়। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কিন্তু আয়ুৰ্বেদত কিছুমান আশা আছে, এই পঞ্চকৰ্মৰ চিকিৎসাৰ জৰিয়তে একেবাৰে নিৰাশ নহৈ তেওঁলোকে যদি আহি অলপ সময় লৈ নিজে বিশ্বাস কৰি যদি ভালকৈ চিকিৎসাটো কৰে, বহু ৰোগীৰ ক্ষেত্ৰত বহু বেলেগ বেলেগ বেলেগ ধৰণৰ বেমাৰৰ ক্ষেত্ৰতো নিৰাশা মানে আশা বেছি আছে ইয়াতে, তেওঁলোকে কৰিব পাৰে, তেওঁলোকে আহক, আহি পেলাই ভাল ধৰণে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰক। আৰু এই চিকিৎসা পদ্ধতি যেনেকৈ এতিয়া গোটেই বিশ্বত লাহে লাহে প্ৰসাৰিত হৈছে, আমাৰ ইয়াত কিন্তু বহুত এতিয়াও কাম কৰিবলৈ বাকী আছে, আমি লাহে লাহে এইখিনি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সদৌশেষৰ ৰাইজৰ পৰাও আমি সহায় বিচাৰিলোঁ, গতিকে আপোনালোকে ভাবিছোঁ আমাৰ এই শ্ব'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ।
0: নিশ্চয় আদৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত যি সময় শেষ হ'বলৈ ধৰিছে, গতিকে আজি আমি ডাক্টৰ জয়ন্ত শৰ্মাক ইমানতে বিদায় দিব লাগিব আৰু ডাক্টৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিৰ বুলনিৰ বিষয়ে হৃদৰোগ আৰু আমাৰ কৰণীয় অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠান দিয়াত ধৰিব পৰিণীতা শইকীয়াই।

0: 10 লাখ টাকার লটারি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: RBI এ কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটি

আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6694।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কাণ্ডালাত কালি এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন ই মিথানল প্ৰকল্পই সেউজ শক্তি আৰু কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত অংশ লোৱাৰ পাছত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে মিথানল উৎপাদনৰ 5 দশকৰ অসমৰ অভিজ্ঞতা, নতুন সেউজ প্ৰযুক্তিৰ সৈতে সংযোগ কৰা এই প্ৰকল্প অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব।
2: দীনদয়াল পোৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটো নিৰ্মাণত আসাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনত সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয়ো কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
1: উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা যাব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। অগপৰ নেতাসকলে জাগীৰোড, ৰহা, লাহৰীঘাট বিধানসভা সমষ্টিত আয়োজিত নিৰ্বাচনী সভাতো ভাগ লয়। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ প্ৰচাৰ চলায়। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰি চাৰিআলিত এখন প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগগৈয়ে সকলোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। এই নিৰ্বাচনী সভাত দলটোৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। এই উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ

ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে। এইবাৰীয়া অঞ্জু দেৱী, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অসীম হাজৰিকাৰ।

অঞ্জু দেৱীৰ কণ্ঠত অনিল কলিতা ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সূৰ্য কুমাৰ ৰাজাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

জ্যোতিকা চৌধুৰীৰ কণ্ঠত কীৰ্তিকমল ভূঞা ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ প্ৰতুল গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা কিশোৰ গিৰিৰ।

ডিম্বেশ্বৰ দাসৰ কথা আৰু কিশোৰ গিৰিৰ প্ৰযোজনাত প্ৰতুল গোস্বামীৰ কণ্ঠগীতটি শুনিলে আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কান্দলাত ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ দেশৰ সকলো ৰাজহুৱা খণ্ড আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে 4টা সোণ 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কান্দলাত কালি এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই সেউজ শক্তি আৰু কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত অংশ লোৱাৰ পাছত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে মিথানল উৎপাদনৰ 5 দশকৰ অসমৰ অভিজ্ঞতা, নতুন সেউজ প্ৰযুক্তিৰ সৈতে সংযোগ কৰা এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব।
1: দীনদয়াল পোৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আছাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনত সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয় কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে। নিৰ্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি পুনৰ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত নিৰ্বাচন আয়োগৰ মিডিয়া সঞ্চালক প্ৰধান আশীষ গোৱেলে কয় যে কালি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় ডঃ সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে। তেওঁ কয় যে আয়োগৰ সৰ্বসন্মতি অনুমোদন মৰ্মে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ যোৱা বছৰৰ 24 জুনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ নিৰ্দেশ জাৰি কৰা হৈছিল। তেওঁ কয় যে বুথ পৰ্যায়ৰ বিষয়াসকলে বিশেষ পুংখানুপুংখ সংশোধনৰ সময়ত জাননী জাৰি কৰা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰিব। ইয়াৰ পাছত বুথ পৰ্যায়ৰ বিষয়াসকলে ইচিআই নেট মঞ্চত এই নথিসমূহ আপলোড কৰিব। নিৰ্বাচনী পঞ্জীয়ন বিষয়াই এনে ব্যক্তিসকলক শুনানীৰ বাবে তলব নকৰে বুলি আয়োগে স্পষ্ট কৰি দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাত অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। অগপৰ নেতাসকল জাগিৰোড, ৰহা, লাহৰিঘাট বিধানসভা সমষ্টিত আয়োজিত নিৰ্বাচনী সভাতো ভাগ লয়। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি

0: জামুগুৰি চাৰিআলিত এখন প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগগৈয়ে সকলোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। এই নিৰ্বাচনী সভাত দলটোৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। এই উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশ লয়। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত অৰণ্য শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা ৰখা হৈছে। বেংক কৰ্মচাৰীসকলে কাইলৈৰ পৰা তিনিদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা কাৰ্যালয়, এ টি এম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ খোলা ৰখাত অনুমোদন জনাইছে। ইতিমধ্যে ৰাজহুৱা খণ্ডৰ কেইবাটাও বেংকে তিনিদিনীয়া ধৰ্মঘটৰ সময়ত গ্ৰাহকৰ বাবে এ টি এম যোগে শুল্কবিহীনভাৱে ধন উলিওৱাৰ মাহেকীয়া সীমা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰ ভিতৰত পৰিষ্কাৰ খোৱাপানী যোগানৰ বাবে ৰূপায়ণ কৰা জল জীৱন মিছন অন্যতম। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: জল শক্তি মন্ত্ৰালয়ে 2019 চনৰ 15 আগষ্টত প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ অধীনত অসমৰ গ্ৰামাঞ্চলৰ 63,35,000 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু আঁচনিখনৰ প্ৰৱৰ্তনৰ সময়ত মাত্ৰ 1,11,000 পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ সুবিধা থকা ৰাজ্যখনে এই ক্ষেত্ৰত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰিছে। ৰাজ্যখনৰ ইতিমধ্যে আঁচনিখনৰ লক্ষ্যৰ ক্ষেত্ৰত 81%ৰো অধিক অগ্ৰগতি লাভ কৰিব পৰা গৈছে আৰু গ্ৰামাঞ্চলত 50 লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে। এই সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এইদৰে কয়।
2: জল জীৱন মিছনৰ প্ৰধান লক্ষ্যটো হ'ল যে প্ৰতিটো পৰিয়াললৈ নলযোগে পানী যোগান ধৰা, আৰু নলযোগে পানী যোগান ধৰোঁতে ইয়াত এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আমি দিব লাগে। সেইটো হ'ল 55 লিটাৰ পাৰ ফেমিলি, প্ৰত্যেকটো মানুহৰ বিপৰীতে 55 লিটাৰকে আমি পানী দিব লাগে। আৰু এই পানীখিনি আমি তাৰ যিটো গুণাগুণ, সেই পানীৰ গুণাগুণ নিশ্চিত কৰিব লাগে আৰু এই পানী আমি নিয়মীয়াকৈ দিব লাগে। 3টা প্ৰধান ইয়াত অংশ আছে আৰু সেইটো কৰিবলৈ যাওঁতে আপুনি দেখিছে যে গোটেই অসমতে প্ৰায় 72 লাখ ফেমিলিজ আমাৰ কভাৰ কৰিবলগীয়া আছিলে আৰু ইতিমধ্যে আমি প্ৰায় 81% ফেমিলি আমি কভাৰ কৰিছো। প্ৰায় 59 লাখ ফেমিলিক আমি হাউচ হোল্ড টেপ কানেকশ্যন সংযোগ কৰা হৈছে।
0: বিশ্বৰ বিভিন্ন স্থানত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতি 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। ডিমা হাছাও জিলাৰ উমৰাংচুত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হৈছে। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসম পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগীয়ে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। 3টা পৰ্যায়ত হ'বলগীয়া

0: এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামোলপুৰ আৰু হোজাইত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিমৰীয়া শিশু বিকাশ প্ৰকল্পৰ অধীনত থোপাতলি কৰ্কটবস্তি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব। এই কাৰ্যসূচীৰ অধীনত শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰী ভ্ৰমণলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি ধুবুৰী আৱৰ্ত ভৱনত নৈশ যাপন কৰে। ৰাজ্যপালগৰাকীয়ে আজি পুৱা বগৰীবাৰীৰ শক্তিধাম মহামায়া মন্দিৰত পূজা অৰ্চনা কৰে। শ্ৰীআচাৰ্যই আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিচামুক্ত ভাৰত সংকল্প কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰালৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ আয়োজন কৰা পদযাত্ৰাত ৰাজ্যপালগৰাকীয়ে অংশ ল'ব। তেওঁ লগতে বিয়লি গৌৰীপুৰৰ হাৱামহল পৰিদৰ্শন কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুজৰাটৰ কাণ্ডাত দেশৰ প্ৰথমটো বন্দৰ ভিত্তিক ই মিথানৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ, বেংক কৰ্মচাৰী ধৰ্মঘটৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত আজি বেংক খোলা ৰখাৰ সিদ্ধান্তকে ধৰি বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। গুজৰাটৰ কানলাস্থিত দীনদয়াল বন্দৰত 2,300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো বন্দৰ ভিত্তিক ই মিথানৰ প্ৰকল্পৰ কালি আধাৰশিলা স্থাপন কৰা হয়। দৈনিক অসম, দি আছাম ট্ৰিবিউন আৰু নিয়মে বাৰ্তা কাকতেই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধীয়ে বিতৰ্ক সৃষ্টি কৰাৰ মাজতে নিৰ্বাচন আয়োগে ইয়াৰ মাজত কোনো ধৰণৰ মতবিৰোধ নাই আৰু সংস্থাটোৱে সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমেহে গ্ৰহণ কৰি আহিছে বুলি স্পষ্ট কৰি দিছে। অসমীয়া খবৰ আৰু দি চেণ্টিনেল কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাইলৈৰ পৰা দেশজুৰি বেংক কৰ্মচাৰী আৰু সংগঠনসমূহে আহ্বান জনোৱা তিনিদিনীয়া বেংক ধৰ্মঘটৰ ফলত দেশৰ বেংকিং সেৱাত ব্যাপক প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীৰ এটা হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ পিছতো চৰকাৰে একাধিক বিষয়ৰ পাঠ্যপুথি যোগান ধৰাত ব্যৰ্থ হৈছে বুলি অসমীয়া প্ৰতিদিন কাকতে এটা আছুতীয়া বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
0: জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক 235-232 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক 233-230 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি আনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। নাগয়া কিমজুত হ'বলগীয়া ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এথলেটিক্সত তেজস্বিন শংকৰে পুৰুষৰ ডেকাথলনৰ অন্তিম দিনত সোণৰ পদক জয়ৰ চেষ্টা চলাব। মহিলাৰ লং জাম্পত আনছি সোজান আৰু শেইলী সিঙৰ লগতে মহিলাৰ 3,000 মিটাৰ ষ্টেপল চেজত পাৰুল চৌধুৰীয়ে শীৰ্ষ স্থান দখলৰ প্ৰয়াস কৰিব। অনিমেশ কুজুৰে পুৰুষৰ 200 মিটাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ লগতে সৰ্বেশ কুছাৰে পুৰুষৰ হাইজাম্পৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক লাভ কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। এদিনীয়া ক্ৰিকেটৰ পৰা দুমাহ বিৰতিৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়ে এই শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কাণ্ডলাত ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা, ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক অৰ্জন।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিছো। অকণিহঁত, আমি মেলৰ আৰম্ভণিতে তোমালোকৰ গীত মাত শুনো। আজি পিছে মেলৰ আৰম্ভণিতে তোমালোকৰ পৰা প্ৰথমতে সাধু এটি শুনি ল'ম, নহয়নে? আহাচোন, কোনে সাধুটি কয় আমি জানি লওঁ আৰু শুনো। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম চানবি বৰুৱা।
0: চানবি, ক'ৰ পৰা আহিছা?
1: মই নলবাৰী ঘোগৰাপাৰ।
0: ইমান দূৰৰ পৰা আহিছা? বাৰু, আগতে মেলত আহিছিলা নে অহা নাই? আজি আহি ভাল লাগিছে নাই?
1: লাগিছে।
0: বাৰু, এতিয়া আজি আমাক মেলত কি শুনাবা?
1: সাধু কথা।
0: সাধু কবা? চানবিয়ে সাধু কব, সকলোৱে মন দি শুনিবা দেই। কোৱা।
1: এদিন এটা কাউৰী উৰি উৰি যাই আছিল। তাৰ বহুত পানী বিয়া লাগিছিল। তাতে এখন ঘৰৰ চোতালত এটা কলত নমান পানী দেখি দেখি সি উৰি উৰি গৈ দেখিলে যে টিকুত মান্তি আছে। তাৰ সি নমান ভাবি পেলাই কাষত দামতে এটা শিলৰ হেৰি আছিল, তাৰে পৰা এটা থুতু দি আনি এনেকৈ ভৰে ওপৰলৈকে পানীবোৰ উঠি আহিলে আৰু পানীবোৰ খাই সি ৰংমনেৰে গুচি গ'ল। নমস্কাৰ।
0: সাধুটো তুমি ক'লা, কিন্তু ইমান খৰকৈ ক'লা, তোমালোকে বুজিব পাৰিলা নে কি ক'লে? ধৰিব নোৱাৰিলা ন? শব্দবোৰ ইটোৰ লগত সিটো লগ লাগি গ'ল, হয়নে? শব্দবোৰ ক'লে লাহে লাহে ক'ব লাগে। এজনী কাউৰী আছিলে, এদিন কাউৰীতে উৰি গৈ থাকোঁতে তাৰ পানী পিয়া লাগিলে। পানী পিয়া লাগোঁতে সি সকলোফালে পানী বিচাৰিলে, ক'তো নাই। সাধু যদি কোৱা, লাহে লাহে ক'বা, কবিতা আবৃত্তি কৰিলে প্ৰত্যেকটো শব্দ স্পষ্টকৈ ক'বা। এতিয়া আমি কি কৰিম? চানবিৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: মোৰ নাম শ্ৰেয়ান শৰ্মা।
0: শ্ৰেয়ান, ক'ৰ পৰা আহিছা?
2: মই জালুকবাৰীৰ পৰা আহিছোঁ।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
2: আজি বাঁহী শুনা।
0: বাঁহী বজাবা? বাৰু, বজোৱাচোন।

0: খুব সুন্দৰকৈ বজাইছা শ্ৰেয়াংস, খুব ভাল হৈছে। তুমি ক'ৰবাত শিকি আছা?
1: কিমান দিন হ'ল শিকা তোমাৰ বাঁহী?
0: দুবছৰ।
1: আছে, ভালদৰে শিকিবা। তুমি খুব সুন্দৰকৈ বজাইছা, আমাৰ ইয়ালৈ আহি আমাক শুনাবা। আৰু তুমি কাৰ ওচৰত শিকি আছা?
2: প্ৰসন্ন
1: ছাৰৰ ওচৰত। খুব ভাল কথা,
0: আগলৈও এনেদৰে শিকি থাকিবা আৰু আমাক আহি শুনাবা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু আমাৰ মেললৈ আহি থাকিবা।
3: তুমি এটা ডাঙৰকৈ হাত জাপি বজাই দিম।
4: অকমানি ভণ্টি, তোমাৰ নামটো কোৱা।
2: মোৰ নাম হয় প্ৰত্যাশা ভৰদ্বাজ।
4: প্ৰত্যাশা ভৰদ্বাজ, প্ৰত্যাশা কৰ পৰা আহিছা?
2: গুৱাহাটীৰ পৰা আহিছো।
4: গুৱাহাটীখনটো বহুত ডাঙৰ। কৰ জাগাখিনিৰ নাম কোৱা।
2: ৰুক্মিণী নগৰ।
4: ৰুক্মিণী নগৰৰ পৰা আহিছা। আজি মেলত কি শুনাবা আমাক?
2: অ ফুল অ ফুল
4: কবিতা গাবা, গোৱা।
2: অ ফুল অ ফুল নুফুলনো কিয়, অ ফুল অ ফুল

গৰখীয়াইজে গুৰু নৰখে মনো নাখাম কিয়, গৰখীয়াইজে গুৰু নৰখে মনো নাখাম কিয়, অগৰখীয়া অগৰখীয়া গুৰু নৰখ কিয়, অগৰখীয়া অগৰখীয়া গুৰু নৰখ।

0: বরষুণ দিয়ক কিয়
1: গুলিয়ে যে
0: ভেলকুলিয়ে।

0: এইবাৰ অকণমানি ভাইটি কি নাম তোমাৰ?
1: বিভান নায়ক।
0: তুমি কৰ পৰা আহিছা?
1: নুনমাটি।
0: নুনমাটিৰ পৰা। তুমি কি গাবা আজি মেলত?
1: বিলতে হালিছে ধুনীয়া পুদনি ফুল।

0: Mari se gur, bilote hali se tunia pudoni, pulonit phuli se phul.
1: Dunia podumi, poduni nahi de. তুমি অহাবাৰ মেলত ভালকৈ গীতটো শিকি আহিবা আৰু সুন্দৰকৈ গাবা হ'বনে বিভান এতিয়া বিভানে মাজে মাজে পাহৰি গৈছে আৰু বিভান আজি প্ৰথম মেলত আহিছে নহয়নে তোমাৰ নামটো কোৱা
2: ভাগ্যশ্ৰী ৰয়
1: ভাগ্যশ্ৰী ক'ৰ পৰা আহিছা
2: নুনমাটি কেন্দ্ৰ কল্যাণ কেন্দ্ৰ
1: আজি আমাক কি শুনাবা মেলত গীত গাবা গোৱা

0: আছি।
1: তুমি কোৰ পৰা আহিছা?
0: মই পাব্লিক হেলথ চাৰিআলিৰ পৰা আহিছো।
1: আজি আমাক মেলত কি শুনাবা?
0: জ্যোতি সংগীত
1: গোৱা।
0: বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, শক্তিশালী ভাৰত, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, সমূহ সমৰ ভয় নকৰিবি, মুক্তি যুঁজৰ সুচিয়াৰ সুচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, অগ্নি বৃষ্টি আহিব লাগিছে গৰজব জ্ৰপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান।
1: তোমাৰ নামটো কোৱা?
2: দীক্ষা শৰ্মা।
1: দীক্ষা কোৰ পৰা আহিছা?
2: চামাৰ পেই ফুকন।
1: খুব সুন্দৰ, আজি আমাক মেলাত কি শুনাবা?
2: পাচলিৰ বাগিচা।
1: পাচলিৰ বাগিচা গীত গাবা, গোৱা।
2: পাচলি

0: সুলে কে বারে হরি অবন হরি সে কে মানে
1: আৰু তাত মই ৰুইছো পাচলি কিমান পাহৰি গলা। এবাৰ ধুনীয়া বগা চোলা এটা পিন্ধি আহিছে অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: পাবিকা ৰবি।
1: পাবিকা, পাবিকাই মেললৈ প্ৰথম আহিছা? আমাৰ মেলত আগতে আহিছিলা নে?
2: নাই অহা।
1: বাৰু আজি প্ৰথম, আমাক পাবিকাই এতিয়া কি শুনাব মেলত?
2: মুকুতা মুকুতা গানটো।
1: মুকুতা মুকুতা গানটো গাবা গোৱা।
2: Tarang pam, tarang pam, pam, pam, pam, pam, tarang pam.

0: ফুকুল, খুব সুন্দৰ হৈছে। পাবিকাৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ গুলপীয়া চোলা পিন্ধি আহিছে, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী নেহা দাস।
0: নেহা ক'ৰ পৰা আহিছা?
1: নুনমাটি।
0: নুনমাটিৰ পৰা আহিছা, বাৰু আজি আমাক মেলত কি শুনাবা নেহাই?
1: কবিতা।
0: কবিতা আবৃত্তি কৰিবা, কৰা।
1: বকলিৰ বোকা পাখি কাউৰীৰ কলা, আজি ৰঙাত গড় দেখি চাওকৈ পলা। পাৰই দিয়ে ৰোণ, মৰাই মাৰে ধোন, ভাতয়ে বোলে ইকল বাপু কথা এষাৰ শুন।
0: হৈ গ'ল, তোমালোকে যেতিয়া ক'বা ডাঙৰকৈ ক'বা, ইমান সৰু সৰুকৈ কোৱা কেলে, ডাঙৰকৈ ক'বা দেই। এতিয়া আমি নেহাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ঋত্বিক পি কুমাৰ।
0: বাৰু ঋত্বিক, ক'ৰ পৰা আহিছা?
2: মই নলবাৰী বুঢ়ীনগৰ গাঁও।
0: আজি আমাৰ মেলত কি শুনাবা?
2: দীপেন বৰুৱাৰ গীত
0: গোৱা।
3: এইখনি গাঁও বুকুৰা পুনিয়াতে দেখো নতুন সপোন, কোনে জুমি চাই।

0: আপু
1: ধন্যবাদ,
2: সুন্দৰ হৈছে। এতিয়া আমি ঋতিকৰ কাৰণে কিৰম ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিস্মিতা বৰ্মন।
2: জ্যোতিস্মিতা, ক'ৰ পৰা আহিছা?
3: মই নলবাৰীৰ পৰা আহিছো।
2: আমাক মেলত কি শুনাব?
3: মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত শুনাম।
2: গোৱা।

0: এতিয়া আমি জ্যোতিস্মিতাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম।
1: অগনিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। সাধুটি লোৱা হৈছে বুঢ়ী আইৰ সাধু পুথিখনৰ পৰা আৰু সাধুটিৰ নাম হৈছে ভেকুলীৰ সাধু। এখন গাঁৱত এজন বুঢ়া আৰু এগৰাকী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গাঁৱৰ মানুহে মাছ ধৰিবলৈ বুলি পল' জুলুকি লৈ উকিয়াই ওলালত বুঢ়া বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল' এটা আৰু বুঢ়ীৰ ভগা জকাই এখন আছিল, তাকে লৈ মাছলৈ দুয়ো ওলাল। বিলত নামি গাঁৱৰ মানুহবিলাকে ভাৰে ভাৰে মাছ মাৰিছে, কিন্তু বুঢ়া বুঢ়ীয়ে চবিয়াই চবিয়াই চন্দাহঁতৰ ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দণ্ড মানে কাজিয়া এখন পাতি লৈ বুঢ়ীৰ ওপৰত খং জাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাপচেৰেক মাৰিলত তাইৰ জকাইত এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোক এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিলে। ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডালে আনি তাৰ মূৰত মাৰ মাৰি দিব

খোজতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। বুঢ়াই উত্তৰ দিলে, বাৰু অ, তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ সুলেং এটা দিবি দেখিছোঁ, মোৰ পথাৰত কিজানি তই হালকোৰ বাই দিবি হ'বলা। ভেকুলীয়ে ক'লে, দিম, হালকোৰ বাই দিম, তুমি মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে, ই দেখোন বৰ গণ্ডপ মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক ক'লে, যাচোন গৰুহাললৈ পথাৰলৈ, তইনো কি হাল বাওঁ চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ'ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অতাই পথাৰত আলি দিবলৈ লাগিল। এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি তহিলং কৰি গ'ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চাইহে চাই কোনে গালি পাৰিছে গৰুহালৰ বাহিৰে আৰু কাকো নেদেখে। বাৰে প্ৰতি গালি পৰা শুনি ৰজাৰ অসহ্য হ'ল, তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ'ল। ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া বুঢ়ীক সকলো ভাঙি পাতি কলত বুঢ়া বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে। ভেকুলীয়ে বুঢ়ীক ক'লে, আই, বেজাৰ নকৰিবা, আপুনি মোক এদুনমান মাহ গোট কৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ। বুঢ়ীয়ে সুধিলে, তইনো গোট কৰাই কি কৰিবি? ভেকুলীয়ে ক'লে, মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব। বুঢ়াই ক'লে, নেলাগে উপায়ো, তই গৰু আনিবলৈ যাব, ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, মৰাহে পৰিবি, মই মৰকীয়াকৈয়ে গৰু আনি যি পাৰোঁ খেতি কৰিম, তই নেলাগে যাব বোপাই। কিন্তু ভেকুলীয়ে একো দেখান্ত নহয় যাবলৈ ওলোৱাত বুঢ়ীয়ে তাক এদুনমান মাহ গোট কৰাই ভাজি দিলত সি তাকেলৈ ওলাই গ'ল। ভেকুলীয়ে জুলুঙাত মাহ গোট কৰাই লৈ একোমুঠি খাই আৰু এইবুলি বাটে বাটে গাই যাবলৈ ধৰিলে, মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। ভেকুলীৰ কথা শুনি মাহ গোট কৰাই খোৱাৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ, বৰল, কদো প্ৰভৃতিও তাৰ লগ লাগিলহি। ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোট কৰাই খুৱাই বহ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি কলত সিহঁতে সেই কথা শুনি ৰজাৰে সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগত গ'ল। ভেকুলীয়ে এটাইবোৰ জন্তুৰে সৈতে মাটিৰ ধূলি উৰাই গুজৰি গুমৰি ৰজাৰ পদূলি পাই ৰজাক কৈ পঠিয়ালে যে মোৰে সৈতে যুঁজ দিব লাগিব যদি তেওঁ মোক গৰুহাল উভতাই নিদিয়ে। ৰজাই যুঁজহে দিব বুলি কলত ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল'ৰা মৰিলত ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলহি। ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকুতি কৰি ক'লে, যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীক বিয়া দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ ৰজাৰ ঘৰতে থাকি বুঢ়া বুঢ়ীকো তালৈ তুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে। অকণিহঁত, মেলৰ আৰম্ভণিতেই তোমালোকৰ পৰা এটি সাধু শুনিলোঁ আৰু মেলৰ শেষত মই তোমালোকক এটি সাধু ক'লোঁ। সাধুটি নিশ্চয় ভাল লাগিল নহয়নে? এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ সনমৰে ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া অৰিজিত সিং, গীতৰ কথা আৰু সংগীত মিথুনৰ।

অৰিজিত সিঙৰ কণ্ঠগীতটি শুনিলে। সনম ৰে ছবিত এইবাৰীয়া অৰিজিত সিং আৰু অমল মালিক, গীতিকাৰ মনোজ মুণ্টাচিৰ, সংগীত অমল মালিকৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানেই আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে। তিনিটা খণ্ডত আমি তেখেতৰ সংগীত জীৱন, তেখেতৰ ব্যক্তিগত জীৱনৰ বহুখিনি কথা পাতিছোঁ। আজি আকৌ এবাৰ আকাশবাণীৰ ষ্টুডিঅ'ত একেলগে বহিছোঁ। বাইদেউ, আপোনাক পুনৰবাৰ আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: শ্ৰোতাসকলে খুব ভাল পাইছে, আমি আৰম্ভণিতে দুই এগৰাকী শ্ৰোতাৰ বাৰ্তা পঢ়ি দিওঁ, তাৰ পাছত আমি আমাৰ কথা বতৰা আকৌ আগুৱাই লৈ যাম। কল্পনা আমিন শৰ্মাই কৈছে যে বাইদেউৰ কণ্ঠস্বৰ এতিয়াও আগৰ দৰেই মসৃণ হৈ আছে, খুব ভাল পাইছে তেখেত মঙলদৈৰ পৰা। চাৰু বৰুৱাই কৈছে যে কথাবোৰ শুনি অতীতৰ দিনবোৰলৈ উভতি গৈছো, বাইদেউৰ গীতবোৰ কিমান যে ভাল লাগিছিল, এতিয়াও প্ৰিয় নাৰী প্ৰিয় কণ্ঠ তেখেতে কৈছে। মীনুবালা বসুমতাৰী, নবনীতা গোস্বামী তেওঁলোকে ভাল পাইছে। ৰিণু ভট্টাচাৰ্যই কৈছে কণিকা ভট্টাচাৰ্য বাইদেউৰ গীত চিৰসেউজ অজৰ অমৰ। বাইদেউক সাধক খুন্দৰ অনুষ্ঠানটো দেখিবলৈ পাই বৰ সুখী হৈছো, ৰেডিঅ'ত শুনি আছো। বাইদেউৰ অনুষ্ঠান শুনিবলৈ দৌৰা ধপৰাকৈ ঘৰুৱা কাম শেষ কৰি আমি ৰেডিঅ'টোৰ কাষলৈ আহোঁ, এনেকৈ কৈছে। নিশ্চয় আপোনাৰো ভাল লাগিছে।
1: ভাল লাগিছে, বহুত ধন্যবাদ দেই মোক গীতখিনি শুনাৰ বাবে বা কথাখিনি শুনাৰ বাবে।
0: মীৰা শৰ্মাই কৈছে যে অনুষ্ঠানটোলৈ আমি বাট চাই আছো। নিভাৰাণী হাজৰিকাই খুব ভাল পাইছে অনুষ্ঠানটি। বিভা বসুমতাৰী, অলকা হালৈ, মালবিকা বৰা, মালবিকা বৰা বাইদেউ খুব ভাল পাইছে বাইদেউ আপোনাৰ অনুষ্ঠান। উত্তম কুমাৰ ৰয়, বৰ্ষাক্লান্ত শ্ৰাৱণ সন্ধ্যা, সোণনে ৰূপনে ৰ'দৰে জিলমিলনি, সীমাহীন মনৰ আকাশ দূৰণিত তৰাৰ ভাষা, জোনাক নিশাৰ নিবিড় জোনাকে কিয়, ও মই চেনী চম্পা ও ভনী, তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন, ও সেনাই শুনিছনে নাই, লিহিৰি ফাগুন বনে মাতে ৰিঙিয়াই, আদি হাজাৰৰো অধিক গীতেৰে অসমীয়া সংগীতক ধন্য কৰা প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছো। সংগীতৰ জগতত তেখেত এনেদৰেই থাকক তাৰে কামনা কৰিছে।
1: আপোনাৰ ধন্যবাদ দেই, ধন্যবাদ।
0: কেইবাটাও গীতৰ কলি তেখেতে লিখি পঠিয়াইছে। কবিতা বৰুৱাই খুব আগ্ৰহেৰে এই খণ্ডটিৰ বাবেও তেখেত ৰৈ আছে। অপৰাজিতা গোস্বামীয়ে কৈছে যে বাইদেউৰ কণ্ঠৰ মাধুৰ্য অলপো যেন কম হোৱা নাই, সম্পূৰ্ণ অটুট আছে কণ্ঠৰ লালিত্য, ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যোৱা। এইখিনিতে বাইদেউক এটা কথা সুধিবলৈ মন গৈছে, বাইদেৱে কণ্ঠৰ সাধনা কেনেদৰে কৰে, বিশেষকৈ কোনটো সময়ত কৰে, এই কথা আপোনাৰ পৰা তেখেতে জানিব বিচাৰিছে। অসুস্থতাৰ মাজতো গীতটো ইমান সুন্দৰকৈ আপুনি গাইছে, সঁচাই ভাল লাগিছে। এতিয়াও আপুনি সংগীত সাধনাৰ মাজতে নিজকে নিমজ্জিত কৰি ৰাখক তাৰে কামনা কৰিছো। বাইদেউ, আপুনি কোনটো সময়তনো কণ্ঠৰ সাধনা কৰে, এতিয়াও কণ্ঠ ইমান সুন্দৰ হৈ আছে, অপৰাজিতা গোস্বামী আপোনাৰ পৰা জানিব বিচাৰিছে।
1: মই সঁচা কথা ক'বলৈ গ'লে ইমান সাধনা নকৰোঁ, আজি কিছুদিনৰ পৰা অকণমান গাবলৈ অসুবিধা পোৱা কাৰণে অকণমান কৰিব খোজোঁ, কিন্তু আকৌ তাতে কেনা লাগে, দুদিনমান কৰি আৰু নাই, তেনেকুৱা হয়। কিন্তু আপোনালোকে যে ইমান মৰম দিছে, আগৰ গানখিনিকে ইমান বেছি ভাল পাইছে, আৰু অসুস্থ মানে মোৰ আজিও বৰ ঠিক নহয়, কিয় বা এনেকুৱা হৈছে নাজানো, বোধ কৰোঁ বতৰৰ কাৰণেও হ'ব পাৰে।
0: হয়, আৰু বিজুলী গোস্বামীয়ে কৈছে, আপুনি যোৱা খণ্ডটো কৈছে যে অসুখীয়া গাৰে আপুনি গীত গাইছে, আপুনি ইমান সুন্দৰকৈ ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনাইছে, বিজুলী গোস্বামীয়ে খুব ভাল পাইছে। উত্তৰালহকৰ বীণাপাণী চৌধুৰী, জ্যোৎস্না দেৱী, ৰুমা চৌধুৰী, মীৰা গগৈ, সমীন মালাকাৰ তেওঁলোকে খুব ভাল পাইছে। সমীন মালাকাৰে কৈছে, এসময়ত যৌৱনৰ দুৱাৰদলিত এই গীতবোৰ শুনি আবেগত উটি ভাহি গৈছিলোঁ, কল্পতৰুৰ অনুষ্ঠানত আমি অংশ লৈছিলোঁ, গীতটোৰ কাৰণে আহ্বান জনোৱা হৈছিল, আজি সেই স্মৃতি আকৌ যেন সজীৱ হৈ উঠিছে, সমীন মালাকাৰে তেনেকৈ উল্লেখ কৰিছে।
1: বহুত বহুত ধন্যবাদ দেই।
0: বহুতো বাৰ্তা আছে আপোনাৰ। লোকনাথ গোস্বামীদেৱেও তেওঁ কৈছে, মই ক'তো ফেচবুকত বাৰ্তা লিখা নাই, কিন্তু ফোন কৰি জনালোঁ যে সঁচাকৈ কণিকা বাইদেউৰ নিচিনা এগৰাকী শিল্পীক আকাশবাণীয়ে আকৌ এবাৰ যে মাতি আনি এনেকৈ তেওঁৰ সংগীত জীৱনটোৰ কথা পাতিছে, তাৰ বাবে তেওঁ অতি আনন্দিত। আকাশবাণীকো ধন্যবাদ জনাইছে, আমি লোকনাথ গোস্বামীদেৱকো ধন্যবাদ জনাইছোঁ। মাজে মাজে আমি বাৰ্তা পঢ়িম, ও মই চেনী চম্পাৰ কথা ওলাইছে, আৰু বহুতো শ্ৰোতাৰ ফালৰ পৰা অনুৰোধ আহিছে, মোক ব্যক্তিগতভাৱেও ফোন কৰি কৈছে, আমাৰ ডিউটি ৰুমতো ফোন কৰি জনাইছে। এই গীতটিৰ কথা অলপ আৰম্ভণিতে আজি শুনি লওঁ বাইদেউ।
1: চেনী চম্পা গানটো মই সুৰৰ শৰাই পাইছিলোঁ, তেতিয়া হেমেন দাৰ প্ৰয়োজনত আছিলে, তাৰপিছত আধাখিনি ৰেকৰ্ডিং হ'ল, মোৰ এতিয়াও মনত আছে, আজি ষ্টুডিঅ'লৈ আহি মনত পৰিছে, আধাখিনি হ'ল, তাৰপিছত হেমেন দাৰ কিবা এটা ওলালে নেকি নেকিয়ে হ'ল, মুকুল দা আহিলে, আহি পিছৰ খণ্ড আল্টিমেটলি খগেন দাই ৰেকৰ্ডিং কৰিলে, খগেন মহন্ত দাই, আৰু বজাইছিলে মেণ্ডলিনখন বজাই মিউজিকখিনি ঠিক কৰি দিলে মাজৰ পৰা শংকৰ দাস, এতিয়া নাই তেওঁ আমাৰ মাজত, তেনেকৈ গীতটো হৈছিল। আৰু সেইখিনি সময়ত বিহু আহিলে বা মাঘ বিহুৱে হওক, এই গীতিমালিকাত সেই গানটো বাজে,

0: শ্রোতায় খুব ভালকে লয় আর মুখ খুব কয় মানে গানটো খুব ভাল। এতিয়া মই সেইটো সময়ৰ সেইটো ভয়েছেদি মই গাব নোৱাৰো গানটো, আৰু মিউজিকখিনি নহ'লে গানটো গাবলৈ অকণমান অসুবিধা, মাজৰ পৰা সম্পূৰ্ণ অকণমান বেলেগ হৈ যায়। সেইখিনি মানে শংকৰ দাসহঁতৰ কৃতিত্ব।
1: আৰু পাছত যেতিয়া আপুনি কেছেটত উলিয়াইছে লুইটৰ বুকুতে যিখন কেছেট, তাতে সংগীত কৰিছে বিপুল বৰুৱাই।
0: বিপুল বৰুৱা আছে আৰু মানে হেমেন্দাৰ সেই ফ্লেভাৰটো ৰাখিছে, মানে গোটেইখিনি ৰাখি পেলাই কৰিছে
1: হেমেন হাজৰিকাৰ, আৰু পাছত সংগীত ব্যৱস্থাপনা বিপুল বৰুৱাই কৰিছে। শ্ৰোতাসকলে যিহেতু অনুৰোধ আহি আছে, গীতটি বাইদেউ আমি শুনি লওঁ,
0: অনুষ্ঠান বজাই দিলে ভাল হয়।

0: বাইদেউ, যিহেতু বিপুল বৰাৰ কথা ওলাইছে, মুকুল বৰাৰ কথা ওলাইছে, আৰু ও চেনি চম্পা গানটো আমি শুনিলোঁ, আৰু এইটো হেমেন হাজৰিকাৰ সুৰত সেই ফ্লেভাৰটো ৰাখিয়েই পাছত সংগীত ব্যৱস্থাপনা কৰিছে বিপুল বৰুৱাই। বিপুল বৰাৰ কথা আপুনি যোৱা খণ্ডত কৈছে, তেখেতক আপুনি সৰুৰে পৰা পাইছে, আৰু মুকুল বৰুৱাই যিহেতু আপোনাৰ সংগীত জীৱনত বিশেষ ভূমিকা লৈছিল সেই কথাখিনিও আপুনি উল্লেখ কৰিছে। বিপুল বৰুৱাৰ সংগীতত আপুনি গোৱা এটি গান আমি ইতিমধ্যে শ্ৰোতাসকলক যোৱা খণ্ডত শুনাইছোঁ। এতিয়া আমাৰ সৈতে সংযুক্ত হৈছে বিপুল বৰুৱা। দাদা, আমাৰ সৈতে আছে কণিকা বাইদেউ। কণিকা বাইদেউৱে আপোনাৰ কথা বিশেষভাৱে কৈছে, এটা সময় আছিল তেতিয়া আপুনি নহ'লে তেখেতে ক'লৈকো নগৈছিল। সংগীতৰ ক্ষেত্ৰখনত আপুনি তেখেতক বহুখিনি সহযোগ কৰিছে আৰু আপোনাৰ পিতৃয়ে তেখেতক যিধৰণে আগুৱাই লৈ গৈছে সেই কথা তেওঁ আন্তৰিকতাৰে স্বীকাৰ কৰিছে। আপুনি নিশ্চয় শুনিছে কথাখিনি। এইমাত্ৰ আমি ঔ মই চেনি চম্পা গানটো শ্ৰোতাসকলক শুনালোঁ। বাইদেউ শুনি আছে, আমি শুনি আছোঁ, শ্ৰোতাসকলেও শুনি আছে। আপুনি বাইদেউৰ
1: অডিশ্যন দিবৰ কাৰণে, গতিকে মই কণিকা বাইদেউ মোৰ একদম নিজৰ বাইদেউ নিচিনা, সেই তেতিয়াৰ পৰাই মই কণিকা বাইদেউক লগ পাইছো। আৰু পিছলৈ মই যেতিয়া 78ত কম্পজাৰ হিচাপে এপ্ৰুভ হলো, তাৰ পিছৰ পৰা মই কণিকা বাইদেউ মোৰ গানৰ সুৰ বিলাক গাবলৈ ললে। মই বিভিন্ন ধৰণৰ কণিকা বাইদেউ গান গোৱা কবি। কণিকা বাইদেউ জেনেৰেলি খুব সফট মেলোডি গাই পেলাই ভাল পায়। আৰু কণিকা বাইদেউ আগতে যেতিয়া আমাৰ ঘৰলৈ আহে দেওবাৰ দিনটোত আহে, তেখেতৰ বন্ধ থাকে কলেজ, গতিকে তেতিয়া আহে কণিকা বাইদেউ, আহিলে মানে দিনটো থাকে। আমাৰ মায়েও কণিকা বাইদেউ ভাত নোখোৱাকে যাব নিদিয়ে, ভাত খুৱাই পঠিয়ায়। আৰু সেইখিনি সময়ত মোৰ সৰু পেহী এগৰাকী আমাৰ ঘৰতে আছিল, কটন কলেজত পঢ়িছিল, কণিকা বাইদেউৰ একে সমবয়সীয়া আছিল, গতিকে খুব কণিকা বাইদেউ তেওঁৰ লগো আছিলে বন্ধুৰ নিচিনা। কণিকা বাইদেউৰ ঘৰখনৰ লগত মোৰ একদম নিজৰ পৰিয়াল যেন কণিকা বাইদেউৰ ঘৰখন ভিনদৌ তেনেকুৱা। তাৰ চিটু মিতু দুটাও মোৰ নিজৰ ভাইৰ নিচিনা। কণিকা বাইদেউক মই বহু, যেতিয়াই কণিকা বাইদেউ মোৰ কাষ চাপে গানৰ কাৰণে, মই কণিকা বাইদেউক সদায় গান সুৰ কৰি দিছিলোঁ আৰু সেইমতে গাইছিলোঁ। পিছলৈ যেতিয়া কমাৰ্চিয়েল ৰেকৰ্ডিং কৰিলে, এই চেনি চম্পাৰ গানটোৰ কথা কৈছা, সেই গানটো কণিকা বাইদেউ গাব বিচাৰিলে, হেমেন দাৰ সুৰ আছিলে, গতিকে মই সেইখিনিতো তেওঁক সহায় কৰি দিছিলোঁ। কণিকা বাইদেউ মোৰ একদম নিজৰ বাইদেউ। কণিকা বাইদেউৰ ভগৱানে ভালে ৰাখক। কণিকা বাইদেউৰ বিষয়ে কি ক'ম, ক'বলৈ হ'লেতো বহুত কথাই ক'ব লাগে। খুবেই মৰমীয় কণিকা বাইদেউ। কণিকা বাইদেউ ইমান সুন্দৰ সুন্দৰ গান গাই দিছে, আৰু ৰেডিঅ'টো মোক সদায় কণিকা বাইদেউৰ অনুষ্ঠান থাকে।

0: আমাৰ অনুষ্ঠান মুৰব্বীসকলে মোকেই প্ৰডাকশ্যনটো দিছিলে, গতিকে সেইধৰণে মই বহুতখিনি সুবিধাও পাইছিলো। কণিকা বাইদেউ বহুতখিনি মোৰ পৰা গান গাইছে। কণিকা বাইদেউ গানবিলাক সঁচাকে খুব সফট হয় আৰু খুব মেলোডিয়াছ হয়, সিমানখিনিয়ে মই ক'লো।
1: আপুনি সুৰ কৰা বা আপোনাৰ প্ৰযোজনাৰ কণিকা বাইদেউৰ গান যোৱা খণ্ডত আমি এটা শুনাইছো, আৰু কোনটো গানৰ কথা আপুনি ক'ব বিচাৰিব?
0: ঠিক তেনেকুৱা মনত নাই, কিন্তু কণিকা বাইদেউ বহুতখিনি গানে গাইছে। আনকি দেউতাৰ সুৰৰ কাহানিতে অডিশ্যনত গোৱা বৰ্ষাক্ৰান্ত শ্ৰাৱণ সন্ধ্যা বুলি এটি তপত জোনালী ছাৰে লিখা গান এটা গাব খুজিলে, সেইটো গানৰ ৰেকৰ্ডিং মিউজিকখিনি মই কৰি দিছিলো। মোৰ গান তেনেকুৱা বহুতখিনি আছে, মোৰ সঠিকভাৱে মনত নাই। কণিকা বাইদেউ সেইটো ক'ব পাৰিব, কণিকা বাইদেউ যদি মনত আছে। মোৰ মানে কি হয়, বিভিন্নজনক গানৰ সুৰ কৰি দিওঁতে দিওঁতে কোনে কি গাইছিলে ভালকৈ মনতেই নাথাকে। কণিকা বাইদেউক সুধিলে কণিকা বাইদেউক দি।
1: কণিকা বাইদেউ এই মুহূৰ্তত আপোনাৰ এটা গানৰ কথা কৈছে, কপিলীৰ থিয়কৈ, গীতা হাতী কাকতে লিখা, আপোনাৰ সুৰ।
0: অঁ একজেক্টলি, ভাল, বৰ সুন্দৰ গান, কপিলীৰ থিয়কৈ গৰা। অঁ সেইটো সেইটো সেইটো এটা কৰিছিলোঁ। মানস হাজৰিকাই সংগীত ব্যৱস্থাপনা কৰিছিলে, আমি জ্যোতি চিত্ৰমনৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ। বৰ সুন্দৰ গাইছে কণিকা বাইদেৱে,
1: খুব ভাল লাগিল। এই গানটোৰ কথা যিহেতু ওলাইছে, আমি শ্ৰোতাসকলক এই মুহূৰ্তত শুনাওঁ, ভাল লাগিব আপোনাৰ কথাখিনিৰ লগতে।
2: হয়
1: বাইদেউ, এই মুহূৰ্তত কপিলীৰ থিয়কৈ বৰ ধুনীয়াকৈ আপুনি গাইছে বুলি কৈছে, গতিকে আমি শ্ৰোতাসকলক শুনাওঁ, আপুনি গুণগুণাব বিচাৰিব নেকি?
3: ঠিক আছে, মই দুলাইন গাই দিওঁ।

0: শ্রোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচার্যৰ সৈতে। বাইদেউ, আপোনাৰ সৈতে আৰু এটা কথা পাতিবলগীয়া আছে নৰেৰেকো সম্পৰ্কে। আমাৰ প্ৰথম খণ্ডটিৰ পৰাই নৰেৰেকোৰ কথা ওলাই আছে, গতিকে নৰেৰেকোৰ যিকেইটা গীত আপুনি বাণীবদ্ধ কৰিছিল সেই সম্পৰ্কে মই জানিছিলোঁ মঞ্জুলা হাজৰিকাৰ পৰা। আমি মঞ্জুলা বাইদেউৰ ফোনত আমি সংযুক্ত হওঁ, তেখেতৰ সৈতে কথা পাতোঁ, তাৰ পাছত আপুনি সেই গোটেই পৰিক্ৰমাটোৰ কথা ক'ব। মঞ্জুলা বাইদেউ আমাৰ সৈতে সংযুক্ত হৈছে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ। কণিকা বাইদেউ আমাৰ সৈতে আছে। আপুনি কণিকা বাইদেউক বহুত ওচৰৰ পৰা পাইছে, আৰু নৰেৰেকোত যি গান ৰেকৰ্ডিং হৈছিলে সেই সম্পৰ্কে সেই কথাখিনি আপোনাৰ পৰা আমি প্ৰথমে শুনিব বিচাৰিছোঁ, তাৰ পাছত আমি কণিকা বাইদেউৰ অভিজ্ঞতাৰ কথা জানিম। আপুনি যিহেতু আমাৰ ইয়াৰ আগৰ খণ্ডকেইটাও শুনিছে, গতিকে আপুনি কণিকা বাইদেউৰ সংগীত জীৱনটোৰ কথা এনেকৈ ৰেডিঅ'ত শুনি কেনেকুৱা আপোনাৰ এটা মনত ভাৱৰ উদ্ৰেক হৈছে বা আপুনি কি অনুভৱ কৰিছে সেইখিনি কথা কওকচোন, আৰু নৰেৰেকোৰ সেই যাত্ৰাটোৰ কথা অকণমান যদি কয়, কণিকা বাইদেউ কেনেকৈ জড়িত হ'ল সেই কথাখিনি আমি জানিব বিচাৰিছোঁ।
1: ঠিক আছে ইন্দ্ৰ, ইতিমধ্যে প্ৰচাৰিত অনুষ্ঠান কেইটা মই শুনিছো। কণিকা বাইদেউ মোৰ খুব শ্ৰদ্ধাৰ আৰু খুব ভাল লাগিছে। কণিকা বাইদেউ এটা অভিমানো আছে।

0: আছিলে যেন তেখেতক সকলে পাহৰি পেলাইছে, কিন্তু কণিকা বাইদেউ আপুনি ভুল নুবুজিব, আপুনি অসমীয়া সংগীতৰ শ্ৰোতাৰ মাজত আপুনি আছে। গতিকে আকাশবাণীয়ে আপোনাক পুনৰ প্ৰচাৰ কৰি আপোনাক আকৌ শ্ৰোতাসকলৰ মাজলৈ লৈ আহিছে, সেইকাৰণে আকাশবাণীক মই ধন্যবাদ জনাইছো। বিশেষকৈ ইন্দ্ৰজিৎ, তোমাৰ প্ৰতি মোৰ এটা মৰম আছেই, তুমি এনেকুৱা ধৰণৰ শিল্পীসকলক আনিছা, তেওঁলোকক আকৌ ৰাইজৰ মাজলৈ উলিয়াইছা, তাৰ কাৰণে মই বিশেষভাৱে তোমাক ধন্যবাদ জনালোঁ। নৰেৰেকৰ জন্ম হোৱাৰ আগলৈকে বহু কেইগৰাকী শিল্পীয়ে জ্যোতিচিত্ৰ বনত বাণীবদ্ধ কৰিছিল গীত, কিন্তু সেই সময়তে এটা সমস্যা হৈছিল, সমস্যাৰ উদ্ভৱ হৈছিল। সেই সমস্যাটো হ'ল, যিসকলে স্বীকৃতিপ্ৰাপ্ত ৰেকৰ্ড মানে প্ৰতিষ্ঠানৰ নহ'লে ব্যক্তিগতভাৱে প্ৰযোজনা কৰা গীতৰ ৰেকৰ্ড আকাশবাণী নাবাজিছিল, আৰু আকাশবাণীয়ে আছিল তেতিয়া প্ৰচাৰ আৰু প্ৰসাৰৰ এটা মুখ্য মাধ্যম। গতিকে আকাশবাণীৰ ভূমিকাৰ কথা সেই বিষয়ত নকলেও হ'ব। হিন্দুস্তান, মেগাফোন আৰু চেনোলা এই প্ৰতিষ্ঠানবোৰ কেতিয়াবাই নোহোৱা হৈ গৈছে। তেতিয়া SMV আছিলে এটা একচেতিয়া বজাৰ, তেওঁলোকে এটা ভূমিকা পালন কৰি আহিছিলে। বোধকৰো 70ৰ দশকৰ আৰম্ভণিতে দুবছৰমান পাণ বজাৰত SMV অস্থায়ীকৈ ষ্টুডিঅ' এটা পাতিছিলে আৰু বহু শিল্পী ৰেকৰ্ড কৰিছিল। যদিও সেয়া বন্ধ হৈ গ'ল আৰু পুনৰ শিল্পীসকল যাব লগা হৈছিল সুদূৰ কলিকতালৈ, সেই সন্ধিখনতে নৰেৰেকৰ জন্ম হৈছিল। ভূপেন দাই ক'লে যে এনেকুৱা ইমান প্ৰতিষ্ঠাবান শিল্পীসকল আছে, প্ৰতিভাশালী শিল্পীসকল আছে, তেওঁলোকে ৰেকৰ্ডিং কৰে কিন্তু তেওঁলোকৰ প্ৰচাৰ নহয়, গতিকে আমি এনেকুৱা এটা অনুষ্ঠান কৰিব নোৱাৰোঁ নেকি। তেতিয়া আমিও ভাবিলোঁ, বিশেষকৈ মোৰ স্বামী নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকাই আগভাগ ল'লে আৰু মোৰ লগত সহযোগিতা আগবঢ়ালে সেই সময়ৰ বিখ্যাত শব্দযন্ত্ৰী পীযুষ কান্তি ৰয় পত্নী স্মিতা ৰয়ে, আৰু পীযুষেও পুৰা মানে আগভাগ ল'লে এই বিষয়টো। তেনেকে আমি মানে নৰেৰেকো আৰম্ভ কৰিলোঁ। প্ৰচাৰ ভাৰতীত গৈ পেলাই আমি যিখিনি কৰিবলগীয়া কাম কৰিলোঁ নীতিগতভাৱে, তাৰপিছত ভূপেন দাই SMV লগত কথা পাতিলে, আমি জ্যোতিচিত্ৰ বনৰ ৰেকৰ্ডিং কৰোঁ আৰু মানে ডিস্ক বনাবলৈ তালে আমি স্কুলটো পঠিয়াই দিওঁ, আৰু SMV সেইখিনি ৰেকৰ্ড কৰি পেলাই আমালৈ পঠিয়ায়। তেনেকে প্ৰথম আমাৰ ৰেকৰ্ড ওলালে অপূৰ্ব বেজবৰুৱাৰ। অপূৰ্ব বেজবৰুৱাৰ ৰেকৰ্ডখনে খুব মানে এটা হেৰি পালে, ৰাইজৰ আদৰ পালে। তাৰপিছত আহিলে সন্ধ্যা মেনন, উইনদাস, আটাইৰে ৰেকৰ্ডবিলাকে এটা হেৰি পালে। আইটোৱে ডেকানিমি কৰিলে আমাৰ তৰুণ দাসে, অসীম হাজৰিকা, কুইন দাস, অপূৰ্ব বেজবৰুৱা, এওঁলোকৰ ৰেকৰ্ডখনে ইমানেই প্ৰতিষ্ঠা লাভ কৰিলে যে নৰেকৈ এটা স্থান দখল কৰিলে সংগীতৰ জগতত। তাৰপিছত কণিকা বাইদেউৰ কথাটো ক'বলৈ গ'লে, এতিয়া চাৰু গোহাঁই আহিলে আমাৰ ঘৰলৈ। চাৰু গোহাঁই আহি পেলাই মোৰ লগত কথা পাতিলে, কণিকা বাইদেউৰ বিষয়ে ক'লে, আৰু কণিকা বাইদেউৰ আৰু চাৰু গোহাঁই দুয়ো মিলি পেলাই এখন ৰেকৰ্ড কৰিছিলে। সেইখনেও সাংঘাতিক ধৰণৰ এটা হেৰি পালে, ৰাইজৰ সমাদৰ পালে, আৰু কণিকা বাইদেউৰ লগত মোৰ তেতিয়াৰ পৰাই পৰিচয় এটা আৰম্ভ হ'ল। তাৰপিছত কণিকা বাইদেউ হৈ পৰিলে আমাৰ নৰেৰেকৰ এগৰাকী কণ্ঠশিল্পী। তেওঁৰ ৰেকৰ্ডখনত আছিলে, "ও চেনাই শুনিছা নে নাই, তুমি মোৰ মৰমৰে মইনা, তোমাৰ লাৱনী হাতত, আৰু এয়া যে বিহুৰ বতৰ", চাৰিটা গীত। চাৰিটা গীতে সাংঘাতিক সমাদৰ পাইছিল ইন্দ। কণিকা বাইদেউৰ গীত ঘৰে ঘৰে সোমাই গৈছিল, আৰু কণিকা বাইদেউ তেতিয়াৰ পৰা আমাৰ পৰিয়ালৰ, নৰেৰেকৰ পৰিয়ালৰ আৰু ব্যক্তিগতভাৱে মোৰ পৰিয়ালৰ এগৰাকী আপোন, মই কি ক'ম আৰু, মোৰ জ্যেষ্ঠ ভগ্নীসমূহ হৈ পৰিল।
1: খুব ভাল লাগিল, ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈছে। আৰু কণিকা বাইদেউ কেনেকৈ আপোনাৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক হ'ল, কেনেকৈ নৰেৰেকৰ লগত সম্পৰ্ক হ'ল, এই কথাখিনি আপুনি কৈছে, শ্ৰোতাসকলেও গম পালে।
0: মাজতে কওঁ যে অপূৰ্ব বেজবৰুৱাৰ যিটো গান "কপৌপাহি তোমাৰ খোপাত", যিটো এতিয়ালৈকে মানে প্ৰখ্যাত হৈ আছে, সেইটো নৰেৰেকৰ প্ৰথম গীত আছিলে। তাৰপিছত আছে কোনটো জানা, "বহাগতে আহিবি চেনাই হৈ", উইনদাস আৰু অসীম হাজৰিকাৰ। "তোমাৰ লাজ লাজ চাৱনিৰে গানে গানে আজি কৌ বিৰিণা বনৰে সুহুৰি", এনেকুৱা ধৰণৰ কিছুমান। আৰু সূৰ্য দাসৰ "মানুহ দেখিছো আজি বহুত মানুহ", এইবিলাক বহুত বিখ্যাত গান। তৰুণ দাসৰ "আইতই নাকান্দিবি" আন্দোলনৰ ভূমিকা লৈ লিখিছিলে। এই খুব মানে এটা মানে মধুৰ সময় আছিলে সেই সময়ত সংগীত জগতৰ। এইখিনি গীতে চাৰিওফালে মানে প্ৰচাৰ এটা পাইছিল আৰু প্ৰসাৰ পাই পেলাই এইকেইগৰাকী ব্যক্তিক, এইকেইগৰাকী সংগীত শিল্পীক অসমীয়া ৰাইজৰ মাজত প্ৰতিষ্ঠা লাভ কৰাই দিছিলে নৰেৰেকৈ।
1: এদিন বাইদেউ নৰেৰেকৈ সম্পৰ্কে আপোনাৰ সৈতে আমি দীঘলীয়াকৈ পাতিম, আৰু আজি এইখিনি সময় দিলে আপুনি, আপোনাক ধন্যবাদ জনাইছো বাইদেউ।
0: তোমাকো অশেষ ধন্যবাদ ইন্দ্ৰ, আৰু বাইদেউ আপোনালৈ মোৰ অশেষ শ্ৰদ্ধা জনালো।
2: তোমালৈ মোৰ বহুত বহুত মৰম থাকিল, তোমাৰ কাৰণে আজি সেইটোতো হয়ে, সেইটো বেলেগ বাৰু, কিন্তু এই যে গানকেইটাই যে মোৰ এটা পৰিচয় কৰাই দিলা, সেইটোৰ কাৰণে মই মানে খুব কৃতজ্ঞ তোমালোকক দেই। তোমালোক।
0: বাইদেউ ধন্যবাদ।

0: বাইদেউ নৰেৰেকৰ কথা ওলাইছে, গতিকে নৰেৰেকৰ গীত কেটি আপুনি যদি অলপ গুণগুণাই দিয়ে আজি শ্ৰোতাসকলে আমি শুনাম, খুব ভাল লগা গীত। আৰু সেই গীত কেইটিৰ কথা ইতিমধ্যে অনুৰোধ আহি আছে।
1: মই ৰেকৰ্ডখন কৰোঁতে চাৰুগোহাঁইৰ লগত কৰিবলৈ সুবিধাটো পাইছিলোঁ আৰু জে পি দাই আমাৰ ঘৰলৈ লৈ গৈছিলে, মঞ্জুলাহঁতৰ লগত আলোচনা কৰি মোক গীতকেইটা গোৱাইছিলে আৰু সেইকেইটা গানেই মোৰ এনেকুৱা হৈছিল, এটা পৰিচয় হৈছিলে। এতিয়াও ক'বালৈ গ'লে মোক এয়া যি বিহুৰ বতৰ, তুমি মোৰ মৰমৰে মইনা বা ও চেনাই গাবলৈ দিয়ে আৰু মোৰ অলপ অসুবিধা হয়, কাৰণ এইটো হ'ল দ্বৈতকণ্ঠৰ গান তুমি মোৰ মৰমৰে মইনা, আৰু সেই সময়ত অকণমান বেলেগ ধৰণৰ আছিলে, এতিয়া অলপ বয়সো হ'ল, তথাপিতো মই গাবলগীয়া হয়। আৰু ডুৱেটটো মোৰ গাইছিলে চাৰুগোহাঁয়ে, কিন্তু এতিয়া যেতিয়া মই মঙলদৈলৈ যাওঁ যিকোনো অনুষ্ঠানতে এই গানটো গাব দিলে, মঙলদৈত প্ৰাঞ্জল শৰ্মা আছে, তেওঁ ৰেডিঅ' আৰ্টিষ্ট মোৰ সম্পৰ্কীয়, তেওঁ গাই দিয়ে। গুৱাহাটীত গাবলগীয়া হ'লে জে পি দায়ো এবাৰ গাই দিছে, আকৌ অসীমজ্যোতি বৰুৱাই গাই দিয়ে, তেনেকৈ গীতটো মোৰ গাবলগীয়া হয়। আৰু ঔ চেনাই গানটোৰ কথা মই কি ক'ম, সেইটো গান মানে মোৰ এটা সূৰ্যকুমাৰ ৰাজাৰ দিয়া বেলেগ ধৰণৰ গান। মই যেতিয়া ৰেডিঅ' জেনেৰেল প্ৰগ্ৰেম কৰিছিলোঁ তেতিয়া মোৰ ল'ৰা দুয়োটা সৰু, মই চামগুৰিত থাকোঁ নগাঁৱৰ, তাত এখন খুব ডাঙৰ ফাংচন হৈছিলে, মই তেতিয়া গান গোৱাৰ কথা ভাবিবই নোৱাৰোঁ, ইহঁত সৰু। কিন্তু ৰাজাই নগাঁৱৰ পৰা আহি মোক মানে গান শিকাই দিয়ে, বিশেষকৈ জেনেৰেল প্ৰগ্ৰেম থাকিলে তেখেতে শিকাই দিয়ে, বহু গান গাইছোঁ মই সেইখিনি সময়ত ৰাজাৰ। তাৰপিছতে ফাংচনখনত মোক গাবলৈ ক'লে, মই বোলো মই একদম ইয়াতে হেৰি নাই, কেনেকৈ কাম, কোনে বজাব কি কৰিব, তেওঁ গোটেইখিনি হেণ্ডছ লৈ আহিলে নগাঁৱৰ পৰা, ইমান সুন্দৰকৈ মোক ঔ চেনাই গানটো গোৱালে, আৰু এটা গোৱাইছিল মই অলপ পাহৰিলোঁ, সেই গানটো মানে তেতিয়াই সেইখিনি মানুহে লৈ ল'লে। আৰু তেতিয়া সেইখন ফাংচনত মোৰ মনত আছে মহানন্দ মজুমদাৰ বৰুৱা গৈছে, তেওঁ মানে আহি কৈছে কোনে গাইছে ভিতৰলৈ আহিলে, তেতিয়ালৈকে মোৰ মহানন্দ মজুমদাৰ বৰুৱাৰ লগত চিনাকি নাই, তেওঁতো খুব ভাল তেতিয়াৰ গায়ক, মোৰ বেয়াই লাগিছে কি বা গাম। সেই তেনেকেই গীতটো খুব হেৰি হ'ল। তাৰপিছত যেতিয়া মই ইয়ালৈ আহিলোঁ, ৰেডিঅ'ত মই জেনেৰেল প্ৰগ্ৰেমত কেতিয়াবা গাওঁ, শুনিছিলোঁ বড়ো ভাষাটো, মানে মই জেনেৰেল প্ৰগ্ৰেমত গোৱা শুনিয়েই বড়ো ভাষাটো গাইছিলে গানটো, কোনোবা ৰেকৰ্ডিং কৰা ইয়াতেই কাম কৰা কোনোবাই মোক কৈছিলে। তাৰপিছত সেই গীতটো আৰু কথাই নাই, ইমানখিনি অনুৰোধো আহে। আৰু পিছলৈ মোৰ অমিতাভ গগৈ, পুলক গগৈ ল'ৰা, ক'বই লাগিব, তেওঁ মানে মোৰ ঘৰলৈ গৈ পেলাই কৈছিলে যে গানটো আৰু এবাৰ ষ্টুডিঅ'ত গাই দিব লাগে, মই তেওঁ ভিডিঅ' কৰিব। আৰু তেতিয়া মই কৈছিলোঁ যে মইতো এতিয়া সেই ভইচটো নাই, সেই গানটো মই কিয় ন মানে বেয়া কিয় কৰোঁ। তেতিয়া তেওঁ ৰেকৰ্ডখনৰ পৰা কেনেকৈ গান উলিয়াই কি কৰিলে মই নাজানো, ধুনীয়াকৈ উলিয়ালে আৰু কপিল বৰা আৰু আশাই ভিডিঅ'টোত এক্টিং কৰিলে, সেই তেনেকৈ গীতটো আকৌ ওলালে আৰু এতিয়াও কিন্তু বাজি আছে। কিন্তু মই এতিয়া গাব দিলে বৰ দিগদাৰী পাওঁ, তাৰমানে সেই আগৰ নিচিনাকৈ সেই কম বয়সীয়া অকণমান হৈ পেলাই গাব নোৱাৰোঁ, হ'লেও ফাংচনবিলাকত গাবলগীয়া হয় আৰু। আৰু বেলেগে গালে মই বৰ ভাল পাওঁ গানকেইটা। আৰু এটা গান আছে দেই, কীৰ্তিকমল ভূঞাদেৱে লিখা এয়া যে বিহুৰ বতৰ, সেইটো মই পিছত আকৌ নিত্যা ডেকাৰ লগত চিটিত ভৰাইছিলোঁ, হেৰি জেপিদা খুদি পেলাই।

তুমি মোৰ মৰমৰে মইনা গানটো যেতিয়া জ্যোতিষ চিত্ৰমণত ৰেকৰ্ডিং হয় তেতিয়া তাত কথাংশখিনি কথা মাজে মাজে কথা তাৰপিছত গাব লাগে কথাখিনি কৈছিলে বিজু ফুকন আৰু জোনা কটকীয়ে

ফিমেল পাত্ৰ কৈছিলে, মোৰখিনি জোনা কটকীয়ে কৈছিলে আৰু বিজু ফুকনে কৈছিলে। আৰু গানটো তেতিয়া খুব প্ৰচাৰ হৈছিল, কিন্তু মানুহে ভাবিছিল গানটো চিনেমাৰ গান, কাৰণ অকণমান তেনেকুৱা টাইপৰ গানটো হৈছিল। সেইকাৰণে গানটো সেই একে মিউজিকেৰে একে হেৰিৰে এতিয়াও গানটো বজোৱা মানুহখিনি অমৰ হতেও বৰ সুন্দৰকৈ সেই একেখিনি বস্তু বজাই দিয়ে, তেতিয়া অকণমান গাব মন যায়।

0: কণিকা বাইদেউৰ সৈতে আৰু বহু কথা পাতিবলগীয়া আছে। এইটো খণ্ডৰ গীতকেইটিত সংগীত সংযোজন কৰা মনদীপ মহন্তক মই ধন্যবাদ জনাইছো আৰু আজিৰ খণ্ডটি ইয়াতেই সামৰিব বিচাৰিছো।
1: অহা খণ্ডত বাইদেউ আকৌ লগ পাম আপোনাক।
2: কিন্তু মই এটা লাইন ক'বই লাগিব, কাৰণ এইখিনি যে সকলোৱে প্ৰশংসা কৰিছে সেইখিনিৰ ক্ৰেডিট তোমাৰ। তুমি ইমান ধুনীয়াকে কথা পাতি কথাবিলাক উলিয়াই আছা, মই কিছুমান কথা পাহৰিয়ে গৈছিলো। বহুত বহুত ধন্যবাদ ইন্দ্ৰজিত।
1: তেতিয়াহ'লে অহাখনত
2: মই ভাবিছিলো আগৰ সেইসকলে মানে আমাক যেনেকে কৰিছিলে, কিন্তু এতিয়া এই বয়সতো তোমালোকৰ নিচিনা আহি সৰু আমাতকে কিমান নিজৰ ল'ৰা সদৃশ, কিন্তু ইমান সুন্দৰকে কথাবিলাক উলিয়াই সুবিধা দিছা বা আগৰ কথাবিলাক ৰোমন্থন কৰিবলৈ সুবিধা দিছা, মই বহুত বহুত তোমাক ধন্যবাদ জনাইছো।
1: ধন্যবাদ বাইদেউ। শ্ৰোতাসকল, আকৌ লগ পাম অহা খণ্ডত। নমস্কাৰ।
3: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাত তোমালোকৰ বাবে লৈ আহিছোঁ বিশেষ নাট্যানুষ্ঠান।
1: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ৰুমি শৰ্মা বৰঠাকুৰ ৰচিত নাট এখন পেঞ্চিলবিহীন ফলি। প্ৰযোজনা ঋতুপৰ্ণ দাস। আজি শুনক দ্বিতীয় খণ্ড।
2: তুমি অহা নাই?
3: এতিয়ালৈকে নাই অহা।
4: আজি তোমাৰ লগত নাহিলে যে।
3: মই সোনকালে আহিলোঁ কাৰণে ঘৰত আহিবলৈ নিদিলে। এতিয়া আহিব চাগে।
4: নাহে বুলি কোৱা নাই নহয়।
3: নাই কোৱা। প্ৰথমতে তাই অহাই নাছিল, তাৰপিছত বহুদিন মনে মনেহে আহিছিল।
2: তাৰপিছত আকৌ সদায় আহে বুলি কৈছিলা যে।
3: কালি তাইৰ কোঠালিটো দেখিলা নহয়, তাতে তাইক আগতে তলা মাৰি থয়। তাতে খেলে, খাই, শুই থাকে। বন্ধ হ'লে তাই বৰ আমনি পায়। মনে মনে মোৰ লগত খেলে, কেতিয়াবা মন মাৰি বহি থাকে। এদিন কি হ'ল জানা, তাই অকলে অকলে কান্দি আছিল।
5: কি হ'ল চুমি, কান্দিছা কিয়?
6: ঘৰত অকলশৰে কিমান থাকিম? লগৰীয়া বিচাৰি যাওঁ, সাধু কথা কোৱা মোক, আইতা লাগে, চিৰিয়াখানা চোৱা, ককা লাগে, লগৰীয়া বিচাৰি যাওঁ।
5: চিৰিয়াখানাত লগৰীয়া আছে জানো?
6: আছে আছে, ভাটৌ আছে, মইনা আছে, আৰু আছে কপৌ, টকৌ গছত হলৌ আছে, শালিকীৰ টৌ টৌ।
5: খুব পঢ়া আৰু কাৰ্টুন চোৱা, এয়াও ভাল নালাগে নেকি?
6: স্কুলৰ কিতাপকে কিমান পঢ়িম, কম্পিউটাৰ গেম কিমান খেলিম, লগ পালেহে জানিম কোন জিকিম, লগৰীয়া বিচাৰি যাওঁ।
3: সেইদিনা তাইৰ আপত্তিবোৰ শুনাৰ পাছৰ পৰা মোৰ লগতে অলপ সময় আহিবলৈ দিয়ে, কিন্তু মনে মনে চাই থাকি লৈ যায়।
4: আজিও আহি আছে নেকি? হোৱা, অকলে আহিছে নেকি?
7: নাই নাই, অকলে নহয়, কোনোবাই এইফালে অহা ৰাস্তাৰ মূৰত এৰি গৈছে।
2: কিন্তু তোমালোকে একো নক'বা দেই, মনে মনে।
6: মোৰ দেৰি হ'ল নেকি?
8: এ নাই নাই, দেৰি হোৱা নাই, একদম ঠিক সময়ত পাইছা।
9: এ মজা, আমাৰ সকলো আহিলেই, আমি এতিয়া আৰম্ভ কৰি দিওঁ তেন্তে।
8: মই এইটো ঘৰ আঁকিলোঁ।
4: ময়ো এইটো ঘৰ আঁকিলোঁ।
10: বালিত মামৰে ধৰা লোহা এডাল পালে।
2: ভালেই হ'ল, বা হেতুকুৰা লৈয়ে টং টং টংকৈ তিনিবাৰ মাৰি দে, একদম ঠিক সময়তে বস্তুটো ওলাই গৈছে। শব্দৰ লগে লগে সকলো জিনা থকা কোঠাটোলৈ সোমাই যাবা।
6: নমস্কাৰ বাইদেউ।
11: নমস্কাৰ বাইদেউ।
8: নমস্কাৰ।
4: নমস্কাৰ। তোমালোকে অকণমান হেৰেঙাকৈ বহিবা, সন্মুখত অলপ ঠাই নিজৰ বাবে ৰাখিবা।
9: তোমালোকৰ সকলোৰে ঘৰ আছেই নহয়, এই সেইকাৰণে আজি এই খেলাঘৰটোৰ ছালখনকে অলপ লৈ আহিলোঁ, বেয়া নাপাবা দেই।
12: নেপাওঁ ছাৰ।
2: হ'ব, এতিয়া জিনা বাইদেউৰ কথাত মন দিয়া।
8: মই ডাঙৰকৈ অ এটা কিছু, তোমালোকেও আঁকা। এই পাকটো ক'ৰ পৰা আৰম্ভ কৰিছোঁ চাবা।
4: এইফালে চোৱা, মই ডাঙৰকৈ অমিতা এটা আঁকিছোঁ।
11: অমিতা।
8: দুবাৰ দুবাৰ আঁকা, হাতেৰে বালিবোৰ নমহাৰিবা, ঠকুৱাৰ টুকুৰাৰ এটাৰে চপাই দিবা। এতিয়া আকাৰডাল চোৱা, এইডাল অৰ পিছত আ, এনেকৈ আঁকি দিয়া, এইটো হ'ল আ।
4: মই ডাঙৰকৈ আম এটা আঁকিছোঁ, সকলোৱে আঁকা।
8: ইটা, ইটো আঁকা।
4: মই ইটা চপৰা এটা আঁকি দিছোঁ, তোমালোকে আঁকা।
13: অ আ দুটা মুচি দিম নেকি, ঠাইখন কম হৈছে যে।
14: মোৰ ঠাইখন বাবধনে অলপ লৈ লৈছে, আৰু আঁকিবলৈ আছেই।
8: ৰ'বা, আখৰ আৰু এটাহে আছে, হৈ যাব, এই আখৰটো বিবেক ছাৰে চাব।
11: হচই ইটা।
8: এতিয়া আঁকা দীৰ্ঘই, পাৰিছানে? পাকটো ভালকৈ চাই লোৱা।
4: দীৰ্ঘই গ, আহ পৰখ,

0: আচোন ইগলটো ভালকৈ আঁকি দে, মোৰ হাতত হুল সোমাইছে।
1: হে দে দে, মই আঁকি দিছোঁ। এইটো
2: তোমালোকে ইংৰাজী নিশিকোৱা নেকি?
1: প্ৰথমে অসমীয়া, তাৰ পাছতহে ইংৰাজী।
3: এতিয়া এইটো কোঠালৈ আহা, ইয়াত আছে 1 2 3 4, ল'ৰা আছে শাৰী শাৰী।
2: মই জানো, তাৰ পাছত 5 6 7 8 ল'ৰাবোৰে পঢ়ে পাঠ, 9 10 পাছত গায় ঘৰা ঘৰি ল'ৰা যায়।
0: ছোৱালীৰ কথা নাই কেলে?
1: হে পদ্যটোতহে নাই, ইয়াত ছোৱালী আছে নহয়, হৈ যাব। এটা অমিতা হ'লে সংখ্যাৰে 1 লিখে।
3: তোমালোকে 1টো আঁকা আৰু আম বা অমিতাৰ ছবি এটা আঁকা।
1: এতিয়া দুটা অমিতা হ'লে সংখ্যাৰে 2 লিখে।
3: দুটা আঁকা আৰু একেটা ছবিকে দুবাৰ আঁকা, সোনকালে সোনকালে কৈছোঁ নেকি, লাহে লাহে আঁকা।
1: পাৰিছানে নাই চাওঁ। অ, এই তুমি বল দুটাহে আঁকিছা নেকি? আৰু দুটা আঁকিলা
3: মানে পাৰিছে নহয় জানো?
1: পাৰিছে, আৰু আঁকিব লাগিব।
3: অংকটো দিয়াৰহে আছিলে।
0: এইবোৰ অংক নহয়তো। হ'ব, মই শিকাম নহয়।
3: এতিয়া দিয়াই তেন্তে সুধিবি।
0: কি সুধিম?
3: আমি আজি কি কি শিকালোঁ, সিহঁতে কি কি শিকিলে, এইবোৰ।
0: এতিয়া কোনে ক'ব আমি আজি কি কি আখৰ শিকিলোঁ আৰু কি কি শিকিলোঁ? অ, মীনাই কোৱা।
2: 1টা 2টা 3টা 4টা আখৰ শিকিলোঁ, অ আ হছই আৰু দীঘৈ।
4: কেলে 1 2 শিকিলোঁ নহয়?
2: অ, ছবিও 4টা শিকিলোঁ, আম এটা, ইটা এচপৰা, অমিতা এটা আৰু ইগল চৰাই শিকিলোঁ।
0: মানে অমিতা, আম, ইটা আৰু ইগল।
2: অঁ, তেতিয়াহ'লে আমি অমিতা, আ আম, হছই ইটা আৰু দীৰ্ঘই ইগল ক'বলৈ ভাল হয়, মনত ৰাখিব লাগিব।
5: ভূপেন মামাৰ বৰ ধুনীয়া গান এটা আছে, তোমালোকে শুনিছানে? মানে অ আ ক খ শিকাৰ গান।
1: ঐ জিনা, এই তই এবাৰ গানটো গায়েই দে নহ'লে।
5: অ হ'ল অসমৰ প্ৰথম আখৰ, অসমৰ অকণি অসমতে ঘৰ।
6: অ হ'ল অসমৰ প্ৰথম আখৰ, অসমৰ অকণি অসমতে ঘৰ।
5: আই বোলে আহ আহ মটৰ গাড়ী, তোৰ পেটত উঠি মই যাওঁ নলবাৰী।
6: আই বোলে আহ আহ মটৰ গাড়ী, তোৰ পেটত উঠি মই যাওঁ নলবাৰী।
5: এই বৰ দীঘল, সকলো ভালকৈ মনত নাই। এ ক খ যেতিয়া শিকাম তেতিয়া
6: কয় বোলে কণ বাবু কম কল খাবি, কল খাই বাকলিটো বাদুলিক দিবি, খ বোলে খগেনটো ইমান খকুৱা, খাই খাই খাই খাই হব পেটুৱা।
2: গানেৰে শিকি বৰ ভাল লাগিব।
0: ঠিক আছে, আমি গানেৰেও শিকাম।
1: তাৰমানে আজিলৈ হ'ল ন?
3: তেন্তে আজিলৈ ছুটি, তোমালোকে বহুত সোনকালে নাহিবা, সময়তকৈ অলপ আগতে আহিলে হ'ব।
0: আমি সময়টো ঠিক কৰিব নাজানো নহয়।
1: অ হয় নেকি, এতিয়া কাৰোবাক সুধি ল'বা, কেইদিনমানতে আমিয়ে শিকাই দিম।

0: বিবেক, ঐ বিবেক, এই এটা কথা তই চিন্তা কৰিছনে? বৰষুণ দিলে আমি কি কৰিম?
1: ঠিক ভাবিছ, বৰষুণ দিলে আমি বালিপথাৰ যাব নোৱাৰোঁ। আমি সেইদিনা আমাৰ কোনোবা এটাৰ ঘৰত গৈ কবিতা মাতিম, গান গাম, সাঁথৰ সুধিম।
2: মই যে বৰ ভাল পাওঁ, সিহঁতবোৰ আহিবনে?
0: এই তহঁতি যে খালি নিজে ভাল পোৱা কথাবোৰে ভাবি থাক। আমি যি কৰিম সিহঁতৰ কাৰণেহে কৰিম।
2: এইবোৰতো সৰুবোৰক ক'ব লাগিব ন?
1: সময়ে সময়ে কৈ যাম, সিহঁতক বেলেগ বেলেগকৈ ভাল লগাই যাম।
2: বা আমাৰ হেড ছাৰ ঠিকে আছে দেই।
0: বাৰু বাৰু, এই এই তহঁতে যে এনেকৈ কৈ থাক, তহঁতৰ বাৰু ভাল লাগিছে নে নাই?
2: ভাল লাগিছে। আমি যে এতিয়া ছাৰ বাইদেউ হৈ গৈছোঁ ন দিয়া?
3: তো খালি আমি কিবা নতুন চিন্তা কৰিবহে জনা নাই।
1: কিন্তু কেতিয়াবা বৰষুণ নিদিয়া দিনতো আমি কেৱল স্কুললৈ নাযাওঁ, মানে বালিপথাৰলৈ।
0: সেইদিনা তেন্তে কি কৰিবি?
1: আমি মীনাহঁতৰ ঘৰলৈকো যাম, ঘৰৰ মানুহবোৰক লগ কৰিম।
3: বিবেক, তই সঁচাকৈয়ে খুব ভাল কথা চিন্তা কৰিছ দেই।
2: এদিন বৰষুণৰ বতৰতো যামচোন, হাল বোৱা, খেতি কৰা চাম।
0: ইহ, এই যেনেকৈ কৈছ, পথাৰলৈ যাব পাৰিবি? বোকা গচকিব লাগিব।
2: কেলে, পথাৰতো আলি আছে নহয়, আলি আলিয়ে যাম আকৌ।
3: তই গৈ পাইছ, খেতি আছে জানো তহঁতৰ?
2: খেতি আমাৰ নাই,

0: কিন্তু স্কুললৈ যাওঁতে দেখুৱাইচোন।
1: আমাৰ খেতি আছে, কিন্তু মা দেউতাই পথাৰলৈ যাবলৈকেই নিদিয়ে। কেতিয়াবা মনে মনেহে যাওঁ। এতিয়া পথাৰত সদায় হাল বায়, কিন্তু কঠীয়া পেলাইছেহে।
0: কঠীয়া উঠাবলৈ বৰ ভাল লাগে জান।
2: বা যেনেকৈহে কৈছে তাই যেন জানেহে।
0: মন যায় জান, এই দূৰৰ পৰাতো দেখিছোৱেই।
1: অঁ, তহঁতো ডাঙৰ মানুহ হ'বি, আৰু ক'ত খেতি কৰি থাকিবি?
0: তয়োতো খেতি নকৰ, মোক কিয় কৈছ? তহঁতৰতো খেতি আছেই।
1: খেতি আছে কাৰণেতো আমি খেতিয়কৰ ঘৰৰহে।
2: এই তহঁতি যে যেতিয়াই তেতিয়াই খালি জিতা জিতি কথাবোৰ পাতি থাক, সেইবোৰ কথা অলপ বাদ দেচোন।
3: সঁচাকৈ জান, সৰুতে আমাৰ ঘৰৰ বহুত কাম কৰিবলৈ মন যায়, কিন্তু আমাক যে মা দেউতাহঁতে কৰিবলৈ নিদিয়ে।
2: অঁ, সেইটোতো হয়েই। এই কিন্তু পাৰিবি জানো খেতিৰ কাম কৰিব?
3: নহয় অ', অকল ধান খেতিৰ কথা কোৱা নাইতো, আন আন পাচলিৰ খেতি, ফুল ৰোৱা আদি কামবোৰোতো আমাক শিকাব লাগে।
2: তেন্তে ডাঙৰ হৈ তই কৃষি ইঞ্জিনিয়াৰ হৈ ল'বি আকৌ।
1: তেতিয়া সিও খেতিপথাৰলৈ নেযাবয়ে, এতিয়াতো মনটো আছেই।
0: বিবেক, তই যে ইমান ডাঙৰ ডাঙৰ কথাবোৰ চিন্তা কৰিব পাৰিছ কেনেকৈ?
3: মই বিদেশী সাধু কিতাপ এখন পঢ়িছিলোঁ, ঠিক সাধুৰ দৰে নহয়, বিদেশী শিশুৰ জীৱন কাহিনীৰ দৰে।
2: হ'ব হ'ব দে, তই আকৌ সাধু শুনাব নালাগে। অঁ, মোৰ বৰ ভোক লাগিছে ঐ, এনেও বহু দেৰি হৈছে, যাওঁ যাওঁ ব'ল।
1: অঁ যাওঁ যাওঁ ব'ল।
4: অ দন্তীয়া হ ম দন্তীয় ত অসমত তালিবীয় সত হ্ৰস্বইকাৰে সি তালিবীয় হয় সু শিশু স তাত ৰকাৰ শ্ৰ ম তাত হ্ৰস্বইকাৰে মি ক শ্ৰমিক অসমত শিশু শ্ৰমিক। এই শিশু শ্ৰমিক কিনো জানো? বিবেক ছাৰক সুধিব লাগিব।
5: মীনা, দেউতাৰ বাতৰিখন খুজিছে, লৈ আছোন।
4: নিছো ৰ। আহ, কি কৰিছ বা?
0: হাথৰ বিচাৰিছোঁ।
4: ক'ত বিচাৰিছ?
0: কিতাপত।
4: আমাক বিবেক ছাৰে ঘৰৰ আৰু ওচৰৰ পাজৰৰ মানুহকে সুধিবলৈ কৈছিল।
0: তই পালি?
4: পাইছোঁ ৰ, তোক এটা সুধিম।
0: সুধ বাৰু।
4: অঁ, চিটপখিলা চিটপখিলা তিনিমূৰ দহ ঠেং ক'ত দেখিলা?
0: বান্দৰ।
4: হে হে, নহয়, দেখিলোঁ দেখিলোঁ পথাৰৰ মাজত, হালোৱাই হাল বাই আছে গৰু দুটাৰ লগত, তিনিমূৰ দহটা ঠেং হৈ গ'ল।
0: আৰু এটা কচোন।
4: হাবিত কাহে ওলাই নাহে
0: বাঘ আকৌ।
4: এই নহয় অ', কুঠাৰ। কুঠাৰ চিনি পাৱনে? খৰি যে ফালে।
0: হ'ব দে, আৰু এটা সুধচোন, পাৰিম।
4: ৰ, অ এইটো ক, মাক জুতুলি পুতুলি, পুতেক চোকা টেকেলা।
0: বিবেক ছাৰ কিমান যে চোকা, চব কথাই জানে।
4: নহয়,
0: কচোন উত্তৰটো তেন্তে কি?
4: জলকীয়া আকৌ।
0: হ'ব হ'ব, আমি এইবোৰ স্কুলত সুধিম ন, এতিয়া বাদ দিওঁ।
4: ঠিক আছে, মই এতিয়া যাওঁ। নমস্কাৰ ছাৰ। নমস্কাৰ বাইদেউ।
3: ভালেই হ'ল তোমাক লগ পালোঁ। আমি এতিয়া তোমালোকৰ ঘৰলৈকে যাব লৈছিলোঁ, কোনফালে যাম?
4: এইফালে আমাৰ ঘৰ। কিন্তু আমাৰ ঘৰততো এতিয়া কোনো নাই, মা দেউতা সকলো কামে কামে ওলাই গ'ল।
2: পিছে তুমি ক'ত গৈছিলা?
4: মই চুমিহঁতৰ ঘৰলৈ গৈছিলোঁ, ভাইটিটো সাৰপালত মাক অলপ সময় দি আহিলোঁ, আকৌ যাম। ভাইটিক মই ৰাখিলেহে মায়ে কাম কৰিব পাৰিব।
3: তেন্তে ব'ল, বাকীকেইটাৰ ঘৰলৈকে যাওঁ।
4: নহ'ব ছাৰ, এতিয়া সিহঁতৰ ঘৰতো কাকো লগ নাপাব, সকলোৱে বেলেগৰ ঘৰে ঘৰে কামহে কৰে।
0: তেন্তে সিহঁত কাৰ লগত থাকে?
4: মোৰ নিচিনাকৈ ঘূৰি ফুৰি থাকে।
3: সৌতোচোন বাপ ধন।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ 1433 ভাস্কৰাব্দৰ আহিনৰ 9 দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ বিশেষ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন AIR এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত গোবিন্দ ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু প্ৰতীক চাখনিকৰ, ট্ৰান্সমিটাৰত আছে অম্লানজ্যোতি দত্ত আৰু প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানান ভাৱ দি ভৱিষ্যত জীৱনযুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বতোপ্ৰকাৰে যোগ্যবান কৰা।

এয়া আকাশবাণী তেজপুৰ খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 138 সংখ্যক খণ্ডটি শুনিবলৈ পাব। ইয়াৰ পাছতে এই অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হ'ব।

0: कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं हैं, मदद बस एक कॉल दूर है।
1: ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
2: माननीय प्রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মন কি বাত শুনিলে। এতিয়া শুনক মন কি বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
3: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। ছেপ্টেম্বৰ মাহত মন কি বাতত পুনৰ আপোনালোকক এবাৰ লগ পোৱাৰ সুযোগ পালো। দেশৰ সকলো লোকক স্বাগতম। মন কি বাতত আমি দেশবাসীৰ ইতিবাচক প্ৰয়াসক মঞ্চ প্ৰদান কৰোঁ, দেশৰ সফলতাৰ বিষয়ে চৰ্চা কৰোঁ আৰু এদিন পাছতেই ভাৰতৰ এনে এটি ঐতিহাসিক সফলতাই 10 বছৰ সম্পূৰ্ণ কৰিব। এই সফলতা হ'ল ছাৰ্জিকেল ষ্ট্ৰাইকৰ। 10 বছৰ পূৰ্বে 2016 চনৰ 28-29 ছেপ্টেম্বৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। এল অ'চিৰ সিপাৰে গৈ আমাৰ বীৰ সেনাসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি পদক্ষেপ ল'লে সেয়া দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ গ'ল। ছাৰ্জিকেল ষ্ট্ৰাইকে নিৰ্ভীকতাৰে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ এটি নতুন উদাহৰণ দাঙি ধৰিলে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে দীঘলীয়া সময়ৰ বাবে যি কষ্ট ভোগ কৰিছিল, সেই কষ্টৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক প্ৰতিক্ৰিয়া আছিল ছাৰ্জিকেল ষ্ট্ৰাইক। বিগত এটা দশকত বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পৰা অপাৰেচন সিন্দুৰলৈকে ভাৰতে বাৰে বাৰে এই বাৰ্তা দিছিল যে যদি সন্ত্ৰাসবাদে ভাৰতত চকু দিয়ে তেনেহ'লে তাৰ চোকা প্ৰত্যুত্তৰ দিয়া হ'ব। বন্ধুসকল, দীঘলীয়া সময় ধৰি সন্ত্ৰাসবাদী আক্ৰমণে ভাৰতক ঘূণীয়া কৰিছে। এটা সময়ত ভাৰতত ছিৰিয়েল ব্লাষ্ট সাধাৰণ কথা আছিল। 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ছিৰিয়েল ব্লাষ্টত অনেক নিৰ্দোষী লোকে মৃত্যুবৰণ কৰিছিল। ইয়াৰ কিছু সপ্তাহৰ পাছতেই মুম্বাইত 26/11 বৃহৎ আক্ৰমণ হৈছিল। বন্ধুসকল, ইয়াৰ আগতেও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা হৈছিল যদিও তাক গুৰুত্ব দিয়া হোৱা নাছিল, সময় পাৰ হোৱালৈ অপেক্ষা কৰা হৈছিল। কিন্তু আজিৰ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰু আমি তাৰ পৰিণাম দেখিছোঁ। বন্ধুসকল, এই বছৰ 9/11 সন্ত্ৰাসবাদী আক্ৰমণে 25 বছৰ সম্পূৰ্ণ কৰিলে। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত যিসকল নিৰ্দোষী লোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল তাত আমেৰিকাৰ পিছতে অধিক লোক আছিল ভাৰতৰ। মোৰ মনত আছে 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই যেতিয়া মই আমেৰিকালৈ গৈছিলোঁ তেতিয়া নিউয়ৰ্কত এইসকল লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিলোঁ। আজি পুনৰ এবাৰ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ সেইসকল পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰিয় দেশবাসী, বৰ্তমান দেশৰ এখন ডাঙৰ ছবি প্ৰস্তুত কৰা হৈছে। এই ছবিত আপুনিও আছে, আপোনাৰ পৰিয়ালো আছে, আপোনাৰ ওচৰ চুবুৰীয়াও আছে। মই ভাৰতৰ লোকপিয়লৰ কথা কৈছোঁ। দেশৰ সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত এই লোকপিয়লৰ প্ৰথম স্তৰ প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিতকৈও অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। বৰ্তমান লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আগুৰা দুৰ্গম স্থানত এই কাম কৰি থকা হৈছে। সেই স্থানৰ পৰা অনেক প্ৰেৰণাদায়ক কাহিনী আমাৰ সন্মুখলৈ আহিছে। উত্তৰাখণ্ডত লোকপিয়লৰ শুভাৰম্ভ হৈছিল চামোলিৰ মানা গাঁৱৰ পৰা। মানাত প্ৰথমে 83 বছৰীয়া পূৰ্ণিমা ৰাৱতৰ পৰাই ইয়াৰ আৰম্ভ হৈছিল। উত্তৰকাশীৰ বগৰী গাঁও হোমষ্টে চলোৱা হৰদেৱ সিং ৰাণাই ডিজিটেল মাধ্যমেৰে নিজৰ তথ্য পঞ্জীয়ন কৰিছিল। বন্ধুসকল, লোকপিয়ল আমাৰ সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব। মই 15 আগষ্টত দেশবাসীক আহ্বান জনাইছিলোঁ তেওঁলোকে যেন ইয়াৰ বাবে নিশ্চয় সময় উলিয়ায়। লোকপিয়লৰ বাবে নিজৰ তথ্য নিজেই পঞ্জীয়ন কৰাৰ এই সুবিধা অতি সহজ। আপুনি আপোনাৰ মোবাইলৰ পৰাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। এই সুবিধা হিন্দীৰ লগতে অন্যান্য 16টা ভাষাত সুলভ। বন্ধুসকল, ইয়াৰ বাবে আপুনি লোকপিয়লৰ অনলাইন পৰ্টেললৈ যাব লাগিব। census.gov.in এই পৰ্টেললৈ গৈ আপুনি নিজৰ মোবাইলেৰে লগ ইন কৰক, নিজৰ থকা ঠাই লিখক, নিজৰ পৰিয়ালৰ তথ্য অন্তৰ্ভুক্ত কৰক আৰু ছাবমিট কৰক। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত 15-20 মিনিট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপুনি কোনো নথিপত্ৰ আপলোড কৰাৰ প্ৰয়োজন নাই। তথ্য দাখিল কৰাৰ পাছতেই আপুনি ID এটা লাভ কৰিব। যেতিয়া গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব তেতিয়া

এই আইডি তেওঁক জনাব পাৰে। আপুনি জনোৱা তথ্যৰ সত্যাসত্য নিৰূপণৰ পিছত সেয়া লোকপিয়লৰ অংশ হৈ পৰিব। বন্ধুসকল, এতিয়ালৈকে মোবাইলৰ জৰিয়তে 60 লাখতকৈও অধিক লোকে লোকপিয়লৰ পৰ্টেলত নিজৰ তথ্য অন্তৰ্ভুক্ত কৰিছে, স্বগণনা কৰিছে। এই কামত আপোনাৰ অলপ সময় খৰচ হ'ব, কিন্তু দেশৰ বাবে ই গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ সঠিক তথ্যই আৰু আপোনাৰ পৰিয়ালৰ সঠিক তথ্যই দেশৰ ভৱিষ্যতৰ সঠিক ছবি প্ৰস্তুত কৰাত সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, আজি 27 ছেপ্টেম্বৰ অন্য এটি কাৰণত আৰু বিশেষ হৈ পৰিল। আজি এনে এক মহানুভৱৰ জন্ম শতবাৰ্ষিকী, যিগৰাকীয়ে সমাজ, সংস্কৃতি আৰু দেশৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল। মই ক'ব খুজিছোঁ বিশ্ব হিন্দু পৰিষদৰ পূৰ্ব আন্তৰ্জাতিক কাৰ্যকৰী অধ্যক্ষ শ্ৰদ্ধেয় স্বৰ্গীয় অশোক সিংহল ডাঙৰীয়াৰ বিষয়ে। 1926 চনৰ 27 ছেপ্টেম্বৰত আজিৰ দিনটোতেই আগ্ৰাত তেখেতৰ জন্ম হৈছিল। তেখেতে সমাজত থাকিও তপস্বীৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। তেখেতে ৰাম জন্মভূমি আন্দোলনক যি দিশ আৰু শক্তি প্ৰদান কৰিছিল, আজি তাৰ পৰিণতিতেই আমি অযোধ্যাত ভব্য মন্দিৰ দেখিবলৈ পাইছোঁ। এয়া মোৰ সৌভাগ্য, মই তেখেতৰ জীৱন কাষৰ পৰা দেখাই নহয় তেখেতৰ এই অভিযানৰ সৈতে জড়িত হোৱাৰো সুযোগ পাইছিলোঁ। মই ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকোঁতেও বাৰে বাৰে অশোক সিংহল ডাঙৰীয়াৰ কথা মনলৈ স্বাভাৱিকতে আহিছিল। বন্ধুসকল, তেখেতৰ বিষয়ে এনে বহু কথা আছে যাৰ বিষয়ে সিমান চৰ্চা হোৱা নাই। ৰাম মন্দিৰ আন্দোলনৰ লগতে তেখেত সামাজিক ভেদভাৱ আৰু অসমতাৰ বিৰুদ্ধে বৃহৎ যুঁজত অৱতীৰ্ণ হৈছিল। তেখেতৰ জন্ম হৈছিল এটি বিখ্যাত অভিজাত পৰিয়ালত। তেখেতৰ পিতৃ আছিল এগৰাকী প্ৰশাসনিক বিষয়া। তেখেতৰ ভাই ভনীসকলৰো বহুতেই চৰকাৰী উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত নিজেও IIT BHUৰ স্নাতক আছিল। তথাপি তেখেতে সমাজ আৰু সংস্কৃতিৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছিল। এয়াই হৈছে মহানতাৰ পৰিচয়। আজি তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই শুভক্ষণত তেখেতৰ কোটি কোটি গুণমুগ্ধৰ হৈ তেখেতক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। মোৰ প্ৰিয় দেশবাসী, এই বছৰৰ আৰম্ভণি আমি আত্মসন্মানৰ এটি মহাপৰ্বেৰে কৰিছিলোঁ। এই মহাপৰ্ব আছিল সোমনাথ স্বাভিমান পৰ্ব। আজিৰ পৰা 1000 বছৰৰ আগতে 1026 খ্ৰীষ্টাব্দত মহম্মদ গজনীয়ে প্ৰথমবাৰ পবিত্ৰ সোমনাথ মন্দিৰ ধ্বংস কৰিছিল। কিন্তু যিসকলে সোমনাথ মন্দিৰ ধ্বংসৰ জৰিয়তে ভাৰতৰ পৰিচয় নস্যাত কৰিব খুজিছিল, আজি তেওঁলোকৰ কোনো অস্তিত্বই নাই। অথচ সোমনাথ মন্দিৰ সগৌৰৱে সসন্মানে বিশাল সমুদ্ৰ তীৰত ৰৈ পবিত্ৰ ভাৰতভূমিক অমৰত্বৰ আশীৰ্বাদ দি আহিছে। সেইবাবে আমি গৌৰৱেৰে এই বছৰত সোমনাথ স্বাভিমান পৰ্ব অনুষ্ঠিত কৰিছোঁ। বন্ধুসকল, আজিৰ মন কী বাতত মই এই কথাৰ কিয় অৱতাৰণা কৰিছোঁ তাৰো এটি বিশেষ কাৰণ আছে। 1026 খ্ৰীষ্টাব্দত যেতিয়া গজনীৰ দ্বাৰা সোমনাথ বিধ্বংস হৈছিল, সেই বছৰতে গুজৰাটৰে মোধেৰাত প্ৰসিদ্ধ সূৰ্য মন্দিৰতো আক্ৰমণ কৰি ধ্বংস কৰি পেলোৱা হৈছিল। অৰ্থাৎ মোধেৰা মন্দিৰ ধ্বংস হোৱা ঘটনাৰো 1000 বছৰ পূৰ্ণ হৈছে, যদিও সেই সময়ত এই মন্দিৰ নিৰ্মাণৰ মাত্ৰ 1 বছৰহে পাৰ হৈছিল। 1025 চনত ৰজা ভীমদেৱে এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। বন্ধুসকল, আপোনালোকে সেই সময়ছোৱাৰ কথা ভাবকচোন, যেতিয়া এনে বৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সোমনাথ মন্দিৰৰ দৰে ভক্তিস্থলৰ বৃহৎ কেন্দ্ৰ খণ্ডিত কৰি পেলোৱা হৈছিল। এনেধৰণৰ ভক্তিত আঘাত কৰা ঘটনা সংঘটিত হ'লে সমাজ বা প্ৰশাসনৰ মনোবল ভাগি পৰাটো স্বাভাৱিক। কিন্তু ৰজা ভীমদেৱে গজনীৰ সৈতে যুদ্ধ কৰি খুব কম সময়ৰ ভিতৰতে মোধেৰা সূৰ্য মন্দিৰো পুনৰ নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰাণৱন্ততাৰ বাবেই বাৰে বাৰে আক্ৰমণকাৰীৰ হাতত ধ্বংসপ্ৰাপ্ত হোৱা সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ সম্ভৱ হৈ পৰিছিল। বন্ধুসকল, মোধেৰা সূৰ্য মন্দিৰত পৰৱৰ্তী সময়ত কেইবাবাৰো আক্ৰমণ চলিছিল। পিছলৈ আলাউদ্দিন খিলজীয়ে পুনৰ এবাৰ বাস্তুকলাৰ অপূৰ্ব নিদৰ্শন এই মন্দিৰটো ধ্বংস কৰি পেলাইছিল। পিছে বন্ধুসকল, আমি ভাৰতৰ মানুহে সূৰ্যদেৱতাৰ উপাসনা কেৱল বাস্তুকলা আৰু মন্দিৰত পূজা অৰ্চনাৰেই নকৰোঁ। আমাৰ সূৰ্য উপাসনাৰ এটা অৰ্থ হৈছে পোহৰ, শক্তি, বিজ্ঞান আৰু অবিৰত গতিৰ প্ৰেৰণা। সেইবাবে মোধেৰাক আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই জনাজাত নহয়, গুজৰাটৰ এই গাঁওখন দেশৰ প্ৰথম ছ'লাৰ ভিলেজ, সূৰ্যগ্ৰাম হৈ পৰিছে। এই ঠাইখনৰ সকলো কাম সৌৰশক্তিৰ দ্বাৰা আহৰিত বিজুলী শক্তিৰে চালিত হয়। দেশৰ সন্মুখত বহন ক্ষমতাৰ এটি উদাহৰণ হিচাপে ই পৰিগণিত হৈছে। মোধেৰালৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ বহু সা সুবিধাৰ সৃষ্টি কৰা হৈছে।

জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ পিছত ইয়াত মধেৰা নৃত্য মহোৎসৱৰ আয়োজন কৰা হয়। ইয়াত ভাৰতীয় সংস্কৃতি আৰু শাস্ত্ৰীয় নৃত্যৰ অপূৰ্ব প্ৰদৰ্শন আয়োজন কৰা হয়। মই আশা কৰিছোঁ আপোনালোক সকলোৱে এবাৰ হ'লেও মধেৰালৈ আহক আৰু ভাৰতৰ এই গৌৰৱপূৰ্ণ ঐতিহ্য আৰু পৰম্পৰা দৰ্শন কৰক। বন্ধুসকল, অতীতৰ সৈতে আজিও আমাৰ একাত্মতা বিদ্যমান। ইয়াৰ অন্তৰালত সেইসকল ব্যক্তিৰ সমৰ্পণ আৰু পৰিশ্ৰম জড়িত হৈ আছে যি ইয়াক আৰু গভীৰ কৰি তুলিছে। তামিলনাডুৰ তিৰুচিৰাপল্লীৰ মনপ্পাৰাই নামৰ ঠাইত এনে এটি অনন্য প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। এখন মহাবিদ্যালয়ৰ তামিল অধ্যয়ন বিভাগৰ সৈতে জড়িত এই ছেলভাৰাজু ডাঙৰীয়াই এই ক্ষেত্ৰত আগভাগ লৈছে। বক্তৃতা প্ৰদান কৰি থাকোঁতে তেওঁ এজন ছাত্ৰৰ পৰা কিছুমান প্ৰাচীন দেৱ দেৱীৰ প্ৰতিমাৰ বিষয়ে তথ্য লাভ কৰিলে। আলোচনাৰ অন্তত তেখেতে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিবলৈ মনস্থ কৰিলে। এই অভিযানকালত তেখেতে বেলেগ বেলেগ ঠাইত বিভিন্ন প্ৰাচীন প্ৰতিমা আৰু প্ৰাচীন মন্দিৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। অতীতৰ সৈতে জড়িত হোৱাৰ ই এটি অনবদ্য প্ৰয়াস বুলি ক'ব পাৰি। এইদৰেই আমি আমাৰ নিজৰ ঐতিহ্য আৰু পৰম্পৰাক আৰু অধিক নিবিড়ভাৱে জানিবলৈ সক্ষম হ'ম। দেশৰ আন আন অংশতো এনে প্ৰচেষ্টা হাতত ল'ব পৰা যায়। ই আমাৰ ইতিহাসক ওচৰৰ পৰা অধ্যয়ন আৰু উপলব্ধি কৰিবলৈ সুযোগ দিব। মোৰ প্ৰিয় দেশবাসী, কেইদিনমানৰ পিছতেই 2 অক্টোবৰ দিনটো আহিব, যি পূজনীয় বাপুজীৰ জন্মদিন। বাপুজীয়ে জীৱনৰ বহুত বাণী দি গৈছে। ইয়াৰ ভিতৰত মুখ্য হৈছে পৰিচ্ছন্নতা। আমি সাধাৰণতে আমাৰ চৌপাশে পৰিচ্ছন্নতাৰ অনেক প্ৰচেষ্টা প্ৰত্যক্ষ কৰোঁ। এনে প্ৰয়াস অতি প্ৰেৰণাদায়ক আৰু উৎসাহবৰ্ধক। ছ'চিয়েল মিডিয়াতো এনে বহুত আলোকচিত্ৰ আৰু ভিডিঅ' ৰীলে আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। যোৱা কিছুদিনৰ ভিতৰত ময়ো এনে কিছুমান প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ। এফালে মধ্যপ্ৰদেশত কিছু যুৱক যুৱতীয়ে নদী পৰিষ্কাৰকৰণৰ কাম আৰম্ভ কৰিছে, যাৰ সৈতে সমগ্ৰ সমাজখনেই সহযোগ কৰিছে, আৰু আনফালে অন্ধ্ৰপ্ৰদেশত যুৱকসকলে পুৰণি নাদ আৰু জলাশয় পৰিষ্কাৰকৰণত লাগিছে। এই কাৰ্যৰ দ্বাৰা পুৰণি কীৰ্তিচিহ্ন পুনৰ জাতিষ্কাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। মুম্বাইত যুৱ প্ৰজন্মৰ কিছু লোকে সমুদ্ৰৰ পাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাম হাতত লোৱা দেখা গৈছে। প্ৰতিটো সপ্তাহতে কোনোবা নহয় কোনোবা সমুদ্ৰ তীৰত যুৱক যুৱতী গোট খাই পৰিষ্কাৰকৰণত ৰত হৈ পৰে। দিল্লীতো শিশু আৰু তৰুণ তৰুণীয়ে নগৰবাসীক জাবৰ জোথৰ বেলেগে বেলেগে ৰাখিবলৈ আৰু নিজৰ ঘৰৰ চৌপাশ চাফ চিকুণকৈ ৰাখিবলৈ সজাগ কৰা কাৰ্যত আত্মনিয়োগ কৰিছে। পশ্চিমবংগৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে স্থানীয় লোকৰ সৈতে মিলি বনভোজস্থলী আৰু নিকটৱৰ্তী বজাৰ সমাৰ আদি পৰিষ্কাৰ কৰি ৰখাত মনোনিৱেশ কৰিছে। বন্ধুসকল, এই সকলো প্ৰচেষ্টাতে এটা কথা স্পষ্ট হৈ পৰিছে যে ক'ৰবাত যদি কেৱল এজন ব্যক্তিয়ে কোনো এটা কাম সৰুকৈ আৰম্ভ কৰিছে, তেন্তে পাছলৈ তেওঁৰ সৈতে অলপ অলপকৈ বহুত মানুহ আহি তেওঁৰ এই প্ৰচেষ্টাক ফলৱতী কৰি তুলিছে। ই হৈছে জনগণৰ অংশগ্ৰহণৰ ফল। বাপুজীৰ প্ৰতি আমাৰ সবাতোকৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি হৈছে পৰিচ্ছন্নতা। মোৰ প্ৰিয় দেশবাসী, আমি যেতিয়া আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষণাবেক্ষণ কৰোঁ, তেতিয়া কেৱল গছলতা আৰু জীৱকুলকেই ৰক্ষা নকৰোঁ, সমগ্ৰ জৈৱিক তন্ত্ৰটোকেই শক্তিমন্ত কৰি তোলোঁ। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা এনেধৰণৰ প্ৰয়াসে এই ভাৱনাক বৰ সুন্দৰকৈ প্ৰতীয়মান কৰি তোলে। বন্ধুসকল, অসমত সোণাই ৰূপাই নামেৰে এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। এসময়ত এইখন আছিল বন্য হাতীৰ আৱাসস্থল, কিন্তু অৰণ্যৰ ভূমি মানুহৰ দখললৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে তাৰ পৰা হাতীবোৰ আঁতৰি গ'ল। 3 বছৰ পূৰ্বে ইয়াক মানুহৰ দখলৰ পৰা মুক্ত কৰা হয়। তাৰ ফলত তাত এক আচৰিত পৰিৱৰ্তন হ'বলৈ ধৰে। হাতীবোৰ পুনৰ আগৰ ঠাইলৈ উভতি আহে। যি অঞ্চলত বহুদিন ধৰি হাতীৰ অস্তিত্বই নাছিল, তাত আকৌ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, অসম ৰাজ্যতেই আন এটি সুন্দৰ প্ৰচেষ্টা চলোৱা হৈছে। এই প্ৰচেষ্টাত নলগাহৰি নামৰ সৰু জাতৰ এবিধ গাহৰিৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰয়াস কৰা হৈছে। এসময়ত এই গাহৰিৰ প্ৰজাতিবিধ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছিল। মাত্ৰ 6টা নলগাহৰিলৈ এটি সংৰক্ষণ অভিযান চলোৱা হৈছিল আৰু বিভিন্ন সা সুবিধা সৃষ্টি কৰি লৈ সিহঁতক অৰণ্যত সংস্থাপন কৰা হৈছিল। সিহঁতৰ বাবে নতুন তৃণভূমি তৈয়াৰ কৰা হৈছিল। এই প্ৰচেষ্টাৰ বাবেই আজি নলগাহৰিৰ সংখ্যা 190তকৈ বেছি হৈছেগৈ। বন্ধুসকল, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক মাথো ইয়াৰ পৰিচৰ্যা কৰাতে সীমাবদ্ধ নহয়। বহু সময়ত আমি প্ৰকৃতিৰ প্ৰতি কৰা প্ৰতিপালনৰ প্ৰতিদানৰূপে প্ৰকৃতি আমাৰ জীৱনৰ অৱলম্বন হৈ পৰে। পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ মহিলাই প্ৰকৃতিৰ সৈতে আমাৰ এই সম্পৰ্কৰ এটি প্ৰেৰণাদায়ক দৃষ্টান্ত দাঙি ধৰিছে।
ঝাড়খালী।

অঞ্চলৰ এই মহিলাসকলে মেনগ্ৰোভ বননিৰ সৃষ্টি কৰিছে। এই মহিলাসকলৰ সৰহভাগৰেই স্বামীৰ মৃত্যু হৈছিল বাঘৰ আক্ৰমণত। স্বামীক হেৰুওৱাৰ পিছত এই মহিলাসকলে সুন্দৰবনৰ পৰাই জীৱিকাৰ পথ বিচাৰি পায়। এওঁলোকে তৈয়াৰ কৰা এই মেনগ্ৰোভ বননি তেওঁলোকৰ গাঁওসমূহৰ প্ৰাকৃতিক সুৰক্ষা কবচ হোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰো এটি অৱলম্বন হৈ পৰিছে। বন্ধুসকল, আমি প্ৰকৃতিৰ পৰিচৰ্যা কৰিব লাগে, প্ৰকৃতিৰ ভাৰসাম্যক সন্মান কৰিব লাগে, ইয়াৰ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব লাগে। আমাৰ এনে প্ৰতিটো প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ কৰ্তব্য। মোৰ প্ৰিয় দেশবাসী, অতি সম্প্ৰতি আমাৰ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে নিচাৰ আসক্তিৰ বিৰুদ্ধে এটি গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে নিজেও নিচাৰ আসক্তিৰ পৰা আঁতৰি থকাৰ প্ৰতিজ্ঞা লয় আৰু আন যুৱক যুৱতীকো এই সংকল্পৰ অংশ কৰি লোৱাৰ শপত গ্ৰহণ কৰে। এই অভিযান নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে চলোৱা হৈছিল। এই অভিযান 100 সপ্তাহ ধৰি চলিব। ইয়াত ভাগ লৈছে মাই ভাৰতৰ স্বেচ্ছাসেৱীসকলে, NSS, বিভিন্ন স্কুল কলেজ, বিশ্ববিদ্যালয়ৰ বহু সামাজিক আৰু আধ্যাত্মিক সংস্থাও এই অভিযানত জড়িত হৈছে। বিগত দিনসমূহত দেশৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। এই অভিযানৰ মোৰ বাবে সবাতোকৈ ভাল লগা দিশটো হৈছে নিচা মুক্তিৰ বাৰ্তা। আমাৰ তৰুণসকলে নিজৰ ভাষাত, নিজৰ আৰ্হিত এই বাৰ্তা প্ৰেৰণ কৰি গৈছে। মই মন কী বাত অনুষ্ঠানৰ জৰিয়তে যুৱক যুৱতীসকলক এই অভিযানত অংশ ল'বলৈ আহ্বান জনাইছিলোঁ আৰু মই অতি সুখী যে হাজাৰ হাজাৰ তৰুণ তৰুণী এই অভিযানৰ সৈতে জড়িত হৈছে। মাই ভাৰত মঞ্চত বিভিন্ন গীত, ধ্বনি লিখন আৰু সৰু সৰু নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি সামাজিক মাধ্যমত আমাৰ যুৱক যুৱতীসকলে #, নিচামুক্ত যুৱক যুৱতী শিতানত তেওঁলোকৰ সৃজনীশীলতাৰে বিভিন্ন তথ্য সদৰি কৰিছে। অনাগত দিনবোৰত এই অভিযানৰ অংশৰূপে স্বাস্থ্য শিবিৰ আৰু ধ্যান শিবিৰৰো আয়োজন কৰা হৈছে। বন্ধুসকল, এতিয়া বিভিন্ন উৎসৱ পাৰ্বণৰ সময় উপস্থিত হৈছে। এইবাৰ উৎসৱৰ দিনবোৰত আমি আমাৰ চৌপাশে এবাৰ চকু ফুৰাব লাগিব। যদি কোনো যুৱক যুৱতী কোনো ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা যায় তেন্তে তেওঁলোকৰ সৈতে কথা বতৰাৰ অতি প্ৰয়োজন। যদি কোনোবাই নিচাৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিছে তেওঁলোকক সংগ দিয়াৰ প্ৰয়োজন। মোৰ প্ৰিয় দেশবাসী, লালকিল্লাৰ পৰা মই এইবাৰ ক্ৰীড়াৰ বাবে প্ৰতিভা অন্বেষণ অভিযানৰ কথা ঘোষণা কৰিছিলোঁ। ভাৰতে ক্ৰমান্বয়ে ক্ৰীড়া ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰাৰ বাবে গাঁও আৰু প্ৰান্তীয় অঞ্চলবোৰত ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিব লাগিব। ইতিমধ্যে বহু ব্যক্তিয়ে এই কামত আত্মনিয়োগ কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে প্ৰতিভাৰ সন্ধান কৰা আৰু তাৰ বিকাশ সাধন কৰা। পঞ্জাৱত ৰাজিন্দৰ সিং নামৰ এজন ব্যক্তি এই কাৰ্যত ব্ৰতী হৈ আছে। তেখেত 1980 চনত অলিম্পিক হকীত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল। 1982ৰ বিশ্বকাপ দলটোতো তেখেত আছিল। 2001 চনৰ হকীৰ পুৰুষৰ জুনিয়ৰ বিশ্বকাপ আৰু 2003 চনত ছিনিয়ৰ এছিয়া কাপ বিজয়ী ভাৰতীয় পুৰুষ হকীৰ দলটোৰ তেখেত প্ৰশিক্ষক আছিল। বৰ্তমান তেখেতে ৰাউণ্ড গ্লাছ হকী একাডেমীৰ জৰিয়তে তেখেতৰ আবেগ অনুৰাগক আগুৱাই নিব পাৰিছে। তেখেতৰ প্ৰচেষ্টাতে তেখেতৰ গাঁৱত হকীৰ এষ্ট্ৰোটাৰ্ফ সংযোজিত হৈছে। তেখেতৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ কম সুবিধা থকা গাঁওসমূহত প্ৰতিভাৰ সন্ধান কৰা। এনে প্ৰচেষ্টাৰ বাবেই বহুকেইজন খেলুৱৈয়ে জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ভাৰতীয় দলত স্থান লাভ কৰিছে। ৰাজিন্দৰ সিং ডাঙৰীয়াৰ এনে প্ৰচেষ্টা প্ৰশংসাৰ যোগ্য। মোৰ প্ৰিয় দেশবাসী, আমলখি আমাৰ সকলোৰে পৰিচিত এটি ফল। অধিক লোকৰ ঘৰতেই ইয়াৰ পৰা তৈয়াৰী আচাৰ আমাৰ খাদ্য সম্ভাৰৰ অংগস্বৰূপ। বহুতে আকৌ ইয়াৰ ৰস উলিয়াই খাবলৈ ভাল পায়। শীতকালত চ্যৱনপ্ৰাচ আমাৰ সাধাৰণ স্বাস্থ্য ৰক্ষাৰ উপাদেয় উপাদান হৈ পৰে। আমাৰ বয়স্ক আৰু অগ্ৰজসকলে বহু প্ৰজন্মজুৰি আমলখিৰ গুণৰ কথা কৈ আহিছে। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এই আমলখিয়ে এটি নতুন দিশৰ উন্মোচন কৰিছে। আমলখিৰ সৈতে প্ৰতাপগড়ৰ সম্পৰ্ক বহু পুৰণি। ইয়াৰ কৃষকসকলে বহু যুগ ধৰি আমলখিৰ খেতি কৰি আহিছে। আমলখিয়ে প্ৰতাপগড়ক এটি সুকীয়া পৰিচয় প্ৰদান কৰিছে। আজি এই ফলবিধে ইয়াত এটি নতুন সম্ভাৱনাৰ উন্মেষ কৰিছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই আঁচনিৰ জৰিয়তে আমলখিৰ সৈতে জড়িত স্থানীয় উদ্যোগসমূহে নতুন গতি লাভ কৰিছে। আজি প্ৰতাপগড়ত আমলখিৰ প্ৰচেছিঙৰ সৈতে জড়িত প্ৰায় 100টা গোট আছে। এই ক্ষেত্ৰত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে বিশেষ ভূমিকা পালন কৰিছে। এনে এটি গোট হৈছে দেৱগড় কামাচি গাঁৱৰ। সাবিত্ৰী ফুলে ছেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত মহিলাসকলে আমলখিৰ কেণ্ডি, আচাৰ আৰু ৰস তৈয়াৰ কৰে। ODOP আঁচনিৰ জৰিয়তে নতুন বজাৰ মুকলি হোৱাত তেখেতসকলৰ আয় বৃদ্ধি হৈছে। তেনেদৰেই এখন গাঁৱত বিন্ধ্যবাসিনী

ছেল্ফ হেল্প গ্রুপ আছে। এই গোটৰ মহিলাসকলেও আমলখিৰ আচাৰ, ডাইজেষ্টিভ পাউডাৰ আদি বিভিন্ন প্ৰকাৰৰ বস্তু প্ৰস্তুত কৰিছে। এই মহিলাসকলে প্ৰচেছিঙৰ বাবে মেচিনাৰী পাইছে, ঋণ পাইছে। তেখেতসকলে স্থানীয় বাণিজ্য মেলাবোৰত ভাগ লৈছে আৰু লগে লগে তেখেতসকলৰ আয় বৃদ্ধি পাইছে। বন্ধুসকল, আমাৰ দেশৰ প্ৰতিটো কোণতেই এনেধৰণৰ কিবা নহয় কিবা এটা বিশেষত্ব আছেই। ক'ৰবাত কিবা বিশেষ ফল আছে, ক'ৰবাত পৰম্পৰাগত কলা আছে, নতুবা ক'ৰবাত প্ৰতিভা আছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই বিশেষত্বক আগুৱাই নিয়াৰ এটি অভিযান। আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে আমাৰ নিজৰ গাঁও বা চহৰৰ নাম স্থানীয় বজাৰতে যাতে সীমাবদ্ধ হৈ নাথাকে, আমি তাৰ প্ৰচেষ্টা চলোৱা উচিত। ই ভোকেল ফৰ লোকেল অভিযানকো শক্তি প্ৰদান কৰিব। ই দেশক আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰে। আগন্তুক উৎসৱবোৰত স্থানীয়ৰ বাবে সৰব হৈ উঠাৰ মন্ত্ৰ পাহৰিব নালাগে। মোৰ প্ৰিয় দেশবাসী, ছেপ্টেম্বৰ মাহক পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে সমৰ্পণ কৰা হৈছে। পৰিপুষ্টি মাহত বিবিধ ক্ষেত্ৰৰ সৈতে জড়িত লোক আৰু সংস্থা এই পবিত্ৰ কাৰ্যত একত্ৰিত হয়। পুষ্টিহীনতাৰ সৈতে যুঁজিবলৈ চলিত বৰ্ষত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। ছত্তীশগড়ে হাৰ ঘৰ মুনগা ঘৰ ঘৰ মুনগা এই অভিযান চলাইছে। ইয়াৰ জৰিয়তে মানুহক পৌষ্টিক মুনগাক দৈনন্দিন খাদ্য সম্ভাৰৰ সৈতে সংযোজিত কৰাৰ বাবে উৎসাহ যোগোৱা হৈছে। গুজৰাটেও ৱাংগী স্পৰ্ধা অৰ্থাৎ মিলেটৰ ব্যঞ্জনৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কম মূল্যতে পুষ্টিকৰ স্থানীয় খাদ্য সম্ভাৰৰ প্ৰসাৰৰ কাম চলি আছে। এতিয়ালৈকে 2 লাখৰো অধিক লোকে এই প্ৰতিযোগিতাত ভাগ লৈছে। মহাৰাষ্ট্ৰয়ো এই দিশত প্ৰশংসনীয় প্ৰয়াস চলাই আছে। তাত শিক্ষক, অংগনৱাড়ী কাৰ্যকৰ্তা আৰু শিশুসকলৰ মাক দেউতাক এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। মিজোৰামতো চলিত বছৰত মানুহে উদ্যান শস্যৰ বাগানবোৰ চোৱা চিতা কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। এয়া মিজো সমাজৰ তলু মাৰ ইয়ানা পৰম্পৰাৰ অনুৰূপ। ইয়াৰ অৰ্থ হৈছে নিস্বাৰ্থ সেৱা আৰু আনক সহায় কৰাৰ বাবে আগৰণুৱা হোৱা। এনে প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়। অংগনৱাড়ী কেন্দ্ৰবোৰৰ সৈতে জড়িত ব্যক্তিসকলক লৈ মই গৰ্ব অনুভৱ কৰোঁ। এই অংগনৱাড়ী কেন্দ্ৰসমূহ এতিয়া পোষণ ট্ৰেকাৰৰ সৈতে ডিজিটেলি সংযুক্ত হৈ পৰিছে। প্ৰায় 9 কোটি হিতাধিকাৰী ইতিমধ্যে পঞ্জীয়নভুক্ত হৈছে। ইয়াত শিশু, গৰ্ভৱতী মহিলা আৰু পোৱাতি মাতৃসকলক ভালদৰে চোৱা চিতা কৰিব পৰা হৈছে। আমি এনেদৰেই পুষ্টিহীনতাৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব লাগিব। আমি পুষ্টিহীনতাৰ পৰা আমাৰ সমাজক সম্পূৰ্ণৰূপে মুক্ত কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে এই মাহত অতি শ্ৰদ্ধা উল্লাসেৰে গণেশ উৎসৱ পালন কৰিছোঁ। সমগ্ৰ দেশতে ভক্তিভাৱেৰে গণেশ দেৱতাক আদৰণি জনোৱা হৈছে। এই পবিত্ৰ বাতাৱৰণে মন আনন্দ আৰু উল্লাসেৰে ভৰাই দিয়ে। বন্ধুসকল, বিঘ্নহৰ্তা ভগৱান শ্ৰী গণেশ জ্ঞান, বুদ্ধি আৰু শুভকাৰ্যৰ আৰম্ভণিৰ প্ৰতীক। গণেশৰ প্ৰতি অগাধ শ্ৰদ্ধা কেৱল ভাৰততেই যে আছে এনে নহয়। থাইলেণ্ডত ভগৱান শ্ৰী গণেশৰ পূজা ফ্ৰা ফ্ৰিকানেট ৰূপে কৰা হয়। ইয়াৰ পংথুন থিখানন ডাঙৰীয়া যেতিয়া 19 বছৰীয়া আছিল, তেতিয়াই তেওঁক দেউতাকে এখন গণেশৰ ফটো উপহাৰ দিছিল। তেতিয়াৰ পৰাই গণেশৰ প্ৰতি তেখেতৰ ভক্তি উপজিল। ভগৱান শ্ৰী গণেশৰ সৈতে জড়িত পৰম্পৰাসমূহৰ অধ্যয়ন কৰি তেওঁ প্ৰায় 4টা দশক অতিবাহিত কৰিছে। তেওঁ ভাৰত আৰু নেপালকে ধৰি এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে। মহাৰাষ্ট্ৰৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছে। অষ্টবিনায়ক পৰম্পৰাৰ বিষয়ে জনাৰ পাছত তেওঁ বহুবাৰ ইয়ালৈ আহিছে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে অষ্টবিনায়ক যাত্ৰা থাইলেণ্ডৰ ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছে। 2002 চনত তেওঁ উত্তৰ থাইলেণ্ডৰ চিয়াংমাই গণেশ হিমাল মিউজিয়াম প্ৰতিষ্ঠা কৰে। তাত এতিয়া প্ৰায় 10,000 গণেশ প্ৰতিমা আছে। ভাৰতলৈ আহিব নোৱাৰা ভক্তসকলৰ বাবে এই মিউজিয়ামত অষ্টবিনায়ক প্ৰতিমা ৰখা হৈছে। তাত প্ৰতি দেওবাৰে পুৱা 10 বজাত গণেশ পূজা কৰা হয়। গণপতিৰ সৈতে জড়িত বিশেষ অনুষ্ঠানৰো তাত আয়োজন কৰা হয়। এই কথাই প্ৰতীয়মান কৰে যে ভাৰতৰ আস্থা, কলা আৰু সাংস্কৃতিক পৰম্পৰা বিদেশতো জনপ্ৰিয় হ'বলৈ ধৰিছে। আশা কৰোঁ গণেশ দেৱতাৰ আশীৰ্বাদ সকলোৰে প্ৰতি সদায়ে থাকিব। বন্ধুসকল, মন কী বাতৰ প্ৰতিটো খণ্ডৰ পাছত বিভিন্ন বিষয়ত আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ। এনেধৰণৰ প্ৰেৰণাদায়ক কথা মোলৈ পঠিয়াই থাকিব। আপোনালোকৰ আশে পাশে হৈ থকা প্ৰচেষ্টাসমূহৰ প্ৰশংসাই সকলোৰে মনত উৎসাহ যোগায়। মন কী বাতৰ মাধ্যমেৰে তেওঁলোকৰ কথা দেশৰ আন প্ৰান্তলৈকো বিয়পি পৰে। এই যাত্ৰা এনেদৰেই আপোনালোকৰ সহযোগত নিৰন্তৰ আগুৱাই যাওক। আগন্তুক উৎসৱবোৰ পৰিয়ালৰ সৈতে আনন্দ আৰু উলাহেৰে উদযাপন কৰক। আপোনালোকলৈ পুনৰবাৰ শুভ

0: কামনা যাচিলো। ধন্যবাদ, নমস্কার।
1: ইমান পৰে শ্ৰোতাসকলে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: শ্ৰোতাসকলে ইমান পৰে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী

আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 11:57 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ পুৱাৰ বিশেষ অধিৱেশনৰ অন্ত পৰিল। শ্ৰোতাসকলে, আমাৰ এফ এম বেণ্ডৰ 102.4 MHz প্ৰচাৰ হৈ থকা অনুষ্ঠানসমূহ শুনি থাকিব আৰু লগতে আজিৰ সন্ধিয়াৰ অধিৱেশন মুকলি কৰা হ'ব 5:23 মিডিয়াম ৱেভৰ 286.66 কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 MHz। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপতো শুনিবলৈ পাব। আজিৰ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত গোবিন ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰান্সমিটাৰত অম্লানজ্যোতি দত্ত আৰু প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: ভাষাও মে উপলব্ধ হ্যাঁ
1: অহা 2 অক্টোবৰত পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে লোৱা বিভিন্ন উদ্যমৰ উদাহৰণ দি শ্ৰীমোদীয়ে কয় যে মধ্যপ্ৰদেশৰ যুৱক যুৱতীসকলে এখন নৈ পৰিষ্কাৰৰ বাবে কাম কৰি আছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ যুৱক যুৱতীসকলে পুৰণি কুঁৱা আৰু চিৰিযুক্ত কুঁৱা পৰিষ্কাৰৰ বাবে বিশেষ উদ্যম গ্ৰহণ কৰিছে আৰু এই উদ্যমে দেশৰ প্ৰাচীন ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিছে বুলি তেওঁ উল্লেখ কৰে।
0: কুছ হি দিনো বাদ 2 অক্টোবৰ হে পূজ্য বাপু কি জয়ন্তী কা দিন। বাপু নে হমে জীৱন কে বহুত সে মন্ত্ৰ দিয়ে হে, স্বচ্ছতা ভি উনমে সে এক হে। হাল কে দিনো মে মেনে কহীঁ মধ্যপ্রদেশ মে কুছ নৌজবান নদী কি সফাই কা কাম কর রহে হ্যাঁ, উনকে ছোটে সে প্রয়াস মে পুরা সমাজ জুড় রহা হ্যায়। এসে হি অন্ধ্রপ্রদেশ মে যুবা পুরানি বাবড়িও ওর কুঁয়ো কি সফাই কর রহে হ্যাঁ, ইসসে হমারি পুরানি ধরোহরো উসে ফির সে সমারনে কা কাম হো রহা হ্যায়, স্বচ্ছতা সে সেবা কর রহে হ্যায়।
1: পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্ৰচেষ্টাই সমগ্ৰ জৈৱিক তন্ত্ৰটো সুদৃঢ় কৰিবলৈ দেশৰ বিভিন্ন অংশত অব্যাহত এনেধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যক 3 বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হৈছে। 3টা পৰ্যায়ত হ'বলগীয়া এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামোলপুৰ আৰু হোজাই জিলাৰ 16,498 অংগনবাড়ী কেন্দ্ৰত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ডিমৰীয়া শিশু বিকাশ প্ৰকল্পৰ অধীনত টোপাতলী কৰ্কটবস্তি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। কাৰ্যসূচীত স্থানীয় বিধায়ক তপন দাস, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক গৌৰী শংকৰ শৰ্মাকে ধৰি বিভাগীয় বিষয়া তথা স্থানীয় লোকসকল উপস্থিত থাকে। এই কাৰ্যসূচীৰ অধীনত শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কাৰ্যসূচীৰ 2য় পৰ্যায় অহা 4 অক্টোবৰত আৰু 3য় পৰ্যায় অহা 11 অক্টোবৰত অনুষ্ঠিত হ'ব। অংগন মিলন সেৱা কাৰ্যসূচীৰ অংশ হিচাপে আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক 1,000 টকাকৈ চেক আৰু মুখ্যমন্ত্ৰীৰ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। বিশ্বৰ বিভিন্ন অংশত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতি 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। ডিমা হাছাও জিলাৰ উমৰাংছত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হৈছে। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসম পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচা সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যতো আজি পৰ্যটন দিৱস পালন কৰা হৈছে। অসম ভ্ৰমণ অপাৰেটৰ সংস্থাৰ সহযোগত বিশেষ কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব পৰ্যটন দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, বন্যপ্ৰাণীৰ মনোৰম বিচৰণ, চাহ বাগিচাৰ সেউজ আৱৰণ, ব্ৰহ্মপুত্ৰৰ বিশালতা, সত্ৰীয়া সংস্কৃতিৰ গৰিমা আৰু জাতি জনগোষ্ঠীৰ পৰম্পৰা লোকাচাৰেৰে অসম এখন অনন্য পৰ্যটন ভূমি। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্ৰথমবাৰৰ বাবে ৰবটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি ইতিহাস ৰচনা কৰিছে। ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্বাৱধানত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিএন কেন্দ্ৰৰ হৃদৰোগৰ শল্য চিকিৎসা বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰবটিকৰ সহায়ত 3জন ৰোগীৰ কৰোনাৰী আৰ্টাৰী বাইপাছ

0: গ্ৰাফটিং আৰু মাইট্ৰেল ভাল্ভ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ইয়াৰ লগে লগে চিকিৎসালয়খনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ কৃতিত্ব অৰ্জন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক বিশ্বমানৰ চিকিৎসা প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ সংকল্পৰ দিশৰ পৰা এয়া গুৰুত্বপূৰ্ণ সাফল্য। তেওঁ কয় যে অত্যাধুনিক আন্তঃগাঁথনিৰ পৰা উন্নতমানৰ হৃদযন্ত্ৰ চিকিৎসালৈ ৰাজ্যৰ স্বাস্থ্যসেৱাক নতুন গতি প্ৰদানৰ যাত্ৰা অব্যাহত আছে আৰু আগলৈও থাকিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উন্নত হৃদযন্ত্ৰ চিকিৎসাৰ নতুন যুগৰ সূচনা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। কাৰ্বি আংলঙৰ ডিফুৰ চাৰ্চিং টাৰন লাংকুং হাবে টাউন হলত কালি সন্ধিয়া কাৰ্বি উকিল সন্থাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীৰংহাঙে জনগোষ্ঠীটোৰ প্ৰথমগৰাকী উকিল প্ৰয়াত জয় সিং টাৰাং, আইনৰ ডিগ্ৰীধাৰী প্ৰাক্তন মন্ত্ৰী প্ৰয়াত বীৰেণ সিং ইংটি আৰু প্ৰয়াত জেং হানছেৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে। তেওঁ লগতে উকিলসকলক প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনাই সমাজৰ হিতৰ হকে তেওঁলোকক কাম কৰি যাবলৈ আহ্বান জনায়। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক 235-232 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক 233-230 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহাত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক লাভ কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। ওদালগুৰি জিলাৰ টংলা চিত্ৰনগৰ নিবাসী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত উপসংমণ্ডল বিষয়া হৰকান্ত চৌহৰীয়াৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ। টংলা সাহিত্য সভা, ৰমেশ চন্দ্ৰ চৌহৰীয়া শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়, টংলা জ্যেষ্ঠ নাগৰিক সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৰকান্ত চৌহৰীয়াই পূব মঙলদৈ উপসংমণ্ডলৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত লোকপিয় লোক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচীৰ শুভাৰম্ভ, ডিমা হাছাও জিলাৰ উমৰাংছত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰথমবাৰৰ বাবে ৰবটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে এয়া জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত। ৰ'দৰ চিঠি ছবিখনৰ পৰা এই গীতটি শুনিবলৈ অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে গুৱাহাটী গণেশগুৰিৰ পৰা অপৰাজিতা দত্ত আৰু অত্ৰী দত্তই।

কল্পতৰু অনুষ্ঠানত এইবাৰৰ গীতৰ কণ্ঠ নিৰ্মলা মিশ্ৰৰ। বনৰীয়া ফুল ছবিখনৰ এই গীতটিৰ বাবে অনুৰোধ কৰিছে মালিগাঁৱৰ পৰা সতৰপা চলিহা আৰু কহুৱা কোমলে। আহকচোন গীতটি শুনো।

অনুষ্ঠানৰ শেষত এয়া জুবিন গাৰ আৰু কনকলতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কনকলতা ৰায় কলিতাৰ। গীতটিৰ বাবে অনুৰোধ কৰিছে ছিপাঝাৰৰ পৰা সুনয়না আৰিফা, ইনামুল আৰু দীপকে।

কল্পতরু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: আইদৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ অনুষ্ঠান। আজিৰ বুলনিত আপোনালোকলৈ বুলি যুগুতাই আনিছো এটি বিশেষ অনুষ্ঠান, পৰ্যটন উদ্যোগ আৰু মহিলা উদ্যমী।
1: পৰ্যটন হ'ল মানুহৰ এটি অন্যতম প্ৰধান বিনোদন তথা জ্ঞান অৰ্জনৰ আহিলা। পৰ্যটন উদ্যোগে যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নত এক বিশাল ভূমিকা পালন কৰে। বৰ্তমান এই উদ্যোগত মহিলা উদ্যমীসকলৰ অংশগ্ৰহণে সমাজলৈ লগতে পৰ্যটন উদ্যোগটোলৈও এক অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। আমাৰ অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই।

0: কথা পাতিছিলোঁ আৰু তেওঁলোকে কি ধৰণেৰেনো এই পৰ্যটন উদ্যোগৰ সৈতে সংযুক্ত হৈ আছে আৰু কেনেধৰণৰ কাম কৰি আছে, লগতে এই উদ্যোগৰ সম্ভাৱনীয়তা আৰু কেনেধৰণৰ কামৰ দ্বাৰা পৰ্যটন উদ্যোগৰ আৰু বিকাশ সম্ভৱ সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তাৰ বিষয়ে প্ৰথমে এয়া আমাক কৈছে মহিলা উদ্যোগী তথা অভিযন্তা মীনাক্ষী কাকতি বাইদেৱে।
1: প্ৰাকৃতিকভাৱেই হওক বা ঐতিহাসিকভাৱেই হওক, পৰ্যটন উদ্যোগৰ ফালৰ পৰা অসমখন এখন অতি চহকী ৰাজ্য। পৰ্যটন উদ্যোগৰ বিপুল সম্ভাৱনীয়তা থকাৰ স্বত্তেও ভাৰতৰ আন পৰ্যটনথলীসমূহৰ তুলনাত আন্তঃগাঁথনি আৰু অন্যান্য দিশত আমাৰ মানদণ্ড এতিয়াও বহুত পিছ পৰি আছে। কিন্তু অতি সুখৰ বিষয় যে শেহতীয়াকৈ অসম চৰকাৰে অসমক উত্তৰ পূব ভাৰতৰ এখন আকৰ্ষণীয় পৰ্যটনথলী হিচাপে গঢ়ি তুলিবলৈ বহুতো উদ্যোগ হাতত লৈছে। অসমত মহিলা উদ্যোগীসকলে খুব সফলতাৰে কাম কৰি আছে সকলো ক্ষেত্ৰতে। পৰ্যটন উদ্যোগতো ইতিমধ্যে বহু মহিলা আছে, তথাপিও একেবাৰে তৃণমূল পৰ্যায়ৰ মহিলাখিনিয়ে কেনেকৈ অসমৰ পৰ্যটন উদ্যোগটো আগুৱাই নিয়াত সহায় কৰি আমাৰ ৰাজ্যখনক দেশৰ এক অন্যতম পৰ্যটনথলী কৰাৰ লগতে নিজকে আৰ্থিকভাৱে সচ্ছল কৰিব পাৰে, তাৰ বাবে মূলতঃ মই তিনিটা ক্ষেত্ৰৰ কথাহে উল্লেখ কৰিম। এক, আমাৰ পৰ্যটন কেন্দ্ৰসমূহলৈ যোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ, তাত কিছুমান ৱেচাইড এমেনিটি হাব আৰম্ভ কৰিব পাৰে। ৱেচাইড এমেনিটি হাব কি হ'ব? ইয়াত থাকিব পুৰুষ আৰু মহিলাৰ বাবে বিশ্ব মানদণ্ডৰ ৱাশ্ৰুমৰ ব্যৱস্থা, তাত থাকিব কেঁচুৱাৰ যাৱতীয় সুবিধাখিনি যেনেকৈ ডায়েপাৰ সলোৱা বা মাকৰ গাখীৰ খোৱাৰ বাবে আছুতীয়া ঠাই, সময়ভেদে স্বাস্থ্যসন্মত খোৱা বোৱাৰ ব্যৱস্থাও থাকিব, তাত স্থানীয় কুটীৰ শিল্পৰ লগতে তাঁতশালৰ বয় বস্তু বেচাৰ সুবিধা, স্থানীয় খোৱা বস্তু বা তাত যিখিনি বিখ্যাত বস্তু আছে সেইখিনিও বেচাৰ সুবিধা কৰিব পাৰে। তাত এনেকুৱা এটা কাম মহিলাখিনিয়ে সময়বাৰে ভিত্তিত কৰাৰ কথা ভাবিব পাৰে। আচলতে এনেদৰে কৰিলে তাৰ পৰা উপাৰ্জন হোৱা আয়খিনি তাত কৰ্মৰত মানুহখিনিৰ হাতলৈ যাব আৰু এক বহনক্ষম পদ্ধতিত ব্যৱসায়টো চলি থাকিব। দুই, আমাৰ কিছুমান ভিতৰুৱা অঞ্চলত প্ৰাকৃতিকভাৱে খুব সুন্দৰ ঠাই আছে, তালৈ বাহিৰৰ পৰ্যটকৰ কথা বাদেই আমাৰেই দেখোন যোৱা নহয়। কাৰ্বি আংলং, নিবা হাছাও, উজনি অসমৰ কিছুমান ঠাই, গোৱালপাৰা ফালে কিছুমান ঠাই আছে যিবোৰ ঠাইৰ ঐতিহাসিক গুৰুত্ব আছে নতুবা প্ৰাকৃতিকভাৱে অতি সুন্দৰ। এনেবোৰ ঠাইত স্থানীয় মহিলাসকলে একো একোটা গোট বান্ধি ট্যুৰ অপাৰেটৰ হিচাপে কাম কৰিব পাৰে। সেইবোৰ ঠাইত অৱস্থিত ৱেচাইড এমেনিটি হাববোৰো সাঙুৰি লৈ মহিলাখিনিয়ে এটা সুসংহত সেৱা আগবঢ়াব পাৰে। এতিয়া ট্যুৰ অপাৰেটৰ হিচাপে কৰিবলগীয়া কামখিনি হ'ব যে যিখিনি বাহিৰৰ পৰা পৰ্যটক আহিব তেওঁলোকক স্থানীয় ঠাইবোৰ দেখুওৱাৰ ব্যৱস্থা, ইঠাইৰ পৰা সিঠাইলৈ লৈ যাবৰ বাবে যদি স্থানীয়ভাৱে গাড়ী আদিৰ ব্যৱস্থা কৰিব লাগে সেয়া কৰিব লাগিব, পাহাৰত ট্ৰেকিং কৰাৰ সুবিধাখিনি থাকিব লাগিব, তাত প্ৰফেচনেলভাৱে যদি কাৰোবাৰ সহায় ল'ব লাগে সেয়াও ল'ব লাগিব যাতে পৰ্যটকসমূহে নিৰাপদ অনুভৱ কৰে, তাৰ বাবে গোটেই ব্যৱস্থাখিনি ল'ব লাগিব। এই নিৰাপত্তাটো যদি সুনিশ্চিত কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং, ডিমা হাছাওৰ বা উজনি অসমৰ যিখিনি ঠাই অতি সুন্দৰ অথচ তাত পৰ্যটক যাবলৈ অসুবিধা, সেই ঠাইসমূহ বাহিৰৰ পৰ্যটকসমূহে আহি ভিৰ কৰিবহি আৰু অসমৰ লগতে তাৰ স্থানীয় মানুহখিনিও অৰ্থনৈতিকভাৱে সবল হ'বলৈ সুবিধা পাব। তিনি নম্বৰ হৈছে, এতিয়া বিভিন্ন ঠাইত ইতিমধ্যে বহুত হোমষ্টে কৰা হৈছে। হোমষ্টে উদ্যোগটো কোনো এতিয়া অসমত নতুন উদ্যোগ হৈ থকা নাই, তথাপিও সেই ভিতৰুৱা যিবোৰ ঠাই হ'ব সেই ঠাইবিলাকত সমবায় ভিত্তিতেই হোমষ্টে নেটৱৰ্ক এটা গঢ়ি তুলিব পাৰে। সমবায় বুলি এইকাৰণে কৈছোঁ যে এনে কৰিলে অপাৰেশ্যনটো সহজ হয় আৰু ষ্ট্ৰিমলাইন হয় আৰু এক উচ্চ মানদণ্ড বজাই ৰাখিবলৈ তেওঁলোকে সুবিধা পায় বা এজন আনজনৰ পৰিপূৰক হয়। তদুপৰি একেটা নেটৱৰ্কতে থকাৰ বাহিৰে বাহিৰৰ টুৰিষ্টসকলৰ বাবে এই হোমষ্টেবিলাক সহজে উপলব্ধ হ'ব। এতিয়া এই গোটেইখিনি কৰোঁতে কথা হৈছে সম্ভাৱনীয়তাক এটা সুযোগলৈ পৰিৱৰ্তন কৰিবলৈ মহিলা উদ্যোগীসকল আগবাঢ়ি

0: দিব লাগিব, সদিচ্ছাৰে সৈতে এটা কাম কৰাৰ মানসেৰে আগবাঢ়ি আহিব লাগিব, ধাৰাবাহিকভাৱে তেওঁলোকে গুণগত মান ৰক্ষা কৰিবলৈ নিৰন্তৰভাৱে এক প্ৰয়াস কৰি থাকিব লাগিব, পৰ্যটকৰ প্ৰতি সুব্যৱহাৰ আৰু সুন্দৰ আতিথ্যৰ জৰিয়তে এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰিবলৈ সদায় যত্নপৰ হ'ব লাগিব।
1: সেয়া আছিল মহিলা উদ্যমী তথা অভিযন্তা মীনাক্ষী কাকতি।

0: তেখেতে কোৱাৰ দৰেই পৰ্যটন উদ্যোগক ব্যৱসায়লৈ পৰিৱৰ্তিত কৰি আতিথ্য খণ্ড, থলুৱা খাদ্য পৰিৱেশন, ট্যুৰ গাইড, ট্ৰেভেল এজেঞ্চি তথা থলুৱা সাজপাৰ, আ অলংকাৰ তথা প্ৰকৃতিক সুৰক্ষিত কৰি ন পুৰণিৰ সমন্বয়েৰে আগবাঢ়ি গৈছে আজিৰ মহিলা। আমাৰ সৈতে এইবাৰ এয়া অসমৰ জীয়ৰী কিন্তু বিবাহ আৰু কৰ্মসূত্ৰে হিমাচলৰ বাসিন্দা উদ্যোগী দীপশিখা হাজৰিকা। এখেত পৰ্যটনৰ আতিথ্য খণ্ডৰ সৈতে জড়িত। আহকচোন, তেখেতৰ মুখেৰেই তেখেত এই পৰ্যটন উদ্যোগৰ আতিথ্য খণ্ডৰ সৈতে জড়িত হৈ পৰাৰ কাহিনী শুনো আৰু লগতে জানিবলৈ চেষ্টা কৰোঁ তেওঁ পোৱা প্ৰত্যাহ্বান আৰু তেওঁ দেখা সম্ভাৱনীয়তাৰ বিষয়ে।
1: মই উপলব্ধি কৰিছিলো যে পৰ্যটকসকলে কেৱল আমাৰ সুন্দৰ ঠাইসমূহ চাবলৈকে নহয়, স্থানীয় সংস্কৃতি, খাদ্যাভাস, পৰম্পৰা আৰু দৈনন্দিন জীৱনশৈলীৰ অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী। এই উপলব্ধিয়ে মোক হোমষ্টে ব্যৱসায়ৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰখনত কাম কৰিবলৈ উৎসাহিত কৰিছিল। এগৰাকী মহিলা হিচাপে মই এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো, মানে যেতিয়া মই আৰম্ভ কৰিছিলো এইটো ব্যৱসায়। আমাৰ সমাজত ডিচিশ্যন লোৱাৰ অধিকাৰ মাইকী মানুহৰ সাধাৰণতে নাই বুলিয়ে ভাবে, কিন্তু আপুনি যদি কামবিলাক সুচাৰুৰূপে কৰিব পাৰে তেন্তে সকলোৰে ধাৰণাবিলাক সলনি কৰাটো সহজ হৈ পৰে। টুৰিজম বিজনেছটো ছিজনেল বিজনেছ হয়, কিন্তু ছিজনেল হোৱা কাৰণে আপোনাৰ গোটেই বছৰটো নিয়মিত ৰূপত কোনো ইনকাম নহয়। গতিকে আপুনি জানিব লাগিব যে যিটো সময়ত আপোনাৰ ইনকাম ভাল হৈ আছে সেইখিনি পইচাৰে আপুনি গোটেই বছৰ সকলোখিনি কাম কৰি থাকিব লাগিব। তাৰ উপৰি প্ৰব্লেম হয় যেতিয়া গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰাৰ কথা আহে, কাৰণ এইটো এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি হয়। গতিকে গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰা, মানুহক এট্ৰেক্ট কৰা আমাৰ ইয়াত থাকিবলৈ, আৰু আন ব্যৱসায়ৰ লগত প্ৰতিযোগিতা কৰাটো আন এক প্ৰত্যাহ্বান। ষ্টিল সকলোৰে ছাপোৰ্ট, দৃঢ়তা আৰু নিয়মিতভাৱে নতুন কথা শিকাৰ মানসিকতাই মোক আগবাঢ়ি যোৱাত সহায় কৰিছে। এই ইণ্ডাষ্ট্ৰীত মহিলাসকলৰ ভৱিষ্যত যথেষ্ট সম্ভাৱনাপূৰ্ণ। বৰ্তমান পৰ্যটকে লোকেল কালচাৰ, ট্ৰেডিশ্যনছ আৰু হেণ্ডক্ৰাফ্টেড প্ৰডাক্টছৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে। ছ'চিয়েল মিডিয়াৰ যোগেদিও মহিলাসকলে নিজৰ ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। সঠিক ট্ৰেইনিং, আৰ্থিক সহায় চৰকাৰৰ ফালৰ পৰা যদি তেনেকুৱা হ'ব পাৰে আৰু সুযোগ পালে মহিলাসকলে এই ক্ষেত্ৰত সফল এণ্টাৰপ্ৰেনৰ আৰু লিডাৰ হিচাপে আগবাঢ়িব পাৰিব।
0: আমাৰ সৈতে সেয়া আছিল আতিথ্য খণ্ডৰ যোগেদি পৰ্যটন উদ্যোগৰ সৈতে জড়িত দীপশিখা হাজৰিকা।

0: এইবাৰ আমাৰ সৈতে এয়া মিতালী গগৈ দত্ত। এখেত অসমৰ পৰ্যটন উদ্যোগৰ খাদ্য আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞ প্ৰশিক্ষক।
1: মই বহু বছৰ

0: ধৰি খাদ্য পৰ্যটনৰ লগত জড়িত হৈ আছিলোঁ। এই কামৰ সুযোগ মই WWF-ৰ জৰিয়তে পাইছিলোঁ। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ লগত মই কাম কৰিছিলোঁ, বিশেষকৈ কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ লগত। তেখেতলোকৰ লগত মোৰ কাম কৰাৰ মূল উদ্দেশ্যটোৱে আছিল এটা বিকল্প জীৱিকাৰ সুযোগ সৃষ্টি কৰা, যাতে তেওঁলোকে স্বাৱলম্বী হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণতো ভূমিকা ল'ব পাৰে। কাজিৰঙাৰ ওচৰত চিকাৰী গাঁও নামৰ এখন গাঁও আছিল। সেই গাঁওখনৰ লগত আমি কাম কৰিছিলোঁ, বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলৰ সৈতে। তাতে থকা পুৰুষ, মহিলা, যুৱক যুৱতী সকলোৰে সৈতে আমি কাম কৰিছিলোঁ। তেওঁলোকৰ পৰম্পৰাগত কাৰ্বি খাদ্য আৰু সংস্কৃতিক আধাৰ কৰি কমিউনিটি টুৰিজম আৰু খাদ্য পৰ্যটন কেনেকৈ গঢ়ি তুলিব পাৰে সেই বিষয়ে প্ৰশিক্ষণ দিছিলোঁ। খাদ্য প্ৰস্তুতিৰ তেখেতলোক আগৰ পৰাই পাকৈত। মই তেখেতলোকৰ প্ৰশিক্ষণ দিছিলোঁ, সেইটো হৈছে যে খাদ্য প্ৰস্তুতিৰ লগতে খাদ্য পৰিৱেশন, অতিথি সেৱা, পৰিষ্কাৰ পৰিচ্ছন্নতা, খাদ্যৰ কেনেকুৱা তালিকা হ'ব লাগে, পৰিমাণ কিমান হ'ব লাগে, তাৰ মূল্য নিৰ্ধাৰণ, তাৰপিছত পৰিৱেশনৰ ধৰণ আদি বিষয়ে হাতে কামে প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক নিজে কৰি দেখুৱাবলৈ মই প্ৰশিক্ষণ দিছিলোঁ। লগতে পৰ্যটকৰ বাবে ঠাইখনৰ সৌন্দৰ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যাতে অক্ষুণ্ণ থাকে সেই বিষয়েও বিশেষ গুৰুত্ব দিছিলোঁ, আৰু তেখেতলোকক প্ৰশিক্ষণৰ সময়ত এইখিনি দিশো মই দেখুৱাই দিছিলোঁ। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰৰ ক্ষেত্ৰতো মই তেওঁলোকক সহায় কৰিছিলোঁ। তেওঁলোকে চৰাণ এহেম কাৰ্বি এথেনিক ফুড এক্সপিৰিয়েঞ্চ নামেৰে উদ্যোগটোৰ নাম তেখেতলোকে দিলে। যোৱা কেইবছৰত তেওঁলোকে অসম পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা সন্মান আৰু স্বীকৃতি লাভ কৰিছে। এটা সম্পূৰ্ণ জনগোষ্ঠীয়ে নিজৰ খাদ্য, সংস্কৃতি আৰু পৰম্পৰাক লৈ কেনেকৈ নিজৰ জীৱিকাৰ পথ গঢ়ি তুলিব পাৰে তাৰ বাবে এটা সুন্দৰ উদাহৰণ তেখেতলোক হৈ পৰিছে বৰ্তমান দিনত। লাহে লাহে সামাজিক মাধ্যম, স্থানীয় লোক আৰু জিলা প্ৰশাসনৰ সহায়ত উদ্যোগটোৱে যথেষ্ট পৰিচিত লাভ কৰিলে। আজি কাজিৰঙালৈ অহা দেশ বিদেশৰ বহু পৰ্যটক আৰু বহু পৰিচিত ব্যক্তিয়েও এই অভিজ্ঞতা ল'বলৈ আহে। কাৰ্বি পৰম্পৰাগত খাদ্য অভিজ্ঞতা ল'বলৈ বিচৰা লোকৰ বাবে ই কাজিৰঙাত এটা বিশেষ আকৰ্ষণ হৈ পৰিছে। একেবাৰে আৰম্ভণিৰ পৰা তেওঁলোকৰ লগত কাম কৰি আজি তেওঁলোকৰ এই সফলতা দেখি মোৰ বিৰাট আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰোঁ। তেওঁলোকে কেনেধৰণে এটা পৰম্পৰাক আধাৰ কৰি নিজৰ জীৱিকাৰ এটা সুন্দৰ পথ গঢ়ি তুলিব পৰা কথাটোৱেই মোৰ বাবে আটাইতকৈ আনন্দৰ।
1: হয়, নিঃসন্দেহে। আমাৰ সৈতে সেয়া আছিল খাদ্য আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞ প্ৰশিক্ষক মিতালী গগৈ দত্ত। এতিয়া কেৱল আতিথ্য তথা খাদ্য পৰ্যটনতে সীমাবদ্ধ নাথাকি বহু মহিলাই ট্যুৰ গাইড বা ট্ৰেভেল এজেঞ্চি চলায়ো পৰ্যটনৰ সৈতে জড়িত হৈছে। এইবাৰ আমাৰ সৈতে এয়া টুৰিষ্ট গাইড অনিন্দিতা বৰা।
2: মই টুৰিষ্ট গাইড হিচাপে 2021-ৰ পৰা মই এই কামটো কৰি আছোঁ, আৰু এই কামটো কৰি মই বহুতখিনি ফলপ্ৰসূ হৈছোঁ, আৰু ইয়াৰ যোগেদি মই বহুতখিনি সম্ভাৱনীয়তা দেখাও পোৱা গৈছোঁ। যিহেতু মই অকল অসমৰ ভিতৰতে টুৰিষ্টখিনিক ফুৰাই পাইছোঁ, বা আমাৰ মাজুলীলৈতো বাহিৰৰ পৰা মানুহ আহে, তেওঁলোককোতো ফুৰাইছোঁৱেই, বা মাজুলীৰ বিষয়ে ভালকৈ ক'ব বিচাৰোঁ, বা আমাৰ এই পৰ্যটন ক্ষেত্ৰখন বহুত দূৰলৈকে যাতে বিয়পি পৰে তাৰ ওপৰত মই ভালদৰে যিমানখিনি পাৰোঁ চেষ্টা কৰি তেওঁলোকক মই বুজাই কওঁ এই পৰ্যটন ক্ষেত্ৰখনত আমাৰ বহুতো সম্ভাৱনীয়তা আছে। কাৰণ আমি এতিয়া এই ক্ষেত্ৰখনত আমি বহুতো নানা ধৰণৰ শিকিবলগীয়া কথা বেলেগকো কওঁ, বা বেলেগৰ পৰা আমি নজনা কথা এটা জানিব পাৰোঁ, আৰু বা আমিও কাৰোবাক কিবা এটা তেনেদৰে শিক্ষা দি আগবঢ়াব পাৰোঁ। সেইকাৰণে এই পৰ্যটন ক্ষেত্ৰখন আমি বহুত দূৰলৈকে আগুৱাই নিবলৈ চেষ্টা কৰোঁ, বা আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ বহু প্ৰতিভা থকা ব্যক্তি বা আমাৰ ছাৰ বাইদেউসকল, তেওঁলোকেও আমাক সদায় আমাক সহায় কৰি আগবঢ়াই নি আছে। সেইকাৰণে মই এগৰাকী যুৱতী হিচাপে ক'ব বিচাৰোঁ যে পৰ্যটন ক্ষেত্ৰখনত থাকি আমাৰ বহুতো লাভৱান হৈছে, আৰু মই এই কামটো সদায় আগুৱাই লৈ যাব বিচাৰোঁ। ধন্যবাদ।
1: সেয়া আছিল টুৰিষ্ট গাইড অনিন্দিতা বৰা। প্ৰিয় শ্ৰোতা, পৰ্যটন

0: বহু শতাংশেই প্ৰকৃতিকেন্দ্ৰিক, কিন্তু পৰ্যটন উদ্যোগৰ বিকাশে প্ৰকৃতিলৈ যে নমাই আনিছে বিপদ, সেয়েহে পৰিৱেশ প্ৰকৃতিক ধ্বংস নকৰাকৈ বহনক্ষম উন্নয়নৰ দ্বাৰা আমি আগুৱাব লাগিব প্ৰগতিৰ দিশে। এই বিষয়ে আৰু কিছু কথা আমাক কৈছে আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ সহশিক্ষয়িত্ৰী তথা প্ৰকৃতিকৰ্মী নৱনিকা দত্তই।
1: প্ৰকৃতি আৰু পৰ্যটন আচলতে যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ লগে লগে প্ৰকৃতিৰ কোলাত কিছু শান্ত সময় কটাই নিজকে সতেজ কৰি তুলিব খোজা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে। ই পৰ্যটন উদ্যোগৰ বাবে অত্যন্ত ইতিবাচক কথা যদিও প্ৰকৃতিৰ অৱক্ষয়ৰ দিশৰ পৰা চালে ইয়াৰ প্ৰভাৱ কিন্তু কিছু নেতিবাচক। অত্যাধিক পৰ্যটকৰ আহ যাহ, থকা খোৱা, যাতায়াত আদিয়ে বহুতো অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰদূষণৰ মাত্ৰা বঢ়াৰ উপৰিও অপৰিকল্পিত নিৰ্মাণে সমস্যাৰ সৃষ্টি কৰিছে এনে পৰ্যটনথলীসমূহত। প্ৰতিদিনে বাঢ়ি অহা পৰ্যটকৰ সংখ্যালৈ চাই সেই অঞ্চলসমূহত নিতৌ ন ন হোটেল, ৰেষ্টুৰেণ্ট আদি গঢ় লৈ উঠিছে। কিন্তু এনে অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলাফল কিমান ভয়াৱহ হ'ব পাৰে তাৰ নমুনা ইতিমধ্যে আমি বানৰ সময়ত দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত সকলো সাৱধান তথা সচেতন হোৱাৰ প্ৰয়োজন। বিশেষকৈ পৰ্যটকসকললৈ অনুৰোধ, তেওঁলোকে যেন এই দিশত সজাগ হয়। এই ক্ষেত্ৰত অৱশ্যে আমাৰ মহিলাসকলেও বিশেষ ভূমিকা পালন কৰিব পাৰে। একো একোগৰাকী গৃহিণী, একোগৰাকী মাতৃ নিজে এই বিষয়ত সচেতন হ'লে সহজেই তেওঁ গোটেই পৰিয়ালটো বা তেওঁৰ সন্তানসকলকো এই দিশত অনুপ্ৰাণিত কৰিব পাৰে। মাকগৰাকীয়ে নিজেই ভ্ৰমণলৈ ওলাওঁতে যদিহে ৰিইউজেবল বটল বা কাপোৰ বা মৰাপাটৰ বেগ আদি লগত লৈ যায়, অথবা প্লাষ্টিকজাত আৱৰ্জনা আৰু ভিজা আৱৰ্জনা পৃথকভাৱে নীলা বা সেউজীয়া ডাষ্টবিনত পেলোৱাৰ অভ্যাস কৰে, নিঃসন্দেহে ঘৰৰ সকলো সদস্যই তেওঁক অনুসৰণ কৰিব, তাত কোনো সন্দেহ নাই। গতিকে আমাৰ অনুৰোধ এয়াই যে ভ্ৰমণৰ আনন্দ সম্পূৰ্ণৰূপে লওক, কিন্তু অত্যাধিক আৱৰ্জনা সৃষ্টিৰ পৰা বিৰত থাকক। অৱশ্যে এই ক্ষেত্ৰত আন কিছুমান পদক্ষেপ লোৱাও প্ৰয়োজনীয়। যিদৰে ব্যস্ত পৰ্যটনস্থলী হোৱাৰ পিছতো ছিকিম আজি প্লাষ্টিকমুক্ত, নাইবা আন্দামানৰ ভ্ৰমণকালত নিজৰ পানী বটল কঢ়িয়াই নিবলৈ পৰ্যটকসকল প্ৰায় বাধ্য হোৱাৰ দৰেই, কিয়নো তাত আধা বা এক লিটাৰৰ বটলসমূহ পোৱা নাযায়, যাৰ বাবে বহুতো পৰ্যটকে নিজে নিজৰ বটল কঢ়িয়াই লৈ যোৱা দেখা যায়। গতিকে এনে কিছুমান পদক্ষেপেৰে পৰ্যটনৰ বিকাশৰ সমান্তৰালভাৱে প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ দিশটোতো গুৰুত্ব প্ৰদান কৰা উচিত। গতিকে আহক আমি সকলো সজাগ হওঁ, সজাগ ভ্ৰমণকাৰী হওঁ, সজাগ পৰ্যটক হওঁ আৰু একো একোজন দায়িত্বশীল পৰ্যটকৰ ভূমিকা পালন কৰোঁ।
0: প্ৰকৃতি আৰু পৰ্যটন সম্পৰ্কে নিজৰ মত ব্যক্ত কৰি সেয়া আমাৰ সৈতে আছিল নৱনিকা দত্ত। পৰ্যটন উদ্যোগ আৰু মহিলা উদ্যমিতাৰ বিকাশ বৰ্তমান সময়ত অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ এক অন্যতম শক্তিশালী মাধ্যম হৈ পৰিছে। এই উদ্যোগত মহিলা উদ্যমীসকলৰ অংশগ্ৰহণে সমাজলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। মহিলা উদ্যমীসকলে গ্ৰাম্য বা চহৰীয়া অঞ্চলত পৰ্যটন কেন্দ্ৰিক ব্যৱসায় আৰম্ভ কৰি আন বহুতো মহিলাৰ বাবেও সংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। হস্তশিল্প, থলুৱা খাদ্য, পৰম্পৰাগত সামগ্ৰী বিক্ৰী কৰি মহিলাসকলে নিজৰ অৰ্থনৈতিক ভেটি মজবুত কৰিবলৈ সক্ষম হৈছে। আতিথ্য খণ্ডত বৰ্তমান সময়ত হোমষ্টেৰ ব্যৱসায়ত মহিলাসকল যথেষ্ট সফল হৈছে। তেওঁলোকে পৰ্যটকসকলক নিজৰ ঘৰতে থাকিব পৰা ব্যৱস্থা কৰি দি ঘৰুৱা আতিথ্য আৰু থলুৱা ৰন্ধনশৈলী তথা জীৱনশৈলীৰ অভিজ্ঞতা প্ৰদান কৰে। মহিলা উদ্যমীসকলে থলুৱা কাপোৰ আৰু বাঁহ বেতৰ শিল্পক পৰ্যটকৰ সন্মুখত দাঙি ধৰি নিজৰ লোক সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছে। থলুৱা বা পৰম্পৰাগত খাদ্যৰ হোটেল বা কেফে চলাই মহিলাসকলে পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে পুৰণি ৰন্ধনশৈলীকো জীয়াই ৰাখিছে। টুৰিষ্ট গাইড বা ট্ৰেভেল এজেঞ্চি চলায়ো নিজৰ সাহস আৰু নেতৃত্বৰ পৰিচয় দিছে আজিৰ মহিলাই। পৰ্যটন উদ্যোগে মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰাই নহয়, বৰঞ্চ তেওঁলোকৰ আত্মবিশ্বাস আৰু সামাজিক মৰ্যাদাও বৃদ্ধি কৰিছে। পৰ্যটন উদ্যোগত মহিলা উদ্যোগীৰ জয়যাত্ৰা অব্যাহত থাকক।

আৰু পৰিৱেশকেন্দ্ৰিক পৰ্যটন উদ্যোগ আৰু অধিক শিখৰলৈ যাওক এই আশাৰে আজি আমাৰ এই বিশেষ অনুষ্ঠানটি সামৰিবলৈ ওলাইছোঁ। নমস্কাৰ।

0: অসমী আই রূপহী গুণরু নাইকে ভারতরে পূর্ব দিকর সূর্য উঠা দে।
1: ইমান পৰি শ্ৰোতাসকলে পৰ্যটন উদ্যোগ আৰু মহিলা উদ্যমী শীৰ্ষক বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত ভাগ ললে মহিলা উদ্যমী মীনাক্ষী কাকতি, দীপশিখা হাজৰিকা, মিতালী জি দত্ত, অনিন্দিতা বৰা আৰু নবনিকা দত্তই। পৰিণীতা শইকীয়াৰ পৰিকল্পনাৰে অনুষ্ঠানটি পৰিৱেশন কৰিলে জোনালী বৰুৱাই।
2: অনুষ্ঠানৰ শেষত আগবঢ়াইছো মঞ্জুষ্ণা মহন্তৰ কণ্ঠৰীতি গীত। গীতৰ কথা কাজল শৰ্মাৰ।

কাজল শৰ্মাৰ ৰচনাৰে মঞ্জুস্না মহন্তৰ কণ্ঠত গীতটি শুনিলে। আজিলৈ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: বাইদেউ, অ বাইদেউ,
1: কোন
0: মই বিক্ৰম,
1: অ বিক্ৰম,
0: ভাবিলো আপুনি ৰাইজে যদি একেলগে যাওঁ,
1: যাবলৈ ওলাইছে, ভালে কৰিবা, দি একেলগে যাব পাৰি, ধৰ্ম হ'লে নেকি,
0: ধৰ্মক এঘণ্টা আগতে পঠালো, সংঘৰ চাইনবোৰ্ডখন আজি দিয়া কথা আছিল নহয়, সেইখন লৈ গৈ বাৰাণ্ডাত আৰিব দিছে, ঘৰটো চাফা কৰি থবলৈ গৈ পঠাইছে,
1: ভালে কৰিবা,
0: নবহো নেকি, পলম হৈছে, ৰাইজ অহাৰ আগে আগে কাৰ্যসূচীখিনি প্ৰস্তুত কৰিব লাগিব নহয় বাইদেউ,
1: নাজানা আমি কৰি থাকো,
0: অ বল,
1: এক মিনিট দিব, কাঞ্চা, অ কাঞ্চা, শুন, মই সংঘৰ অফিচতে থাকিম, আহোঁতে পলম হ'ব,
0: বলা
1: বিক্ৰম,
0: বলক।

0: 아주 호화 호화 싸움 단둘 큰 나갈래?
1: 이때 해 헝거라 비싸 비싸 비싸
0: 와도
1: 호화
0: 거기다 만에 박 디바니 헝거 이 바이크 해 바로 아주 얼마 나와 해 할래?
1: 그럼 이때는 그 거고 누구는 해 헝거 되고
0: 허야 그치 비도 다루스는 할수네 더머 이거를 골미지 더머 아이 더머
1: 불러도 되지 않아? 몰라 아니 비도 오다 보는 거
0: 아하 오바도 아하 오바도 호투슨 도포시타 거하지 라기세 마틸로 마틸나 더머 아이 더머 오 아힐이 혼칼에 버텨야 বহি বহি সপনহে দেখিছ ইফালে সভালে মানুহ আহে লাগে
1: ইমান একান্ত মানে কি চাই আছিলা
0: ও মকৰা জালখন ঐ আগতে দেখা নাই ঘৰ চাফা কৰিবলৈ লৈহে দেখিলে ঐ মকৰা জালখন ভাঙিবলৈ লা লাগিছে নেকি তোক দে দে দে বাহানজাল মোকে দে ময়ে চাফা কৰি দিওঁ
2: ৰবি ৰবি কম জালখন নাভাঙিবি
0: হা নাভাঙি ই আকৌ কেনে কথা বাইদেউ মকৰা জালৰ প্ৰেমতহে পৰিছে চাগে
2: বিক্ৰম এই মকৰা জালখনেই আমাক গতিপথৰ সন্ধান দিব সৰুৱা চাওক বাইদেউ তাত চটফটাই আছে কেইটামান মহ যিমানে চটফটাইছে সিমানেই লাগি ধৰিছে মৃত্যু মুহূৰ্তলৈ আগবাঢ়ি গৈ আছে
0: ঐ বাছ বাছ বাছ তোৰ দ্বাৰা আৰু কাম নহ'ব
2: আহ বিক্ৰম মোক বুজিবলৈ চেষ্টা নকৰোঁ কিয়
0: কিডালত কিডাল বুজিব লাগে খন্তেক পাছতে ৰাইজ আহি পাবহি ঘৰটোতো চাফা কৰি ৰাখিব লাগে কিন্তু তই বহি বহি মহ আৰু মকৰা জালত তামাচা চট লাগিছে
2: চাওক বাইদেউ সি বুজিব নিবিচাৰে খন্তেক পাছতে ৰাইজ আহিব সভা আৰম্ভ হ'ব আমিওতো সভাখনৰ আহ্বায়ক ড্ৰাগছৰ অবৈধ প্ৰচলন সম্পৰ্কে আমিও আলোচনা কৰিব লাগিব কিন্তু আমাৰ ফালৰ পৰা কি পৰামৰ্শ আগবঢ়াম অন্ততঃ কিবা এটাতো আমি সিদ্ধান্ত কৰি থ'ব লাগিব
0: হ'ব দে হ'ব দে মকৰা জালখনকে দেখুৱাই দিবি লেঠা মৰিব
2: সকলো সময়তে ঠাট্টা ভাল নালাগে বিক্ৰম
1: ধৰ্ম বিক্ৰম তোমালোকে সৰু ল'ৰাবোৰে কথা পাতিবলৈ আৰম্ভ কৰিছা মনত ৰাখিবা আমি এটা জটিল বিষয়বস্তু হাতত লৈ সংঘত মিলিত হৈছো
2: বাইদেউ মই এবিধ সোঁচৰা ব্যাধিৰ বাহক অথচ সৌ মকৰাটোৱে নাজানে সি অজানিতে মানুহক কিমান সহায় কৰিছে এনে এখন মকৰা জালেই যদি ব্যাধিৰ বাহকক প্ৰতিৰোধ কৰিব পৰা যায় আমি তেনে মকৰা জালকেই গোটেই দেশত সৃষ্টি নকৰোঁ কিয় যি মকৰা জালত লাগি ধৰিব ড্ৰাগছৰ অবৈধ বাহকসকল ৰোগৰ সৈতে যুঁজতকৈ আমি প্ৰথমে যুঁজিব লাগিব বাহকসকলৰ সৈতে
1: ঠিক কথা ধৰ তোমাৰ কিন্তু যুক্তি আছে এফালে থাকিব ড্ৰাগছ কঢ়িয়াই অনা সিহঁতবোৰ আৰু আনফালে থাকিব মানুহৰ শান্তি সমাজখন মাজত আমিবোৰ থাকিম এখন মকৰা জাল হৈ নোৱাৰে ধৰ্ম সিহঁতে এই এঠাযুক্ত জালখন পাৰ হৈ কোনো দিন মানুহ সমাজলৈ আহিব নোৱাৰে ইয়ে হ'ব আমাৰ পণ
0: বাহ বাইদেউ সঁচাকৈ এটা সুন্দৰ চিন্তা
1: ধৰ্ম প্ৰাথমিক পৰ্যায়ত বাতৰি কাকতযোগে অসমবাসীৰ উদ্দেশ্যে আহ্বান জনাম আশানুৰূপ সঁহাৰি পালে প্ৰতি অঞ্চলত গঠন কৰি ড্ৰাগছ নিবাৰণী সংঘৰ একোখন শাখা
2: আৰু সেইখনেই হ'ব আমাৰ মকৰা জাল
1: আজিৰ সভাত কাৰ্যসূচীৰ মূল আলোচ্য বিষয় সেইটোৱেই হওক নেকি কোৱা
0: ধৰ্ম অধৰ্ম কাৰ্যসূচীখন প্ৰস্তুত কৰ ৰাইজ আহেহে লাগে

0: বাইদেউ, এই চাওঁতে চাওঁতে সন্ধে হ'লহি। এতিয়া আৰু মিটিঙলৈ ৰাইজ অহাৰ আশা নাই।
1: এৰা বিক্ৰম, আমাৰ সভালৈ এজনো আহিল, কিন্তু কিয় নাহিল?
2: কিয় আহিব? চাইনবোৰ্ডখনে বুজাই দিছে এইটো এটা নিচা নিবাৰণী সংঘ। পুতেকে যদি মদ খায় বাপেকে আহিবলৈ লাজ পাইছে। কিজানি পুতেকৰ কথা কৈ তাগিদা দিওঁ? বাপেকে যদি মিছা খায় পুতেকে আহিবলৈ লাজ পাইছে। কিজানি বাপেকৰ কথা কৈ অপদস্থ কৰোঁ? খা খা হঁত, গোটেই পৃথিৱীখনকে মিছা খুৱাই সাগৰত ডুবাই দে, আমাৰ কি হ'ব? তহঁত মৰিলে আমিও মৰিম, আৰু অকলে জীয়াই থাকি বা কৰিম কি?
1: ধৰ্ম, প্ৰথম প্ৰচেষ্টাতে আমি ভাঙি পৰিলে নহ'ব। ধৈৰ্যহে আমাৰ সম্পদ।
2: মানুহবিলাকেতো বুজিব লাগিছিল।
1: আচল কথা কি জানা ধৰ্ম? যথেষ্ট সম্ভৱ দেশখনৰ 80% নিচাসক্ত লোক। গতিকে আমি মনত ৰাখিব লাগিব, আমি কেৱল 20%হে সমৰ্থন পাম। ভুকুতে কল নপকে, এজন এজনকৈ সমৰ্থক বঢ়াব লাগিব। বাইদেউ ধৰ্ম, কাইলৈকে বাতৰি কাকত যদি অসমবাসীক আহ্বান জনোৱা হওক, কি সহায় আহে চাই লওঁচোন।
2: হ'ব বাইদেউ, বাতৰিটো কাইলৈ পুৱাতে মই বাতৰি কাকতত দি দিম।
1: তেতিয়াহ'লে আজিলৈ আমি ঘৰা ঘৰি যোৱাহে ভাল।
2: এৰা যোৱাই ভাল হ'ব, আৰু নহ'লে কিবা খং উঠিব, সেই ঘৰৰ পৰা গোটেই মানুহবিলাকক চচুৱাই চচুৱাই মিটিঙলৈ লৈ আহিম।
1: তেনেকে ক'ব নাপায় ধৰ্ম, মোৰ দৃঢ় বিশ্বাস এদিন মানুহে ভুল বুজি পাব, সেইদিনা আমাক বিচাৰিবই। বোলা এতিয়া যাওঁ।
2: বলক বিক্ৰম, আহ বল।

0: দাদা, বিক্রম দাদা, দাদা
1: হুম,
0: লেটার বক্সত আজিও এই যাব চিঠি।
1: এই টেবুলতে থ মোহন।
0: দাদা, বজাৰলৈ যাওঁতে মানুহজন দেখিলো, বাইদেউয়ে কোৱা বিৱৰণৰ লগত সম্পূৰ্ণ মিলি গৈছে।
1: অৰ্থাৎ আজি এজন পালি?
0: আজিজন কিন্তু হ'বই লাগিব। হোটেল এখনৰ সন্মুখৰ বেঞ্চ এখনত বহি আছিল, চকুকেইটা ৰঙা আৰু চলচলীয়া, বোধহয় বহুদিন একো খাব পৰা নাই, মন মাৰি বহি আছে, বমিও কৰিছে কিজানি।
1: তোৰ মতে সি ড্ৰাগছ খাই ক'ব নোৱাৰা হৈ আছে, নহয় জানো?
0: লক্ষণবিলাক কিন্তু সম্পূৰ্ণ ড্ৰাগছ খোৱা মানুহৰ লগত মিলি গৈছে।
1: বাহ বাহ মন, সংঘত কাম কৰি কৰি তোৰ এটা ড্ৰাগছ এক্সপাৰ্ট হ'লি, কিন্তু এটা লক্ষণ হ'লে নিমিলিল।
0: কি লক্ষণ দাদা?
1: যিসকলে ড্ৰাগছৰ নিচা সেৱন কৰে, সেইসকলৰ অন্তৰত এটা দোষী দোষী ভাৱ থাকে। নিজে যে সমাজৰ এজন অপৰাধী, সেইটো চিন্তাৰ মগজুত ক্ৰিয়া কৰি থাকে। সমাজৰ মাজত থাকিবলৈ অস্বস্তি অনুভৱ কৰে, ফলত সমাজৰ পৰা পলাই থাকি অকলশৰীয়াকৈ বা আন্ধাৰত লুকাই থাকিবলৈ বিচাৰে। তেনে ক্ষেত্ৰত মানুহজন বজাৰৰ মাজত বহি থাকিব কিয়?
0: অঁতো এই বাইদেউটো কেনেকৈ কৈছিলে?
1: আচল কথা কি জান
0: দাদা?
1: হয়তো মানুহজনে চকুৰ অসুখত ভুগিছে, নহয়তো দৈন্যতাত ভুগিছে, দুয়োটা কাৰণতে চকু চলচলীয়া হ'ব পাৰে।
0: দাদা কোৱা, বাইদেউ আহিছে।
1: বাইদেউ
2: ধৰ্ম অহা নাই নেকি?
1: নাই অহা। আপুনি কৰিবলৈ পঠিয়াইছে নেকি?
2: ৰমেনক আনিব কৈছিলোঁ।
1: ৰমেন? তাক আকৌ কিয়?
2: মই বহুত ভাবিলোঁ বিক্ৰম, পৰক সংশোধন কৰিবলৈ যোৱাৰ আগতে নিজৰ অঞ্চলত থকা ড্ৰাগছ আসক্তসকলক সংশোধন কৰিব লাগিব। তাৰোপৰি তাতে ৰমেন এটা ভালদৰে আছিল, হয়তো হঠাৎ জীৱনলৈ অহা মানসিক অশান্তিয়ে তাক বিপথে পৰিচালিত কৰিছে।
1: মিছা কথা বাইদেউ, সি এটা মত ল'বি
2: বিক্ৰম, আক্ৰমণাত্মক চিন্তা চৰ্চাবোৰ প্ৰকৃততে বেয়া, গঠনমূলক চিন্তা চৰ্চা অব্যাহত ৰাখিব পাৰিলেহে আমাৰ সংঘৰ উদ্দেশ্য সাৰ্থক হ'ব। বন্ধুসুলভ ব্যৱহাৰেহে নিচাসক্তসকলক পৰিচালিত কৰিব পাৰি, হিংসা কিন্তু কঠোৰতাৰে নোৱাৰি। সেয়ে ভাবিছো ৰমেনক আমাৰ মাজলৈ আনিম, সমাজখনৰ পৰা অনিষ্ঠাৰ বিপৰীতে আমি সহায় জনাব লাগিব।
1: কিন্তু লাভ হ'ব বুলি মোৰ মনে নাথাকে বাইদেউ।
2: লোকচানটো একো নহয়, কিবা এটা নকৰাকৈ সিদ্ধান্ত লোৱাতকৈ কৰিহে পৰিণতিলৈ বাচ্ছাটো উচিত। সেয়ে মই ৰমেনক সৎ পথলৈ অনাৰ ক্ষেত্ৰত কাবেৰীৰ লগত থকা প্ৰেমকে আশ্ৰয় কৰি ল'বলৈ বিচাৰিছোঁ। কাবেৰীকো বুজাই দেখাই ইয়ালৈ মাতি আহিছে।
1: আহিব জানো?
2: আহিব।
1: অঁ বাইদেউ, ক'বলৈ পাহৰিছিলোঁ, অসমৰ প্ৰতিখন জিলাৰ পৰা চিঠি আহিছোঁ। প্ৰত্যেক জিলাতে শাখা উপশাখা গঠন কৰিছে আৰু আনুষ্ঠানিকভাৱে সকলোবোৰে একেলগ হ'বলৈ ইচ্ছা কৰিছে।
2: আমাৰ সপোন ফুলি আছে বিক্ৰম, আমি কেতিয়া কাৰ্য হ'ম
1: বাইদেউ।
2: বিক্ৰম, অতি সোনকালে এখন প্ৰতিনিধি সভাৰ আহ্বান কৰা হওক, তাতে এখন কেন্দ্ৰীয় কমিটি গঠন কৰিম, প্ৰতিখন জিলাত দায়িত্ব দিম যাতে প্ৰতিটো চুবুৰীত একোখন শাখা গোট গঠন কৰে। ধৰ্ম আহিলা?
3: হয়, লৈ আহিছোঁ বাইদেউ। ৰমেন, ৰমেন
2: আহা আহা, আমি আমি তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। বাহা, অহা আকৌ?

0: Better than Mrs. Fairfax. Oh, what an honor that you are calling it, is it? Dear Papa, I'm not to my Hohana. He's a bit of a little bit. What's it? Oh, I'm not to the house. What? I'm a cohort.
1: Look, dear Matisse. Take it away.
0: Try on me. Is Hong Kong Hotu? আমি কিজনে বৰ কষ্টৰে ভাবিছো যিমানখিনি পাৰ কথাটো সজাইছো যাতে সুন্দৰৰ মাজত সোমাই থাকি এই অঞ্চলটো দেশখন সুন্দৰকৈ গঢ়িব পাৰে সেইটোৱে মোৰ উদ্দেশ্য
1: কিন্তু মই কি কৰিব লাগে
0: তোমাক ফোন উঠিছে আচলতে তোমাক মতাৰ কাৰণটো কি জানা তুমি যে কলেজত বঁটা পাইছিলা সেই ধুনীয়া ছবিখন এইটোকে আমাক দিবা
1: বাইদেউ
0: ছবিখনো বহুত প্ৰিয় আপুনি ভালকৈ মনত আছে মমতাৰ প্ৰতীক এগৰাকী মাতৃ বুকুত সু স্বাস্থ্যৰতী শিশু দৰ্শকত আত্মবিশ্বাস লৈ হৰি হৰি চাই আছিল ভুৱাৰ সূত্ৰটো পালে
1: মই যাওঁ
0: ৰমেন তুমি উঠি লাইচোন বেয়া পাইছা বহা বহাচোন
1: মোক কিয় আবদ্ধ কৰি ৰাখিছা
0: তুমি মোক ফোন কৰিছা ৰমেন শিল্পী জীৱনৰ প্ৰতিটো মুহূৰ্তত এই প্ৰতিভাই দেখি বিচাৰিছিলা তোমাৰ প্ৰতিটো স্কেচ মই মন্তব্য দিয়াৰ পাছতহে তুমি প্ৰকাশ কৰিছিলা আজি মই তোমাৰ বহুত পৰ হৈ গলো নহয়
1: বাইদেউ মই অতীতক পাহৰি পেলাইছো মোক চাবলৈ দিয়া
0: ৰবা দুই একেলগে যাম ধৰ্ম বিক্ৰম তোমালোক অলপ ফুৰি আহা যোৱা আৰু শুনা কাবেৰীক ইয়ালৈকে পঠাই দিবা
1: বাইদেউ কাবেৰীক ইয়ালৈ কিয় মাতিছে
0: ধৰ্ম তোমালোক যোৱা
1: মই কি সুধিছো
0: কাবেৰীয়ে তোমাক লগ পাবলৈ আহিব
1: লগ পাবলৈ
0: অঁ তোমাক লগ পাবলৈ
1: কিন্তু কিয়
0: কাৰণ কাবেৰীয়ে তোমাক ভাল পায় তেতিয়াহ'লে তাকেই প্ৰমাণ হওক
1: দেহাটো

যাক অপব্যৱহাৰে মানুহৰ প্ৰজন্মক বিশ্বতে নিশ্চিন্ন কৰি দিব ওলাইছে। আমি আশা ৰাখিছো তুমি শুদ্ধ পথলৈ ঘূৰি আহিবা। তোমালোকক অনিষ্ট কৰিছা, তোমালোকে দেশখনক এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছা, ধাৰাবাহিকভাৱে সমাজত এটা পৰম্পৰা সৃষ্টি কৰিছা যি সৃষ্টিয়ে মানুহ মৰি যোৱাৰ পথ দিব, জীয়াই থকা নহয়। য'ত মই আজি নিজে সেইবোৰত মই কিয় লাগিছো? বোৱাৰী হৈ সংসাৰ পৰিচালনাহে কৰিব লাগিছিল। মোৰ সংসাৰখন চাবা, সুৰা মাত্ৰ স্বামীৰ উৎসাহত সৃষ্টি হোৱা মাত্ৰ এটি দুৰ্গন্ধ কোঠা পাৰ কৰিছো, অসহ্যকৰ উজাগৰি নিশা।

0: তোমার হাঁটা বেরি?
1: নাই ভাই, ইয়া বের করো নাই ভাই।
2: রমেন দা,
1: আসরিত ভাই, আসরিত ভাই, মোর চলে নাই ভাই, মোর তোমার কোনো না ভাই, যাই যা কুড়ে মাটিতে।
2: রমেন দা, তুমি কোয়া তুমি কারো চলে যাও।
0: রমেন, তবে আসে বা কোন কোয়া তুমি তবে কারোবাৰ সহায়ত কোনোবা এজন জীয়াই থাকিব, তেনে পৰিস্থিতিত আমি বুদ্ধিজীৱী হ'ব নিবিচাৰো। ৰমেন, আজি হে জানিছো তুমি সঁচাকৈ এজন পাষাণ।
1: বাইদেউ, মোক আৰু একো নক'বা।
0: সুন্দৰী নাৰীৰ ৰূপ সৌন্দৰ্য যেতিয়া পুৰুষৰ দ্বাৰা অৱহেলিত হয়, তেতিয়া জীৱনলৈ হতাশা নামি আহে, হতাশাই জীৱনলৈ দুখ আনে, দুখ দুখ বুলি চকু পানী কঢ়িয়াই আনে। তুমি বুজি অবুজ হৈ আছা কিয়? তুমিতো পুৰুষ, পুৰুষৰ দৰে কথা কোৱা। কাবেৰী আজি তোমাৰ আশ্ৰয় প্ৰাৰ্থী, কোৱা দলিয়াই দিব পাৰিবা?
1: নগবা বাইদেউ, এই বিশাল পৃথিৱীখনত মই হেৰাই গ'লো।
2: ৰমেন দা, মই ভালকৈ বুজিব পাৰিছো, ড্ৰাগছ আসক্তিয়ে তোমাৰ বিপথে নিছে।
1: কাবেৰী, ময়ো স্বীকাৰ কৰিছো ড্ৰাগছে মোৰ জীৱনটো ধ্বংস কৰিলে, কিন্তু মই যে বৰ্তমান
2: মই আৰু একো নুশুনো। ৰমেন দা, তুমি তোমাৰ ভুল বুজিব পাৰিছা, সেয়ে মোৰ আনন্দ। কেৱল মোক কথা দিয়া, তুমি আৰু সেইবোৰ কোনো দিনে নিচাই বুলি।
1: দিলে ভাল পোৱা শপত কাবেৰী, মই তোমাক কথা দিছো, মই আজিৰ পৰা নিচা
2: আহিছো।
1: কাবেৰী
2: ৰমেন দা,
1: বাইদেউ মোক ক্ষমা কৰিবা, তোমালোকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিম, মই আহিছো।
0: শুভেচ্ছা থাকিল ৰমেন।
1: কাবেৰী
2: কোৱা ৰমেন দা,
1: কাবেৰী
2: ৰমেন দা, তেনেকৈ কি পাইছা?
1: মই আহিছো
2: ৰমেন দা।
0: প্ৰীতি বাইদেউ,
3: কাবেৰী
0: প্ৰীতি বাইদেউ,
3: প্ৰথম চেষ্টাতে তুমি সুখী হ'লা। পৃথিৱীৰ সকলো মানুহ একেলগে একেদিনা এনেদৰে পৰিৱৰ্তন হৈ যোৱা হ'লে।

0: কি সুন্দর হংস, রাইনবোর্ড খন দেখি মই সোমাই আহিলো। কি লেখা আছিল তাত? মনত পৰিছে, ড্ৰাগছ নিবাৰণী
1: সংঘন
0: স্বৰ্গ সাজিব হ'ল, যিমান নিচাযুক্ত দ্ৰব্য আছে সকলোবোৰ বন্ধ কৰিব হ'ল, ড্ৰাগছ নিবাৰণী সংঘ। আহক আহক আহক, ড্ৰাগছ নিবাৰণী সংঘৰ সদস্যসকল, মই অহাত নিশ্চয় অসুবিধা হোৱা
1: নাই।
0: কি হল, কি হল, কি হল তোমাৰ?
1: যিহেতু সমাজখন ধ্বংস কৰিলাই, কোনোবাই গঠন কৰিব আহিলে তুমি আহিছ ঠাট্টা কৰিবলে।
0: অকল ঠাট্টাই নহয়, প্ৰয়োজন হলে মই জ্বলাই
1: দিম।
0: প্ৰীতি ঘৰলৈ বোলা, ঘৰলৈ বোলা,
1: তুমি গৈ থাকা।
0: প্ৰীতি পাহৰি গৈছা কিয়? মই তোমাৰ স্বামী, কেমান সৰু সৰু ল'ৰাৰ লগ লাগি লিডাৰ হ'ব নালাগে। তোমাৰ কীৰ্তি কাহিনী সকলোবোৰ বাতৰি কাগজত মই পঢ়িবলৈ পাইছো।
1: তেতিয়াহ'লে নিশ্চয় সুধিছা তোমাৰ আৰু মোৰ মাজত আদৰ্শৰ অমিল আছে।
0: কি ক'ব বিচাৰিছা?
1: তুমি মোক ইয়ালৈ বিচাৰি আহিব নালাগিছিল।
0: হয় নেকি? আদৰ্শৱতী গৃহিণীজনী ঘৰতেই বিচাৰিলো, নাপালো বুইছা, নাপালো। স্বামী হৈ ঠিক বিচাৰি অহাটো তেতিয়াহ'লে মোৰ ভুল হ'ল।
1: শুনা অবিনাশ, যি সময়ত মানুহে ঘৰত থাকিব লাগে সেই সময়ত তুমি ঘৰত নাথাকা, আৰু যিখিনি সময়ত মানুহে কৰ্মব্যস্ততাৰ মাজত পাৰ কৰিব বিচাৰে সেইখিনি সময়ত তুমি মদৰি চাপ বলিয়াৰ দৰে চিঞৰি ফুৰা।
0: অবিনাশিবা কি কৰিবা, হে কি কৰিবা, চিঞৰিলে কি কৰিবা? সকলোৱে জানে তুমি মোৰ পত্নী, মোৰ লগত, হা মোৰ লগত তুমি যাব লাগিব।
1: আৰু যদি নাযাওঁ?
0: নোযোৱা, নোযোৱা। বাহ, তোমাৰ সাহস দেখিছো কম নহয়। কোৱাচোন, কোৱা, এই ফুল কমলীয়া কেইটাৰ কোনজনে তোমাক ভৰণ পোষণ দিব
1: পাৰে?
2: অবিনাশ দাদা, আপুনি সংযত হওক, মদৰ নিচাত আপুনি নিজক পাহৰি গৈছে।
0: কিন্তু কিন্তু এইটোতো মই মনত ৰাখিছো যে প্ৰীতি মোৰ স্ত্ৰী, তোমালোক নহয়, হা তোমালোক নহয়।
2: অবিনাশ দাদা,
1: কেৱল মদতি বুলি ভাবিছিলো, আজিহে জানিছো তুমি কাপোৰ সাৰো।
2: অবিনাশ দা, প্ৰীতিবাইদে কি মাৰিব আপুনি?
1: ৰ'বা ৰ'বা থাকিব, তুমি হয় তুমি ব্যক্তিগত, ময়ে বিচাৰ কৰিম। অবিনাশ, তুমি চৰ্পীৰে মোক অলপো আঘাত দিব নোৱাৰে, কেৱল লাজ লাগিছে আজি কেইটামান সৰু সৰু ল'ৰাৰ সন্মুখত প্ৰকাশ্যে তোমাৰ চৰিত্ৰটো উদাহৰণ দিয়াৰ বাবে। মোৰ সিদ্ধান্ত তেতিয়াহ'লে ময়ো ঘোষণা কৰোঁ, শুনা, আৰু সেইটো মই তোমাক ভুল কৰোঁ।
0: ঠিক আছে, ঠিক আছে, তোমাৰ স্বামী ভক্তিৰ আদৰ্শ মই চিৰজীৱন মনত ৰাখিম প্ৰীতি। আৰু তুমিও এটা কথা মনত ৰাখিবা, মোৰ লগত আৰু মোৰ ঘৰখনৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, কোনো সম্পৰ্ক নাই।
1: ৰ'বা অবিনাশ, আইনগতভাৱে সম্পৰ্ক ছেদ কৰাটোহে বেছি মংগলজনক, কাইলৈ দুয়োটাকে কৰিম, নে কি কোৱা?
0: ঠিক আছে, ঠিক আছে, কাছাৰীত মই তোমাৰ কাৰণে অপেক্ষা কৰিম। কি মই আহিলো, মই আহিলো।
2: এয়া আপুনি কি কৰিলে?
3: ইমান কঠোৰ সিদ্ধান্ত নল'ব প্ৰীতি বাইদেউ।
1: ধৰ্ম কাবেৰী, আমি এখন সমাজক মৃত্যুমুখৰ পৰা বচাব খুজিছোঁ।
2: আপুনি ইমানেই মহান প্ৰীতি বাইদেউ, যে সেই মহানতাৰ আঁৰত আপুনি কিমান দুখ বেদনা লুকুৱাই ৰাখিছে।
1: নাই, মোক কোনো দুখ বেদনা নাই। আজি মোৰ গাটো পাতল পাতল লাগিছে, দৈনন্দিন ঘটি থকা অসহনীয় পৰিৱেশ এটাৰ পৰা মই মোৰ মুক্তি ঘোষণা কৰিছোঁ
3: প্ৰীতি বাইদেউ।
1: তোমালোকে মোৰ বাবে বেছি নাভাবিবা, সকলোবিলাকতো ৰমে হ'ব নোৱাৰে। মোহন, কি গ'ল?
2: ৰমেন দাই ৰাস্তাতে পাই মোক এই চিঠিখন দিলে, আপোনাক দিবলৈ কৈছে।
3: ৰমেন দাই চিঠি?
2: অঁ
1: দিয়া মোহন,
2: এইখন এইখন লওক।
1: মৰমৰ কাবেৰী, কাবেৰী তোমালৈ দিছে, লোৱা তুমি পাহা।

0: মন মন যায় মন কান্তি দা হনিবল হনিবল
1: কি বাজে

0: প্ৰদীপ কুমাৰ বৰা ৰচিত আৰু নীলু চক্ৰৱৰ্তী প্ৰযোজিত নাটক গণমুক্তিৰ বন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সেনাবাহিনীয়ে পাকিস্তানত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ নতুন উদাহৰণ দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰিছে। পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ বাবে আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ নতুন উদাহৰণ দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে দেশে কাইলৈ এই আক্ৰমণৰ দশম বৰ্ষপূৰ্তি পালন কৰিব। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ বাবে ভাৰতীয় সাহসী সৈনিকসকলে কিদৰে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছিল তাক প্ৰত্যক্ষ কৰি সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ পৰিছিল। তেওঁ কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে দীৰ্ঘ সময় ধৰি পীড়া সহন কৰিবলগীয়া হৈছিল আৰু ছাৰ্জিকেল ষ্ট্ৰাইক ইয়াৰ বিৰুদ্ধে নিৰ্ণায়ক সঁহাৰি আছিল। শ্ৰীমোদীয়ে কয় যে বিগত দশকত বালকোট বিমান আক্ৰমণৰ পৰা অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ সমীচীন উত্তৰ দিয়া হ'ব বুলি বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰি আহিছে। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আৰু ইয়াৰ কেইসপ্তাহমান পাছত 26 নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। তেওঁ কয় যে ভাৰতে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰিণামো পৰিলক্ষিত হৈছে। তেওঁ কয় যে এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওপৰত 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ সম্পূৰ্ণ হৈছে। আমেৰিকাৰ নাগৰিকৰ 5

0: ভাৰততে সৰ্বাধিক ভাৰতীয় নাগৰিক এই আক্ৰমণৰ বলি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশত অব্যাহত থকা লোকপিয়ল সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিৰো অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশৰ দুৰ্গম আৰু তুষাৰাবৃত লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত এই কাম চলি আছে। লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰি তেওঁ কয় যে নিজেই লোকপিয়লৰ সবিশেষ পঞ্জীয়ন কৰাৰ ব্যৱস্থা সুবিধাজনক আৰু জনসাধাৰণে মোবাইলৰ সহায়ত অতি সহজে নিজৰ আৰু পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। হিন্দীৰ লগতে 16টা ভাৰতীয় ভাষাত এই সুবিধা উপলব্ধ বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লোকপিয়লৰ অনলাইন পৰ্টেল sc.census.gov.inৰ জৰিয়তে নিজৰ মোবাইল নম্বৰ আৰু পৰিয়ালৰ সবিশেষ সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাইছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় 15-20 মিনিটৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বাবে কোনো নথি আপলোড কৰিব নালাগে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে।
1: জনগণনা হম সবকা ৰাষ্ট্ৰীয় দায়িত্ব হয়। মানে 15 আগষ্ট কো ভী দেশবাসীয় সে আগ্ৰহ কিয়া থা কি ইসকে লিয়ে আপনা সময় জৰুৰ নিকালে। জনগণনা কে লিয়ে আপনি জানকারী স্বয়ং দর্জ করনে কি ইয়ে সুবিধা বহুত আসান হয়। আপ আপনে মোবাইল সে হি আপনি আর আপনে পরিবার কি জানকারী দর্জ করা সকতে হ্যায়। ইয়ে সুবিধা হিন্দি সহিত 16 ভাষাও মে উপলব্ধ হ্যায়।
0: প্ৰধানমন্ত্ৰীয়ে বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অশোক সিংঘলৰ আজি 100 সংখ্যক জন্মবাৰ্ষিকী বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰয়াত সিংঘলে সংস্কৃতি, সমাজ আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি থৈ গৈছে। দেশে সোমনাথ স্বাভিমান পৰ্বৰে এই বছৰ আৰম্ভ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে 1026 খ্ৰীষ্টাব্দত গজনীয়ে সোমনাথ মন্দিৰ ধবংস কৰিছিল আৰু সেই বছৰে গুজৰাটৰ মধেৰাৰ প্ৰসিদ্ধ সূৰ্য মন্দিৰৰ ওপৰতো আক্ৰমণ চলোৱা হৈছিল। মধেৰা মন্দিৰটোক এবছৰ আগতে পুনৰ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অহা 2 অক্টোবৰত পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে লোৱা বিভিন্ন উদ্যমৰ উদাহৰণ দি শ্ৰীমোদীয়ে কয় যে মধ্যপ্ৰদেশৰ যুৱক যুৱতীসকলে এখন নৈ পৰিষ্কাৰৰ বাবে কাম কৰি আছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ যুৱক যুৱতীসকলে পুৰণি কুঁৱা আৰু চিৰিযুক্ত কুঁৱা পৰিষ্কাৰৰ বাবে বিশেষ উদ্যম গ্ৰহণ কৰিছে আৰু এই উদ্যমে দেশৰ প্ৰাচীন ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
1: कुछ ही दिनों बाद 2 अक्टूबर है पूज्य बापू की जयंती का दिन। बापू ने हमें जीवन के बहुत से मंत्र दिए हैं, स्वच्छता भी उनमें से एक है। हाल के दिनों में मैंने कहीं मध्य प्रदेश में कुछ नौजवान नदी की सफाई का काम कर रहे हैं, उनके छोटे से प्रयास में पूरा समाज जुड़ रहा है। ऐसे ही आंध्र प्रदेश में युवा पुरानी बावड़ियों और कुओं की सफाई कर रहे हैं, इससे हमारी पुरानी धरोहरों उसे फिर से संवारने का काम हो रहा है, स्वच्छता से सेवा कर रहे हैं।
0: পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছলতা বা জীৱকুলৰ ৰক্ষাই নহয় বৰং এনে প্ৰচেষ্টাই সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনেধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। 3 বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এসময়ত বিলুপ্ত প্ৰায় মাত্ৰ 6টা নলগাহৰিক লৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্ৰস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবে নলগাহৰিৰ সংখ্যা 190লৈ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।
1: অসম সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী হে। एक समय था जब यहाँ हाथियों का बसेरा हुआ करता था, लेकिन धीरे धीरे जंगल की जमीन पर इंसानी दखल बढ़ता गया, जिसे हाथियों ने इस इलाके से दूरी बना ली। 3 साल पहले इस जमीन को अतिक्रमण से मुक्त कराया गया और अब हाथी यहाँ फिर लौट आए हैं। आज वहाँ फिर हाथियों के झुंड दिखाई दे रहे हैं।
0: ক্ৰীড়া সম্পৰ্কে শ্ৰীমোদীয়ে কয় যে এই বছৰ তেওঁ লালকিল্লাৰ পৰা ক্ৰীড়াৰ বাবে বিশেষ প্ৰতিভা সন্ধানী অভিযানৰ ঘোষণা কৰিছে। দেশে যাতে খেল ধেমালিত উৎকৃষ্ট প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে চহৰ নগৰলৈ এই অভিযান লৈ যোৱাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানৰ শেষত প্ৰধানমন্ত্ৰীয়ে শ্ৰোতাসকলক প্ৰেৰণাদায়ক কাহিনী অৱগত কৰাৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰিত এনে কাহিনীয়ে দেশৰ আন অংশৰ লোককো অনুপ্ৰাণিত কৰে বুলি তেওঁ উল্লেখ কৰে।

0: বিশ্বৰ বিভিন্ন স্থানত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে বিশ্ব পৰ্যটন দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশেখাৱতে কয় যে বৰ্তমান সময়ত পৰ্যটন মানে কেৱল বিভিন্ন ঠাই ভ্ৰমণ কৰাই নহয়, বৰং এয়া নিয়োগ সৃষ্টি, স্থানীয় অৰ্থনীতি আৰু উন্নয়নৰ শক্তিশালী আধাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত পৰ্যটনক উন্নত ভাৰতৰ অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰৰ ব্যাপক প্ৰচেষ্টা অব্যাহত আছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময়ৰ পাছতে তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এদিনীয়া ক্ৰিকেটৰ পৰা দুমাহৰ বিৰতিৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী উভয়ে এই শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছে। শুভমন গিলে এই শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব। ছাই হোপে ৱেষ্ট ইণ্ডিজ দলৰ নেতৃত্বৰ ভাৰ বহন কৰিব। অহা 30 ছেপ্টেম্বৰত গুৱাহাটীত শৃংখলাৰ দ্বিতীয়খন খেল আৰু 3 অক্টোবৰত নিউ চণ্ডীগড়ত তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পাছতে দুয়োটা দলৰ মাজত পাঁচখনীয়া টি টুৱেণ্টি শৃংখলা অনুষ্ঠিত হ'ব। অহা 6, 9, 11, 14 আৰু 17 অক্টোবৰত হ'বলগীয়া টি টুৱেণ্টি শৃংখলাত ভাৰতীয় দলক শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সেনাবাহিনীয়ে পাকিস্তানত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ নতুন উদাহৰণ দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লোকপ্ৰিয় লোকসকলৰ বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰিছে। পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ বাবে আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা হেমন্ত দত্তৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী স্থিতিকে প্ৰতিপন্ন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এই বিষয়ে উল্লেখ কৰি কয় যে কাইলৈ এই আক্ৰমণৰ 10ম বৰ্ষপূৰ্তি পালন কৰা হ'ব। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ বাবে ভাৰতীয় সাহসী সৈনিকসকলে কিদৰে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছিল তাক প্ৰত্যক্ষ কৰি সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ পৰিছিল। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। কেইটামান সপ্তাহ পাছত 26 নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। তেওঁ কয় যে ভাৰতে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ ফলাফলো পৰিলক্ষিত হৈছে।
2: বিতে এক দশক মে বালাকোট কি এয়াৰ ষ্ট্ৰাইক সে লেকৰ অপাৰেচন সিন্দুৰ তক ভাৰত নে বাৰ বাৰ ইয়ে স্পষ্ট সন্দেশ দিয়া হে কি আগৰ আতংকবাদী ভাৰত পৰ আঁখ উঠায়েংগে তো উসকা কৰাৰা জৱাব দিয়া জায়েগা। আতংকবাদী হমলো নে ভাৰত কো লম্বে সময় তক চোট পহুঁচাই হে। পহলে ভি হর আতংকী হমলে কে বাদ পাকিস্তান পৰ কাৰ্যবাহী কি মাংগ হোতি থি। অব আজ কা ভাৰত আতংকবাদ কে খিলাফ জিৰো টলৰেন্স পলিচি লেকৰ চল ৰহা হে।
1: শ্ৰীমোদীয়ে কয় যে এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওপৰত 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ সম্পূৰ্ণ হৈছে। আমেৰিকাৰ নাগৰিকৰ পাছতেই সৰ্বাধিক ভাৰতীয় নাগৰিক এই আক্ৰমণৰ বলি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশত অব্যাহত থকা লোকপিয়ল সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিৰো অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশৰ দুৰ্গম আৰু তুষাৰাবৃত লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত এই কাম চলি আছে।
2: मैंने 15 अगस्त को भी देशवासियों से आग्रह किया था कि इसके लिए अपना समय जरूर निकालें। जनगणना के लिए अपनी जानकारी स्वयं दर्ज करने की ये सुविधा बहुत आसान है। आप अपने मोबाइल से ही अपनी और अपने परिवार की जानकारी दर्ज करा सकते हैं। ये सुविधा हिंदी सहित 16 भाषाओं में उपलब्ध है।
1: অহা 2 অক্টোবৰত পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ জয়ন্তীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল। পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছলতা বা জীৱকুলৰ ৰক্ষাই নহয় বৰং এনে প্ৰচেষ্টাই সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনেধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। 3 বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলি তেওঁ জানিব।

0: 뒤에.
1: असम में सोनाई रुपाई वाइल्ड लाइफ सेंचुरी है। एक समय था जब यहाँ हाथियों का बसेरा हुआ करता था, लेकिन धीरे धीरे जंगल की जमीन पर इंसानी दखल बढ़ता गया, जिसे हाथियों ने इस इलाके से दूरी बना ली। 3 साल पहले इस जमीन को अतिक्रमण से मुक्त कराया गया और अब हाथी यहाँ फिर लौट आए हैं। आज वहाँ फिर हाथियों के झुंड दिखाई दे रहे हैं।
2: প্ৰধানমন্ত্ৰী মোদীয়ে লগতে অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত বিলুপ্তপ্ৰায় মাত্ৰ 6টা নলগাহৰিক লৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্ৰস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবে নলগাহৰিৰ সংখ্যা 190লৈ বৃদ্ধি পোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰাৰ বাবে আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। অসম চৰকাৰে পৰ্যটন সম্পৰ্কে নথি পত্ৰৰ কাম সহজ আৰু দ্ৰুত কৰাৰ বাবে সেৱা হেতু আৰু পৰ্যটন বিভাগৰ যৌথ প্ৰচেষ্টাৰে আজিৰে পৰা অনলাইন পৰ্যটন আৱাস পঞ্জীয়ন আৰু নবীকৰণ প্ৰক্ৰিয়া মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া শুনো আহক দীপাংকৰ দাসৰ কণ্ঠৰ আধুনিক গীত।

দীপাংকৰ দাসৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले उनकी यादों की।

क्यों आई, कुछ तेरा ना मेरा, कुछ तेरा ना मेरा मुसाफिर।

এয়া আকাশবাণী তেজপুৰ, আজি দেওবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি নৱম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো আৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

চীনা দাৰ্শনিক কনফুচিয়াছে কৈছিল, তুমি যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা, তেনেকৈ আন লোককো তেনে ব্যৱহাৰ কৰিবা।

আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ লতা মঙ্গেশকৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবি গীত।

শ্ৰোতাই, অৰ্ধকাশ অনুষ্ঠানত লতা মংগেশকৰৰ কণ্ঠৰ হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ এয়া

অৰ্ধ আকাশ অনুষ্ঠানত এইবাৰ এয়া শিল্পী কণ্ঠত আগবঢ়াইছোঁ। দিলৱালে দুলনীয়া লিয়ে জায়েঙ্গে বুলি ছবিৰ শিল্পী কণ্ঠত এই গীতটি।

শ্রোতাই, অর্ধআকাশ অনুষ্ঠানত লতা মঙ্গেশকৰ কণ্ঠৰ হিন্দী বোলছবী গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্ৰোতা ইমান পৰে আৰ্ণ অনুষ্ঠানত নীতি ভূঞাৰ কণ্ঠৰ মাধৱদেৱ বিৰচিত বৰগীত দুটি শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি।

এয়া শুনা বুলিছোঁ আজিৰ অনুষ্ঠান পৰিস্থিতি ঘোষণা। এই অনুষ্ঠান পৰিস্থিতি ঘোষণাৰ পিছতেই আগবঢ়োৱা হ'ব গীতালি। এই অনুষ্ঠানত আজি শুনিবলৈ পাব ডলি ঘোষৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত। ছয় বাজি পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। সাত বজাত আৰু সাত বাজি পাঁচ মিনিটত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি। আৰু তাৰ পাছতেই সাত বাজি দহ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। সাত বাজি বিশ মিনিটত আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। এই অনুষ্ঠানৰ আজিৰ সমল ব্যক্তি হিচাপে থাকিব বকুল বৰা। সাত বাজি পঞ্চাছ মিনিটত আগবঢ়া হ'ব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা আঠ বজাত আজি পুৱা প্ৰচাৰিত হোৱা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

আঠ বাজি 32 মিনিটত শুনিবলৈ পাব অসমীয়া আধুনিক গীত। আঠ বাজি 45 মিনিটত আৰু 9 বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব। ন বাজি 15 মিনিটত আগবঢ়াব ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত। নিশা 9:30 শুনিবলৈ পাব ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ। নিশা 10 আগবঢ়া হ'ব হিন্দী বোলছবি গীত। আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। অনুষ্ঠান পৰিস্থিতি ঘোষণা ইমানতে অন্ত পৰিল। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ গীতালী। এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ ডলি ঘোষৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতাই, গীতালী অনুষ্ঠানত ডলি ঘোষৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাতত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন, নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন

0: কিবাটত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি। ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ বাবে ৰাডাৰৰ সুবিধা গ্ৰহণৰ সিদ্ধান্ত আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজৰ ভাৰতৰ সন্মুখত জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন কৰে। পৰিৱেশতন্ত্ৰ সুস্থিৰ কৰি তোলাৰ বাবে দেশৰ বিভিন্ন অংশত অব্যাহত থকা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। 3 বছৰ পূৰ্বে দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এসময়ত বিলুপ্তপ্ৰায় মাত্ৰ 6টা নলগাহৰিক লৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্ৰস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবে নলগাহৰিৰ সংখ্যা 190লৈ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।
1: केवल 6 पिग्मी हॉक के साथ एक कंजर्वेशन प्रोग्राम शुरू। पिग्मी हॉक की संख्या 190 से ज्यादा हो चुकी। असम में ही एक और सुंदर प्रयास हुआ है। ये प्रयास एक बहुत छोटे से जीव पिग्मी हॉक को बचाने का है। एक समय इसके अस्तित्व पर संकट मंडराने लगा, तब केवल 6 पिग्मी हॉक के साथ एक कंजर्वेशन प्रोग्राम शुरू किया गया। उन्हें फिर जंगलों में बसाया गया, उनके रहने के लिए ग्रासलैंड्स को भी संवारा गया। आज इस प्रोग्राम की वजह से पिग्मी हॉक की संख्या 190 से ज्यादा हो चुकी है। साथियों, प्रकृति के साथ हमारा रिश्ता सिर्फ उसे सहेजने तक सीमित नहीं है। कई बार हम प्रकृति को संभालते हैं तो वही प्रकृति हमारे जीवन का सहारा बन जाती है।
0: আজি মন কী বাতত শ্ৰীমোদীয়ে কয় যে সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী স্থিতিকে প্ৰতিপন্ন কৰিছে। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে কেইটামান সপ্তাহ পাছত 26 নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। তেওঁ কয় যে ভাৰতে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ ফলাফলো পৰিলক্ষিত হৈছে। তেওঁ কয় যে এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওপৰত 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ সম্পূৰ্ণ হৈছে। আমেৰিকাৰ নাগৰিকৰ পাছতে সৰ্বাধিক ভাৰতীয় নাগৰিক এই আক্ৰমণৰ বলি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশত অব্যাহত থকা লোকপিয়ল সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিৰো অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশৰ দুৰ্গম আৰু তুষাৰাবৃত লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত এই কাম চলি আছে। বিশ্বত বিলুপ্তপ্ৰায় নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত লাভ কৰা ইতিবাচক পৰিৱৰ্তন দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী আৰু পাণবাৰী সংমণ্ডলত ভালেসংখ্যক নলগাহৰি প্ৰত্যক্ষ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। যোৱা 7 জুনত উদ্যানখনৰ বিশেষ এলেকাত কৃত্ৰিম প্ৰজননৰ জৰিয়তে 10টা বিলুপ্তপ্ৰায় নলগাহৰি মুকলি কৰা হৈছিল। 2020 চনৰ পৰা এই ব্যৱস্থা চলি আছে বুলি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰে।
2: একচুৱেলি এইটো আমাৰ কাৰণে এটা খুব ভাল খবৰ, বিকজ নল গাহৰি বা আমি যিটো ওমা ঠাকৰি বা আমি যিটো এটা পিগমি হওঁ কওঁ, এইটো একচুৱেলি বহুত দুৰ্লভ এটা জন্তু। সেইটো মানে আপোনাৰ গোটেই ৱৰ্ল্ডত, আগতে নেপাল আৰু ইণ্ডিয়াত আছিলে, এতিয়া গোটেই ৱৰ্ল্ডত অকল মানসত আৰু ওৰাঙত আৰু হ'ব পাৰে এটা দুটা এৰিয়াত এইটো পোৱা যায়, আৰু ক'তো নাপায়। আৰু নল গাহৰিটো আপুনি যেনেকুৱা দেখিছে নামটোহি নল, মানে এইটো এটা বহুত এটা আনইউজুৱেল, মানে গ্ৰাছলেণ্ড থাকিলেহি জীয়াই থাকিব, নহলে নহয়। এই গ্ৰাছলেণ্ডটো আমাৰ মানসত আছে। এতিয়া অনৰেবল চিফ মিনিষ্টাৰ ছাৰে সেইটো আমাৰ যিটো এটা গোটেই পাগমি পিগমি হক কনজারভেশন প্রজেক্ট চলি আছে লাস্ট 30 ইয়ার্স, সেইটাকে একনলেজ করেছে আর প্রাউড ফিল করেছে কি মানা হোক।

0: বা ওরাং হোক বা আমার যেখিনি এরিয়ার তো পিগমি হক রি ইন্ট্রোডাকশন প্রোগ্রাম করা হয়েছে এটু তেখেতে অ্যাকনলেজ করেছে।
1: নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি কৰে। এই পদযাত্ৰাত ছাত্ৰ ছাত্ৰী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, প্ৰাক্তন সেনাবাহিনীৰ লোক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে। এই পদযাত্ৰাৰ জৰিয়তে জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণৰ আহ্বান জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীআচাৰ্যই কয় যে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজখন ব্যক্তিগত পৰ্যায়ত সীমাবদ্ধ নাৰাখি দীৰ্ঘস্থায়ী সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সমাজৰ সকলো স্তৰৰ লোকৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজন। এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে যুৱক যুৱতীসকলৰ শক্তি, সৃজনশীলতা আৰু সম্ভাৱনা ৰাষ্ট্ৰৰ বৃহৎ শক্তিৰ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ যুৱ প্ৰজন্মক গঠনমূলক লক্ষ্য আগত ৰাখি যোগাভ্যাস, প্ৰাণায়াম, ক্ৰীড়া, অধ্যয়ন, জ্ঞান আহৰণ আৰু সৃজনীমূলক কাম কাজৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অৰ্থনৈতিক উন্নয়নৰ সমানে যুৱ প্ৰজন্ম স্বাস্থ্যৱান, আত্মবিশ্বাসী আৰু শক্তিশালী হোৱা প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ শিক্ষানুষ্ঠানসমূহৰ লগতে সমাজৰ সংগঠকসমূহক মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়।
2: নশা মুক্ত ভাৰত সংকল্প যাত্ৰা কে ক্ৰম মে আজ মেৰা বৰপেটা মে আনা হোৱা ৰাজ্য কে অনেক জনপদো চে হোতে হুৱে কছাৰ, শিলচৰ, ডিব্ৰুগড়, শ্ৰীভূমি ইত্যাদি জনপদো চে ভ্ৰমণ কৰোতে হুৱে আজ মে अपने बरपेटा में हूँ। देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने देश को एक बार और संकल्प दिलाया है कि हमारा नशा मुक्त भारत, और इसको केवल नारा नहीं, यह संकल्प। हमारे देश आज दुनिया का सबसे युवा देश के रूप में है, और 65% इस देश के युवा, इस देश की ताकत। इनको किसी प्रकार से कोई इनके सामने कठिनाइयां न आए, एक संस्कारवान, चरित्रवान, राष्ट्रभक्त समाज बना करके ये विकसित भारत का सपना साकार करें। 2047 तक जब भारत अपने आजादी के 100 वर्ष मना रहा होगा तो পূৰ্ণ বিকশিত ভাৰত হ'ব।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৱন কুমাৰ বৰাই।
3: ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিশেষ ৰাডাৰৰ সুবিধা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে চন্দ্ৰপুৰত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইষ্ট্ৰাট কেন্দ্ৰত ডাৱৰৰ প্ৰকাৰৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে নতুন বিশেষ ৰাডাৰৰ সহায় লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ জৰিয়তে বৰষুণৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰাৰ লগতে বতৰ আগলি বতৰা অনুসৰি প্ৰস্তুতি চলোৱা সম্ভৱ হৈ উঠিব। পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰাৰ বাবে আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। অসম চৰকাৰে পৰ্যটন সম্পৰ্কে নথিপত্ৰৰ কাম সহজ আৰু দ্ৰুত কৰাৰ বাবে সেৱা সেতু আৰু পৰ্যটন বিভাগৰ যৌথ প্ৰচেষ্টাৰে আজিৰে পৰা অনলাইন পৰ্যটন আৱাস পঞ্জীয়ন আৰু নৱীকৰণ প্ৰক্ৰিয়া মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত নাগৰিকৰ সময় আৰু পৰিশ্ৰম ৰাহি হোৱাৰ লগতে পৰ্যটন সম্পৰ্কে সেৱা অধিক সহজলভ্য হ'ব। ডিমা হাছাও জিলাৰ উমৰাংছত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হয়। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো দিহা কৰা হয়। আজিৰ কাৰ্যসূচীত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাৰ উল্লেখযোগ্য পৰ্যটনস্থলী ঔৰপদবিলৰ কাষৰীয়া গাঁও চামাগুৰিতো আজি এই কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঔৰপদবিল অভিমুখী পথত এখন তোৰণ মুকলি কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি গছপুলিও ৰোপণ কৰা হৈছে। কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ উদ্যোগত ঐতিহ্য মন্দিৰত ডিফু ক্লাবত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা পৰ্বতাৰোহণ সংস্থাৰ তৰফৰ পৰা পৰ্বতাৰোহণত ব্যৱহৃত সামগ্ৰী ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং উপস্থিত থাকে। আজি বিশ্ব নদী দিৱস। প্ৰতি বছৰে ছেপ্টেম্বৰৰ 4ৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। নদী সংৰক্ষণ আৰু নৈসমূহত হোৱা প্ৰদূষণকে ধৰি বিভিন্ন নেতিবাচক কাৰকৰ ফলত বিশ্বৰ প্ৰান্তে প্ৰান্তে নদীসমূহৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে বন, নদী আৰু পানী অবিহনে জীৱনৰ অস্তিত্ব অসম্ভৱ।

0: অসমতো এই নদী দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটীত ভৰলু নৈ সংৰক্ষণৰ সৈতে জড়িত ভৰলু বচাও নামৰ সংস্থাই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে ভৰলু নৈত নাও খেলৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশ লৈ জনপ্ৰিয় অভিনেতা যতীন বৰাই এইদৰে কয়,
1: আজি এই অনুষ্ঠানটো সঁচাই বেলেগৰ কাৰণে এটা আদৰ্শ হ'ব, যিহেতু সেই ভৰলু ক্ষেত্ৰত ভৰলুখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ সজাগতাই আমাক আৰু বেছি মানুহৰ মাজলৈ প্ৰসাৰ প্ৰসাৰৰ ক্ষেত্ৰত আৰু বেছি সহযোগ লাগিব। আৰু ধন্যবাদ জনাইছোঁ ভৰলুৰ ছেভৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ এই প্ৰচেষ্টা। মই প্ৰথমবাৰ কাৰণে এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। সঁচাই সজাগতামূলক এটা অনুষ্ঠান য'ত সকলোৱে হওক তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াওক আৰু ভৰলুখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে, যিহেতু এইখন আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ভৰলুখনৰ যদি চাফা কৰি ৰাখোঁ বিভিন্ন সমস্যাৰ পৰা আমি সন্মুখীন হ'ব নোৱাৰিম, বিভিন্ন সমস্যাৰ সমাধান হ'ব। আৰু ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি।
0: ৰাজ্যৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সন্মিলন কেন্দ্ৰত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ সামগ্ৰিক উন্নয়ন, বৰ্তমান ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনি আৰু সমস্যাসমূহৰ সমাধান সন্দৰ্ভত মত বিনিময় কৰা হয়। সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলায়ুক্ত আনন্দ কুমাৰ দাসে অংশ লৈ সভাত নাগৰিকসকলৰ পৰা প্ৰত্যক্ষভাৱে বিভিন্ন বিষয়ত মতামত গ্ৰহণ কৰা হয়। তদুপৰি চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন বিভাগ আৰু সংস্থাৰ মাজত সমন্বয় সাধনত গুৰুত্ব আৰোপ কৰা হয়। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ বুলক সংগীতা শৰ্মাৰ ওচৰলৈ।
2: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত আজি চামগুৰিত ভকতগাঁও গাঁও পঞ্চায়তে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকায়ো অংশগ্ৰহণ কৰে। তদুপৰি বিধায়ক জিতু গোস্বামীকে ধৰি কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ উপ নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত মাইকযোগে কৰা ঘোষণাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছে। জনসংযোগ বিভাগৰ জৰিয়তে দিনে নিশাই চলোৱা এই অভিযানৰ যোগেদি শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিব খোজা, সন্দেহজনক কাম কাজ বা শৃংখলা ভংগৰ খবৰ লাভ কৰিলে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া অথবা নিকটৱৰ্তী আৰক্ষী থানাত লগে লগে অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে নিশাৰ ভাগত আৰক্ষীৰ টহলো বৃদ্ধি কৰা হৈছে। অহা পহিলা অক্টোবৰত অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষী বিভাগে আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। গোৱালপাৰা জিলা আৰক্ষী বিভাগে এই কাৰ্যসূচীৰ অংশ হিচাপে বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী অভিযান আৰু পথ সুৰক্ষা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আটাইকেইটা দিশ সন্দৰ্ভত জনসমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত আজি দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীৰ দেৱালসমূহত বিভিন্ন চিত্ৰ অংকন কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অনুষ্ঠিত প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 295 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈ 9 অভাৰত 41 ৰাণ সংগ্ৰহ কৰিছে। অহা 30 ছেপ্টেম্বৰত গুৱাহাটীত শৃংখলাৰ দ্বিতীয়খন খেল আৰু 3 অক্টোবৰত নিউ চণ্ডীগড়ত তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাতত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন। নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি। ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ বাবে ৰাডাৰৰ সুবিধা গ্ৰহণৰ সিদ্ধান্ত। আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজৰ ভাৰতৰ সন্মুখত জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं जया भारती। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि पाकिस्तान में आतंकी ठिकानों पर सेना की सर्जिकल स्ट्राइक ने दुनिया के सामने भारत की आतंकरोधी नीति का एक नया उदाहरण पेश किया। আকাশ।

আজি নতুন দিল্লীত আয়োজিত প্ৰতিৰক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতে আন্তৰ্জাতিক সুস্থিৰতাৰ পোষকতা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কৌশলগত স্বায়ত্তশাসনৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব। দেশৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত কোনো ৰাষ্ট্ৰৰ সৈতে আলোচনা কৰাৰ থল নাই বুলিও তেওঁ উল্লেখ কৰে। সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া তথা সমৰ্থন যোগোৱাৰ লগতে সন্ত্ৰাসবাদক দেশীয় নীতি হিচাপে ব্যৱহাৰ কৰা দেশসমূহক সকীয়াই দি তেওঁ কয় যে সন্ত্ৰাসবাদ কেতিয়াও কোনো দেশৰ বাবে কৌশলগত সম্পদ হ'ব নোৱাৰে। চুবুৰীয়া ৰাষ্ট্ৰখনে সন্ত্ৰাসবাদৰ সমৰ্থনত কাৰ্যকলাপ অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতেও সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ গ্ৰহণ বাহাল ৰাখিব বুলি তেওঁ সদৰি কৰে। ৰাষ্ট্ৰীয় ঐক্যক ৰাষ্ট্ৰীয় সুৰক্ষাৰ মূল স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে এখন দেশৰ সুৰক্ষা নিশ্চিত কৰাটো কেৱল সশস্ত্ৰ বাহিনীৰ কৰ্তব্যই নহয় বৰং এয়া হৈছে প্ৰতিগৰাকী নাগৰিকৰ সামূহিক দায়িত্ব। তেওঁ ধৰ্ম, জাতি, ভাষা, অঞ্চল তথা অন্যান্য পৰিচয় নিৰ্বিশেষে প্ৰতিগৰাকী নাগৰিকক ৰাষ্ট্ৰৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা খণ্ডত দেশ আত্মনিৰ্ভৰ হোৱা সন্দৰ্ভতো আলোকপাত কৰে। 2013-14 বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি 386 কোটি টকা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে 2025-26 বৰ্ষত এই ৰপ্তানিৰ পৰিমাণ অভিলেখ সংখ্যক 38,484 কোটি টকালৈ বৃদ্ধি হৈছে। সম্প্ৰতি 100খন দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সবৰমতীত 1,500 কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও ৰেল উন্নয়ন প্ৰকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে সবৰমতী ষ্টেচনৰ পৰা দেশৰ প্ৰথমখন তৰল প্ৰাকৃতিক গেছ চালিত ৰেল পতাকা জোকাৰি মুকলি কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো উপস্থিত থাকে। উল্লেখযোগ্য যে দেশৰ প্ৰথমখন তৰল প্ৰাকৃতিক গেছ চালিত ৰেলত ডিজেল আৰু তৰল প্ৰাকৃতিক গেছৰ দ্বৈত ইন্ধন ব্যৱস্থাৰ ব্যৱহাৰ কৰা হৈছে। এই ৰেলখনৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে দেশৰ সেউজ পৰিবহণ যাত্ৰা তথা কাৰ্বনৰ নিৰ্গমন শূন্যলৈ অৱনমিত কৰাৰ বাবে দেশে গ্ৰহণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধিত হৈছে। অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে বিগত 12 বছৰত ভাৰতীয় ৰেল ব্যৱস্থাত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ৰেলখণ্ডত বাৰ্ষিক ডিজেলৰ ব্যৱহাৰ পূৰ্বৰ 293 কোটি লিটাৰৰ পৰা সম্প্ৰতি 108 কোটি লিটাৰলৈ হ্ৰাস কৰা সম্ভৱ হৈছে। তদুপৰি ডিজেলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে বুলিও তেওঁ মন্তব্য কৰে। 2010 বৰ্ষৰ সময়ছোৱাত প্ৰতিবছৰে 75 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সম্প্ৰতি প্ৰতিবছৰে প্ৰায় 7,188 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ বৈদ্যুতিকীকৰণৰ কাম কৰি থকা হৈছে। সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ নতুন উদাহৰণ দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে কাইলৈ এই আক্ৰমণৰ 10ম বৰ্ষপূৰ্তি পালন কৰা হ'ব। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে কেইসপ্তাহমানৰ পাছত 26 নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল। তেওঁ কয় যে ভাৰতে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰিণামো পৰিলক্ষিত হৈছে। দেশত অব্যাহত থকা লোকপিয়ল সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিৰো অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশৰ দুৰ্গম আৰু তুষাৰাবৃত লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত এই কাম চলি আছে। পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ, লতা বা জীৱকুলৰ ৰক্ষাই নহয় বৰং এনে প্ৰচেষ্টাই সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনেধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। 3 বছৰৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বিলুপ্তপ্ৰায়

0: মাত্ৰ ছটা নলগাহৰিক লৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্ৰস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবে নলগাহৰিৰ সংখ্যা বৰ্তমানে 190টালৈ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি নমো ভাৰত ৰেপিড ৰেলৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা প্ৰয়াসসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। নমো ভাৰত হৈছে দেশৰ প্ৰথমখন আঞ্চলিক দ্ৰুতগতিৰ পৰিবহণ ব্যৱস্থাৰ অন্তৰ্গত ৰেল। এই ৰেলৰ ঘণ্টাত 180 কিলোমিটাৰ বেগেৰে যাব পৰাকৈ সামৰ্থ আছে। এই ৰেলখনে 82.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ অতিক্ৰম কৰে। 30,276 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হৈ উঠা এই প্ৰকল্পৰ জৰিয়তে দিল্লীৰ পৰা মিৰাটলৈ পথছোৱা 1 ঘণ্টাতকৈ কম সময়ত অতিক্ৰম কৰাটো সম্ভৱ হৈ উঠিছে। তদুপৰি নমো ভাৰতৰ জৰিয়তে অতি কম দূৰত্বত 3টা মেট্ৰ'পথ, 2টা ৰেল ষ্টেচন আৰু 4টা বৃহৎ বাছ আস্থানলৈ আহ যাহৰ সুচলতা সম্ভৱ হৈ উঠিছে। প্ৰতিখন ৰেলতে মহিলাৰ বাবে এটা বিশেষ ডবা সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বিশেষ সুবিধা বিচৰা যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক আসন তথা নিজা অপেক্ষা স্থানসহ এটা বিশেষ ডবাৰো ব্যৱস্থা কৰা হৈছে। প্লেটফৰ্মসমূহত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্লেটফৰ্ম স্ক্ৰীণ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে। ৰেপিড ৰেল পতাকা জোকাৰি মুকলি কৰা অনুষ্ঠানত ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দ্ৰুতগতিৰ নমো ভাৰত ৰেলত আধুনিক সুবিধা সন্নিৱিষ্ট কৰা হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অনুষ্ঠিত প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 295 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 9 অভাৰ 4টা বলত 1টাও উইকেট নেহেৰুৱাকৈ 80 ৰাণ সংগ্ৰহ কৰি খেলি আছে। জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে আজি 2টা ৰূপৰ পদক দখল কৰে। পুৰুষৰ একক শাখাৰ স্কোৱাছত অভয় সিঙে আজি ৰূপৰ পদক লাভ কৰে। আনহাতে মহিলাৰ একক শাখাৰ স্কোৱাছতো অনাহত সিঙে আনটো ৰূপৰ পদক লাভ কৰে। ভাৰতৰ হৰিতা ভদ্ৰাই 200 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰে। এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 4টা সোণ, 14টা ৰূপ আৰু 15টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 33টা পদক লাভ কৰি পদকৰ তালিকাৰ 11 স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে যিকোনো ধৰণৰ ভাবুকিৰ সন্মুখীন হলে দেশ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সবৰমতীত কেইবাটাও ৰেল উন্নয়ন প্ৰকল্প মুকলি কৰে। সেনাবাহিনীয়ে পাকিস্তানত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ নতুন উদাহৰণ দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।
1: মেডিয়ামৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
3: মই অংকিতা বৰাই
2: আৰম্ভ কৰিবলৈ লৈছো আজিৰ এই বিশেষ অনুষ্ঠান। আজি বিশ্ব পৰ্যটন দিৱস। প্ৰতি বছৰে 27 ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। 1979 চনৰ ছেপ্টেম্বৰ মাহত স্পেইনৰ টৰে মোলিনিছত অনুষ্ঠিত তৃতীয় অধিৱেশনত তেতিয়াৰ ৱৰ্ল্ড টুৰিজম অৰ্গেনাইজেশ্যন চমুকৈ UNWTOৰ সাধাৰণ সভাই বিশ্ব পৰ্যটন দিৱস প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 1980 চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। আৰু এই দিৱসৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ এই

0: সেই অনুষ্ঠানটিত আমাৰ সৈতে উপস্থিত আছে শ্ৰী বকুল বৰা। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত বৃত্তিমূলক শিক্ষাৰ বিষয় শিক্ষক, লগতে ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজম তেজপুৰৰ সভাপতি আৰু লগতে আতিথ্য সুৰক্ষা সমিতিৰ সভাপতি। ছাৰ, আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ।
1: হয়, নমস্কাৰ।
2: হয়, অনুষ্ঠানটিৰ পোনতে আপোনাৰ পৰিচয়টি জানিব বিচাৰিম চমুকৈ।
1: মোৰ নাম শ্ৰী বকুল বৰা, মই এজন অৱসৰপ্ৰাপ্ত বিহু শিক্ষক। মই হেমবুৰা ঘোঁৰামাৰীৰ হেমবুৰা হায়াৰ ছেকেণ্ডেৰীত ছাবজেক্ট টিচাৰ হিচাপে কাম কৰিছিলোঁ। মই 2024 চনত অৱসৰ ললোঁ আৰু মই বিশেষকৈ বৃত্তিমুখী শিক্ষাৰ ওপৰত বেছি মানে দায়িত্ব পালন কৰিছিলোঁ। তেতিয়া অসমতে বৃত্তিমুখী শিক্ষা ৰূপায়ণৰ কাৰণে কিছু প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু বৰ্তমান মই এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজম বুলি এটা অনুষ্ঠান আৰম্ভ কৰি পেলাই এই তাৰ পৰিচালনাৰ দায়িত্বত আছোঁ।
2: হয়, প্ৰথমে বিশ্ব পৰ্যটন দিৱসৰ 2026 বৰ্ষৰ মূল বিষয় ডিজিটেল এজেণ্ডা এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টু ৰিডিজাইন টুৰিজিমৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। অৰ্থাৎ পৰ্যটকৰ নতুন ৰূপ দিবলৈ ডিজিটেল কাৰ্যপন্থা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিষয়ে জানিব বিচাৰিম।
1: খুব প্ৰয়োজনীয় বিষয় আৰু মই ভাবোঁ যে আজি আমাৰ এই বৈঠকত আমি যি আলোচনা কৰিম আমাৰ ৰাইজ উপকৃত হ'ব আৰু নৱপ্ৰজন্মক আমি অনুপ্ৰাণিত কৰিব পাৰিম। এই ডিজিটেল শব্দটো যিহেতু এইটো এনেকুৱা আমাৰ এৰাব নোৱাৰা এটা সম্পৰ্ক ব্যৱস্থা এটা আমাৰ ইয়াত তেতিয়া আহিছে আৰু ডিজিটেল নহ'লে আমি যেনেকৈ নিৰক্ষৰ এজন ব্যক্তি, সেই নিৰক্ষৰ ব্যক্তি আমি ডিজিটেলক যদি বাদ দিওঁ তে আমি নিৰক্ষৰ হৈ যাম বুলি আৰু আমাৰ অলপ দিনৰ পিছত আমি অকৰ্মণ্য হৈ যাম। আৰু আজি যিটো বিষয় আপোনালোকে এইটো খুব গুৰুত্বপূৰ্ণ বিষয় যিহেতু বিশ্বতেই বিশ্বৰ লগতে ভাৰতবৰ্ষৰ তথা আমাৰ অসমৰ কথা ক'ব বিচাৰিছোঁ যে পৰ্যটক ক্ষেত্ৰখনত অসমৰ যিটো সম্ভাৱনীয়তা আছে এই সম্ভাৱনীয়তাটো আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ খুব গুৰুত্বপূৰ্ণ কথা আৰু আমি বিশ্বৰ ভিতৰত উল্লেখযোগ্য ব্যৱস্থাত আমি উপনীত হোৱাৰ সম্ভাৱনীয়তাত অসমখন আছে আৰু বিশেষকৈ অসমৰ ভিতৰত তেজপুৰখনৰ কথা কৈ আছোঁ। যদি আমি ডিজিটেল যিটো বিষয় কোৱা হৈছে আৰু AI ইণ্টেলিজেণ্টৰ যিটো কথা কোৱা হৈছে এই ব্যৱস্থাৰে যদি আমি পৰ্যটক ক্ষেত্ৰখনক যদি মানে সামৰি ল'ব পাৰোঁ তেতিয়া ভাবিছোঁ যে আমি বিশ্বৰ আগবঢ়া পৰ্যটন ক্ষেত্ৰৰ লগত আমাৰ অসমখন আমি সমকক্ষ হ'বলৈ আমাৰ বেছিদিন নালাগিব। আৰু উল্লেখযোগ্য কথা এইটোৱেই যে নৱপ্ৰজন্ম এতিয়া ডিজিটেলক বাদ দি নৱপ্ৰজন্ম হ'ব নোৱাৰে। নৱপ্ৰজন্মৰ এতিয়া প্ৰত্যেকজন যুৱক যুৱতী হাতত এতিয়া ডিজিটেল ইণ্ডিয়া তেওঁলোকৰ হাতত তেওঁলোকে হাত পাতি লৈছে আৰু তেওঁলোকে গ্ৰহণ কৰিছে আৰু আমি দেখিছোঁ প্ৰত্যেক ক্ষেত্ৰতে যে ডিজিটেলক বাদ দি আমি কোনো কামেই কৰিব নোৱাৰোঁ এতিয়া। আৰু আমাৰ মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা এটা ক'ব বিচাৰিছোঁ যে এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যে আমি এতিয়া গুৱাহাটী চহৰখনলৈ যাওঁ অ'লা উবেৰৰ কথাই আমি প্ৰসংগত উল্লেখ কৰিব পাৰোঁ। ডেষ্টিনেশ্যন আজি একদম সহজ কথা, আপুনি গ'লে আপুনি অ'লা বা উবেৰৰ যিটো ব্যৱস্থা আছে তাক যদি গ্ৰহণ কৰে আপুনি কোনো মানুহক নোসোধাকৈ আপুনি নিৰ্দিষ্ট জেগাত আপুনি উপনীত হ'ব পাৰিব। আৰু টুৰিজিমৰ ক্ষেত্ৰত এই কথাটো মই ক'ব বিচাৰিছোঁ যে ডিজিটেলক যদি আমি সামৰি টুৰিজিমটো আমি ডেভেলপ কৰিবলৈ যাওঁ তেতিয়া আমাৰ অসমখন খুব কম দিনৰ ভিতৰত আমাৰ চাৰিওফালৰ পৰা আমি অৰ্থনৈতিক দিশতেই হওক বা আমাৰ পাৰিপাৰ্শ্বিকতাৰ দিশত আমি আগবাঢ়ি যাব পাৰিম। গতিকে আমাক ডিজিটেল আমাৰ ডিজাইন লাগে আৰু আমাক যিটো AI যিটো ব্যৱস্থা চলি আছে সেই AIৰ যোগেদি আমাৰ ব্যৱস্থাক আমি অতি উন্নত কৰি আমি বিশ্বৰ দৰবাৰলৈ নিয়াৰ আমাৰ বহুত সম্ভাৱনীয়তা ইয়াত হ'ব।
2: পৰ্যটনৰ বিভিন্ন ধৰণ, প্ৰকৃতি পৰ্যটন, পৰিৱেশ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, গ্ৰাম্য পৰ্যটন, দুঃসাহসিক পৰ্যটন, নদী পৰ্যটন আদি, ইয়াৰ ভিতৰত অসমৰ বাবে কোনবোৰ ক্ষেত্ৰত অধিক সম্ভাৱনা আছে বুলি আপুনি ভাবে?
1: আপুনি যিকেইটা বিষয় কৈছে প্ৰত্যেকটো বিষয়েই অসমৰ ক্ষেত্ৰত আমি তাক বাস্তৱ ৰূপায়ণ দিয়াৰ আমাৰ বহুত স্কোপ আছে। এতিয়া ধৰক আমি নদী পৰ্যটনৰ কথা ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ প্ৰায়বিলাক ষ্টেটত আমি গৈ দেখিছোঁ যে সাগৰৰ পাৰৰ যিবিলাক অঞ্চল হওক নদীৰ পাৰৰ বা লেক অৱস্থিত যিবিলাক অঞ্চল আছে তেওঁলোকৰ গোটেই এখন চহৰ সেই নদীখনৰ ওপৰতে নিৰ্ভৰ কৰি অৰ্থনৈতিক মানে অৰ্থনীতিটো তেওঁলোকৰ চলি আছে। তেনেধৰণে যদি আমি আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীখনক যদি আমি নদী পৰ্যটনৰ ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ যে অসমৰ দাঁতি কাষৰীয়া যিবিলাক চহৰ আছে সেই চহৰখনক আমি অৰ্থনৈতিকভাৱে বিশেষভাৱে আগুৱাই নিয়াত আমাৰ বেছি সমস্যা নহ'ব। এই ক্ষেত্ৰত মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ যে নদী পৰ্যটনৰ কথাই কৈছোঁ মই যে মই ভাৰতবৰ্ষৰ লগতে বিভিন্ন বহিৰাষ্ট্ৰতো গৈছোঁ তেতিয়া দেখিছোঁ যে নদী পৰ্যটনে কেনেকৈ এখন ৰাষ্ট্ৰক বা এখন ৰাজ্যক কেনেকৈ উন্নত কৰিছে তাৰ প্ৰসংগত মই নিজে চকুৰে দেখি নিজে অনুভৱ কৰিছোঁ যে আমাৰ যখন ব্রহ্মপুত্র আমার তেজপুর শহরের কাশ

0: সিহঁতি বৈ গৈছে। এই বৈ যোৱা ব্ৰহ্মপুত্ৰখনত আমি যদি নদী পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তেতিয়া আমি ভাবিম যে তেজপুৰ চহৰখন এটা অধ্যয়নৰূপ ধাৰণ কৰিব। এতিয়া চাওক, আমি নদী পৰ্যটন ক্ষেত্ৰত কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ। এতিয়া আমি জাহাজঘাটৰ ঐতিহ্যপূৰ্ণ আমাৰ জাহাজঘাটৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথম ব্ৰিটিছসকলে সেই জাহাজঘাটটো তেওঁলোকে স্থাপন কৰিছিলে, যাৰ জৰিয়তে আমাৰ উত্তৰ ফালৰ যি চাহ বাগিচা, তাৰ যিবিলাক ইণ্ডাষ্ট্ৰি, তাৰ যিবিলাক মেটেৰিয়েল, এই জাহাজঘাটত ষ্টীমাৰ যোগেৰে ইংৰাজে আনি পেলাই আমাৰ জাহাজঘাটত এটা অৰ্থনৈতিক বিপ্লৱ সূচনা কৰিছিল। তেতিয়া এতিয়া আমি ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ট্ৰিটমেণ্ট সেই মানে ধাৰণাকে লৈ আমি এটা চিন্তাৰে আগবাঢ়িছোঁ। আমাৰ এখন 50-জনীয়া পৰ্যটক ঘূৰিব পৰা আমাৰ এখন জাহাজ আছে। আমি তেওঁলোকক, টুৰিষ্ট যিসকল আহে তেজপুৰলৈ, সেই তেওঁলোকক আমি কি কৰোঁ, আমাৰ নাৱেৰে নদী কাষৰীয়া অঞ্চলসমূহ আৰু নদী পৰ্যটন, নদীৰ মাজেদি এখন নাৱেৰে গতি কৰি ভ্ৰমণ কৰি তাৰ যিটো আনন্দ, সেই আনন্দ দিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। এতিয়া প্ৰথম কথা হৈছে কি, আমাৰ তেজপুৰত আগতে নদী পৰ্যটনৰ কনচেপ্টটো নাছিল। আমাৰ কাজিৰঙালৈ যিসকল পৰ্যটক, ভাৰতবৰ্ষৰ বা পৃথিৱীৰ যিমান পৰ্যটক আহে, তেওঁলোকে কাজিৰঙা বা পোনে পোনে আমাৰ অৰুণাচল অঞ্চল বিভিন্ন পৰ্যটকৰ অঞ্চলবিলাকত পোনপটীয়াকৈ গৈছিলে। কিন্তু আমি যেতিয়া ৰিভাৰ টুৰিজিমটো ষ্টাৰ্ট কৰিলোঁ, ষ্টাৰ্ট কৰাৰ পিছত আমাৰ এটা ডেষ্টিনেশ্যন হ'ল তেজপুৰখন। এতিয়া আমাৰ কি হয়, আমাৰ তেজপুৰলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা পৰ্যটকসকল আহি আমাৰ নৌকা বিহাৰ কৰি তেওঁলোকে ইয়াৰ পৰা আনন্দ উপভোগ কৰি এটা বাৰ্তা লৈ যাব পৰা হৈছে। গতিকে আৰু ইয়াৰ পিছত নদী পৰ্যটন আমি তাত আমাৰ বাকী আৰু কিছুমান কৰিব পাৰিম, স্পীডবোট চলাব পাৰোঁ, আৰু দাঁতি কাষৰীয়া যিবিলাক অঞ্চল আছে আমাৰ, ধৰক বন্যজন্তু অঞ্চলসমূহত আমাৰ পৰ্যটকসকলক লৈ গৈ পেলাই আমি তেওঁলোকক তাৰ এটা খুব আনন্দ বা স্পৰ্শ বা এটা ধাৰণা এটা দিব পাৰোঁ। আৰু নদী কাষৰীয়া অঞ্চলবিলাকত যেতিয়া আমি ভ্ৰমণ কৰোঁ, তেতিয়া আমি তেওঁলোকৰ পৰা এটা অনুমান কৰোঁ যে তেওঁলোকে যিটো উদ্দেশ্যলৈ আমাৰ পৰ্যটন কাৰণে আহিছিলে, আমি তেওঁলোকক সেই আনন্দ দিবলৈ আমি সক্ষম হৈছোঁ।
1: ভাৰতৰ বৰ্তমান যি সপোন
0: হয়
1: বিকশিত ভাৰত 2047, এই সপোনৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ গুৰুত্ব কিমান দূৰ হ'ব বুলি আপুনি ভাবে?
0: আমি, আমাৰ এটা বিশ্বাস আছে, আমি দেখা পাইছোঁ, আমি যিখন ৰাজ্যত বিশেষকৈ অসমত জন্ম গ্ৰহণ কৰিছোঁ, আমাৰ অসমখনে যদি পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে, মই ভাবোঁ যে নিবনুৱা সমস্যা যিটো আছে, এই নিবনুৱা সমস্যা সমাধানৰ মুখ্য ভূমিকা পালন কৰিব পাৰিব। তাৰ এটা মই উদাহৰণ দিব বিচাৰিছোঁ যে চাওক, আমাৰ শিক্ষাখণ্ডত এই আমাৰ জ্ঞান জ্যোতি বুলি এখন আঁচনি আছে। সেই জ্ঞানজ্যোতি আঁচনিত তেজপুৰলৈ প্ৰতি বছৰে প্ৰায় 200-300 বাছত ছাত্ৰ ছাত্ৰীসকল ফুৰিবলৈ আহে। কিন্তু আমি কি হৈছে, সাংগঠনিকভাৱে তেওঁলোকক আমি টুৰিজিম ছেক্টৰলৈ লৈ যাব পৰা নাই। এতিয়া অগ্নিগড় পাহাৰত তেওঁলোক যেতিয়া উঠে, তেওঁলোকে কি কৰে, এই উশা অনিৰ্ধৰ ফটো তুলি লৈ যায়, বুজানে? কিন্তু উশা অনিৰ্ধৰ গুণ এই কথাটো কোৱা মানুহটো এতিয়ালৈকে আমি মানে তাত উপস্থিত কৰাব পৰা নাই। তেওঁলোকক আমি বানৰ জানো কোন, উশাহ নিৰ্ধ কোন, সেই কথাটো আমি ক'ব পৰা আমাৰ পৰ্যটন ক্ষেত্ৰখনত আমি সেই মানে অৰ্গেনাইজ কৰিব পৰা নাই। আমাক এতিয়া লাগে যে তেওঁলোকে আহক, আহি পেলাই আমাৰ বানৰজা কোন, উশাহ নিৰ্ধ কোন, এই কথাখিনি জানি যাওক, ফটো নহয়। আৰু আমি এটা কনচেপ্ট গভৰ্ণমেণ্টক দিছোঁ যে আমাৰ টুৰিজিম ছেক্টৰে তেওঁলোকক, যেতিয়া তেওঁলোক আহিব, আমি তেওঁলোকক ৰখাম, তাত এজন গাইড দি দিম। সেই গাইডজনে তেওঁলোকক বিভিন্ন প্ৰান্তত আমাৰ তেজপুৰ যিবিলাক প্ৰস্পেক্ট আছে, প্ৰস্পেক্ট এৰিয়াবিলাক দেখালে, দেখুৱাই পেলাই তেওঁলোকক বিভিন্ন মানে বুৰঞ্জীমূলক যিবিলাক কথা আছে সেইখিনি বুজালে, বুজাই তেওঁলোক পঠাই দিব পাৰে। কিন্তু এতিয়া কি হৈছে, তেওঁলোক আহে তেজপুৰলৈ, বাছৰ পৰা নামি ফটো ছোৱালী গোটেই অঞ্চলবিলাক ফুৰে, ফুৰি পেলাই ক'ৰবাত ভাত এসাঁজ খাই গুচি যায়। সেইটো নহয়, টুৰিজিম ছেক্টৰটো তেনেকুৱা নহয়। টুৰিজিম ছেক্টৰক আমি তেওঁলোকক কিবা এটা মেছেজ এটা দি পঠাব পৰা আমাৰ মানে সেই বস্তু আমাক লাগিব, আৰু তেতিয়া অসমখনে এটা বেলেগ ৰূপ ল'ব টুৰিজিম বাহিৰত। কিন্তু ফৰেনত, বহিৰাষ্ট্ৰৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেজপুৰৰ প্ৰতি, অসমৰ প্ৰতি এটা কনচেপ্টটো বেলেগ। আগতে এটা ধাৰণা আছিলে, এতিয়া নতুন ধাৰণা আহিছে। এতিয়া তেওঁলোক কিমান টুৰিষ্ট আহিছে আপোনালোকে কাজিৰঙালৈ গ'লে গম পাব, বা তেজপুৰত আমি যদি আপোনালোকে অনুধাৱন কৰে তে গম পাব যে আগতকৈ আমাৰ অঞ্চলবিলাক টুৰিজিম ক্ষেত্ৰত বহুত দূৰ আগবাঢ়ি গৈছে। কিন্তু আমি তাক সাংগঠনিকভাৱে আমি তেওঁলোকক আদৰণি জনাব পৰা নাই। এতিয়া সেইটো প্ৰয়োজন হৈছে। সেইটো ক্ষেত্ৰত যদি চৰকাৰী বিষয়াসকলে সেৱামূলকভাৱে তেওঁলোকে যদি আগবাঢ়ি আহে, মই ভাবোঁ যে এটা আপুনি সোধা প্ৰশ্নটো আমি খুব কম দিনৰ ভিতৰত আমি আমাৰ সপোনবিলাক বাস্তৱ কৰিব পাৰিম।
2: অসমক বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এখন সমৃদ্ধ ৰাজ্য হিচাপে গণ্য কৰা হয়। কাজিৰঙা, মানস, নামেৰি, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহে দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে। অসমৰ বন্যপ্ৰাণী পৰ্যটনৰ সম্ভাৱনাক আৰু অধিক বিকশিত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে কি কি নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰি?
0: আমাৰ প্ৰথম অসুবিধা হৈছে এটা কথা, পৰ্যটকসকল আহিলে

0: তেওঁলোকৰ ৰখাৰ ব্যৱস্থা যিটো এতিয়া ধৰক ওৰাং অভয়াৰণ্যৰ ব্যাঘ্ৰ প্ৰকল্পৰ যিটো আছে এইটো আমাৰ অসমৰ ভিতৰত উল্লেখযোগ্য এটা প্ৰকল্প কিন্তু বাহিৰৰ পৰা আমাৰ পৰ্যটকসকল আহিলে তাৰ যিটো কমিউনিকেশ্যন পথ পৰিবহণ ব্যৱস্থা তেওঁলোক অহা যোৱা কৰিব পৰা যিটো যোগাযোগ ব্যৱস্থা সেইটো খুব দুখ লগা এইটো মানে ভগৱানে সৃষ্টি কৰি দিছে আমাক কিন্তু আমি তাক মানে সজাব জনা নাই এতিয়া টুৰিষ্ট এজন আহিবৰ কাৰণে তেওঁলোকক যিখিনি আমি ব্যৱস্থাৰে তেওঁলোক আদৰণি জনাব লাগে সেই আদৰণি জনোৱাৰ যিটো ব্যৱস্থা আমাৰ হাতত একেবাৰেই নাই আছে আমাৰ অসমত এটা টুৰিজিমৰ এটা বিভাগ আছে নথকা নহয় কিন্তু আমি ভবাৰ দৰে এই যি অঞ্চলবিলাক আপুনি কোৱাৰ দৰে যিবিলাক বন্যপ্ৰাণী অঞ্চল বা আমাৰ যিবিলাক টুৰিষ্ট পইণ্ট বুলি কোৱা হৈছে সেইবিলাকৰ লগত আমি মানে কণ্টেক্টটো আমাৰ যিটো কণ্টেক্ট কৰিব পৰা যিটো মানে ব্যৱস্থা থাকিব লাগে সেইটো হোৱা নাই আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত যদি আমাৰ চৰকাৰে সেইটো হাত পাতি ধৰে বা আমাৰ যিবিলাক সমস্যা আছে আমাৰ ধৰক অৰুণাচললৈ যোৱাৰ যিটো ব্যৱস্থা বা তেওঁলোকক আমি ৰক্ষণাবেক্ষণ দিয়া এই হস্পিটেলিটি ব্যৱস্থা কৰি দিয়া এইবিলাকত আমাৰ মানুহ আমি তৈয়াৰ কৰিব লাগিব তেওঁলোকে আমি মানুহ তৈয়াৰ কৰি পেলাই তেওঁলোকক ৰিচিভ মানে আতিথ্য দিব পৰা যিটো আমাৰ কেপাচিটি বা গুণ সেইটো আমি তেওঁলোকক দেখাব লাগিব তেতিয়া তেওঁলোক আগ্ৰহী হ'ব আৰু যেতিয়াই আমি আমাৰ নৱপ্ৰজন্মক আমি তৈয়াৰ কৰি ল'ব লাগিব টুৰিজিমৰ কাৰণে যেতিয়া অঞ্চলভেদে যে আমি তৈয়াৰ কৰি ল'ব পাৰোঁ তেতিয়া আমি নিশ্চয় আমাৰ মানে টুৰিজিম ক্ষেত্ৰখনে এটা বেলেগ এটা দিশত আগবাঢ়ো
1: আপুনি কমিউনিটি বেছড টুৰিজমৰ কথা কৈছে তেনে ক্ষেত্ৰত অসমৰ গ্ৰাম্যাঞ্চল আৰু স্থানীয় জনগোষ্ঠীৰ মাজত কমিউনিটি বেছড টুৰিজম বিকশিত কৰিলে স্থানীয় লোকসকলৰ আয় আৰু জীৱিকাৰ নতুন সুযোগ সৃষ্টি হ'ব পাৰে নেকি ইয়াত ডিজিটেল প্ৰযুক্তিৰ ভূমিকা কেনেধৰণৰ হ'ব পাৰে বুলি আপুনি ভাবে
0: নিশ্চয় এই আমাৰ যিটো কমিউনিটি বেছড টুৰিজম এইটো খুব খুব এটা গুৰুত্বপূৰ্ণ বস্তু তাৰমানে চাওক অসমৰ যিবিলাক সংস্কৃতি আছে অসমৰ যিমান জনগোষ্ঠী আছে এইখিনি কিন্তু খুব মানে এটা অলংকাৰযুক্ত হয় আমাৰ মিচিং জনগোষ্ঠীৰ কথাই কওক বড়ো জনগোষ্ঠীৰ কথাই কওক যিমান জনজাতিৰ লোক আছে তেওঁলোকৰ যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিখিনি আমি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কাৰণে আমাৰ বহুত স্কোপ আছে তেনেকুৱা এতিয়া আমি বালিপাৰা ফাউণ্ডেশ্যনে কিছুমান কাম আগবঢ়াই গৈ আছে বালিপাৰা ফাউণ্ডেশ্যনত যোন গৈছে পৰ্যটকসকলে গৈ এতিয়া তেওঁলোকৰ ইকনমিকটো সেই অঞ্চলটোৰ ইকনমিকটো বহুত ওপৰলৈ গৈছে আমাৰ মিচিং জনগোষ্ঠী বড়ো জনগোষ্ঠী গাৰো কাৰ্বি চবৰে যিবিলাক কৃষ্টি সংস্কৃতি আমাৰ তাতে পৰ্যটকসকলে তেওঁলোকে প্ৰদৰ্শন কৰে আৰু তাৰ প্ৰতি তেওঁলোকে খুব আগ্ৰহী হৈছে আৰু এতিয়া কি হৈছে আমি কংক্ৰিটৰ পৰা মানুহখিনি নেচাৰেল আমাৰ ইক'টুৰিজিমৰ ফালে ধাৱমান হৈছে গতিকে আমি ইক'টুৰিজিমৰ মাধ্যমত এই গাঁওবিলাকত আমি কিছুমান কথা চিন্তা কৰিছোঁ নকৰা নহয় এতিয়া নতুনকৈ আমি তেজপুৰত কলাগুৰু বিষ্ণুৰ বা কলাক্ষেত্ৰ নিৰ্মাণৰ এটা আমি ব্যৱস্থা কৰি আছোঁ তাৰ কাৰণে গভৰ্ণমেণ্টক আমি মানে আৰ্থিক উন্নয়নৰ কাৰণে প্ৰপ'জেল ছাবমিট কৰা হৈছে তাৰ কনচেপ্টটো হৈছে কি যে আমাৰ ইয়াতে এনেকুৱা এটা মঞ্চ হ'ব য'ত নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা সাতভনীক আমি আকৌ ইয়ালৈ ঘূৰাই আনিম কেনেকৈ সাংস্কৃতিক মাধ্যমেৰে এতিয়া সেয়ে মই এটা সৰু উদাহৰণ দিছোঁ যে আজি ধৰক মণিপুৰীয়া আমাৰ তেজপুৰত আহি নাটক কৰিব এদিন নাটক কৰাৰ পিছত তেওঁলোকক আমি গাঁৱলৈ লৈ যাওঁ আমি তেনেকৈ গাঁও এখন সজাই পেলাম সেই গাঁওখনৰ লগত তেওঁলোকৰ এটা মত বিনিময় হ'ব আৰু তাত কালচাৰেল এক্সচেঞ্জ এটা হ'ব আমি তেনেকুৱা এটা কনচেপ্ট এটা লৈছোঁ যদি আমাৰ এই নৰ্থ ইষ্ট কাউন্সিলৰ পৰা এই পুঁজিটো আহি পায় তেতিয়া আমি নিশ্চয় ভাবিছোঁ যে আমি তেজপুৰৰ আশে পাশে থকা যিবিলাক আমাৰ জনগোষ্ঠীয় গাঁৱেই হওক বা ধৰ্মীয় গাঁও হওক এইবিলাকত নি পেলাই আমি আকৌ আগৰ সেই বৰ অসমখনৰ যিটো স্নেহ আছিল সেই স্নেহটো আকৌ যাতে আমি ইয়ালৈ আনিব পাৰোঁ তাৰ এটা চিন্তা আমি কৰিছোঁ আৰু যিটো আপুনি যিটো কথা ক'লে আমাৰ তেজ অসমত তাৰ সম্ভাৱনীয়তা 100% খালি আমি সেৱামূলকভাৱে কাম কৰিব লাগিব তেতিয়া হ'ব নতুন চিন্তাৰে
1: আচলতে এনেধৰণৰ সপোনবিলাক সাৰ্থক কৰিবলৈ চৰকাৰী তথা বেচৰকাৰী প্ৰতিটো সংস্থাই মিলিতভাৱে যথেষ্ট কাম কৰিব লাগিব তেনে ক্ষেত্ৰত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যাক আমি চমুকৈ PPP বুলি কওঁ PPPৰ জৰিয়তে অসমৰ টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰাৰ কিমান সম্ভাৱনা আছে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত
0: এতিয়া চাওক চৰকাৰে সকলো জেগালৈ গৈ পেলাই কাম কৰাটো সম্ভৱ নহয় সেই কাম কৰিবৰ কাৰণে কি হয় ৰাইজৰ সমৰ্থন ল'ব লাগিব কিছুমান ক্ষেত্ৰত যে দুৰ্গম এৰিয়াত চৰকাৰে নিজা বিভাগে কোনো প্ৰকল্প যে হাতত ল'লে ছাকচেছ হ'ব তেনেকুৱা কথা নহয় আমাৰ এতিয়া অসমৰ সীমামূৰীয়া যিবিলাক অঞ্চল আছে সেই সীমামূৰীয়া অঞ্চলবিলাক আমি যদি সজাবলৈ যাওঁ আমাৰ স্থানীয় সম্পদেৰে যদি সজাবলৈ যাওঁ আপুনি চাব প্ৰত্যেকজন মানুহেই মানে ব্যস্ততাপূৰ্ণ হৈ পৰিব কিন্তু তাক কৰিব কোনে এতিয়া গতিকে এই PPP যিটো কনচেপ্ট এই কনচেপ্টটো খুব সুন্দৰ কনচেপ্ট এতিয়া ধৰক আমাৰ পলুম পুখুৰীৰ কথা কৈ আছোঁ

0: পুখুৰীটো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চলায়। এতিয়া তাত ভিতৰত ধৰি আমি এখন স্পীডব'ট দিব পাৰোঁ, এতিয়া স্পীডব'টখন হয়তো তেওঁলোকে ডাইৰেক্টলি মনিটৰিং কৰিব নোৱাৰিব পাৰে, কিন্তু আমাৰ এন জি অ' বা প্ৰাইভেট ছেক্টৰক যদি দিয়ে, আমি তাৰ পৰা যিটো ৰেভিনিউ হয় তাৰ এটা শ্বেয়াৰ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে পালে বা অসম গভৰ্ণমেণ্টে পালে, আৰু তাৰ লগতে 5,000 মানুহ নিবনুৱা সংস্থাপন হ'ল, হয়নে? আৰু তাৰপিছত পৰ্যটকক আমি আকৰ্ষণ কৰি তালৈ মানুহ অহাৰ ব্যৱস্থা কৰিলোঁ। গতিকে এই আমাৰ যিটো মানে ডুৱেল কনচেপ্ট, এই কনচেপ্টটো খুব সুন্দৰ কনচেপ্ট।
1: AI আৰু ডিজিটেলাইজেশ্যনে পৰ্যটকৰ সুবিধা বৃদ্ধি কৰাৰ লগতে স্থানীয় গাইড, ড্ৰাইভাৰ, হোটেল, ৰেষ্টুৰেণ্ট, আৰ্টিচেন আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কেনেদৰে নতুন সুযোগ দিব পাৰে?
0: এতিয়া AI যোগেদি যদি আমি আমাৰ প্ৰকল্পবিলাকক যদি আমি সজাই ল'ব পাৰোঁ বা প্ৰয়োগ কৰি পেলাই যদি আমি বিশ্বলৈ পঠাই দিব পাৰোঁ, বিশ্বৰ ওচৰত যদি আমি দাঙি ধৰিব পাৰোঁ অসমখনৰ বিষয়ে, তেতিয়া তেওঁলোক খুব খুব সোনকালে আমাৰ মাজলৈ আমাৰ আলহী হ'ব তেওঁলোক। কাৰণ ঘটনাটো কি হয়, জানিবৰ বাবে, যাবৰ বাবে বা থাকিবৰ বাবে, এইখিনি কথা যদি আমি ডিজিটেলাইজ কৰি পেলাই AI যোগেদি যদি তাক মানে আমি উপস্থাপন কৰিব পাৰোঁ, তেতিয়া দেখিব যে আমাৰ পৰ্যটন ক্ষেত্ৰখনে এটা বেলেগ ৰূপত খুব কম দিনৰ ভিতৰত আমি আগুৱাই যোৱাত আমি সফল হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে।
1: আপোনাৰ মতে অসমৰ হস্ততাঁত শিল্প, খাদ্য সংস্কৃতি, লোক সংস্কৃতি আৰু পৰম্পৰাগত শিল্পক পৰ্যটনৰ সৈতে সংযোগ কৰি স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ কি কি সুযোগ আছে?
0: খুব মানে গুৰুত্বপূৰ্ণ কথা। এতিয়া চাবলৈ আমাৰ মুগা শিল্পৰ কথা কৈছোঁ, মুগা শিল্পৰ পৃথিৱীৰ ভিতৰত অসমতে আছে। ইয়াৰ যিটো উৎপাদন প্ৰক্ৰিয়া, তাৰ পলুৰ পৰা সূতালৈকে যিটো আমাৰ প্ৰক্ৰিয়াত, যিটো আমি সূতা বা কাপোৰ তৈয়াৰ কৰাৰ যিটো প্ৰক্ৰিয়া, এইটো কিন্তু বিশ্বত ক'তো নাই। কিন্তু আমি বিশ্বৰ দৰবাৰলৈ আমি লৈ যাব পৰা নাই বস্তুটো। আমি মানে কি হৈছে, আমাৰ ক'ৰবাত আমি ক'ৰবাত মানে ৰখি গৈছোঁ, তাৰমানে আমাৰ দায়িত্ববিলাক ক'ৰবাত ৰখি গৈছে। আৰু তাৰ লগতে আমাৰ যি খাদ্য কথা কৈ আছোঁ, যে অসমীয়া খাদ্যৰ সোৱাদ বেলেগ। আমাৰ যেতিয়া আমাৰ নাইট ষ্টে কৰে টুৰিষ্টবিলাকে বা খাদ্য, এতিয়া আমাৰ মই যিটো বালিবৰ ফাউণ্ডেশ্যনৰ কথা কৈ আছোঁ, আপোনালোকে যাব তাত দেখিব, তাতে খাদ্য সম্ভাৰৰ যিটো অপ্যায়ন ব্যৱস্থা, আমাৰ থলুৱা খাদ্য, তাৰমানে তেওঁলোকে ইমোশ্যনেল হৈ যায়। আৰু আজি সেই যে যিটো আজি কনচেপ্ট তাত তৈয়াৰ হৈছে, সেই কনচেপ্টটোৱে আপোনালোকে চাব 2-3 বছৰৰ পিছত আমি অলপ বেলেগ ফালে গুচি যাম। আৰু এই কথাটো ব্যক্তিগতভাৱে তেওঁলোকে কৰি আছে। গতিকে আমাৰ নৃত্য সংস্কৃতি যিবিলাক আছে, বাগৰুং বা কথাই কওক, ঐনিতমৰ কথাই কওক, আমাৰ বিহু কথাই কওক, আৰু বড়ো নৃত্য কথাই কওক, বা আমাৰ শাস্ত্ৰীয় নৃত্যৰ কথাই কওক, এইবিলাক অলপ বিৰল বস্তু, আমি গুৰুত্বহে দিয়া নাই। আমাৰ যিসকলে সৃষ্টি কৰি থৈ গৈছিলে সেইখিনি তাক সংৰক্ষণ কৰা আৰু বিশ্বৰ দৰবাৰলৈ লৈ যোৱা, এইটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব। আৰু এইবিলাক আমি খুব চহকী খালি। আৰু আমাৰ বস্তুটো কি হ'ল, আমাৰ থলুৱা যিবিলাক সংস্কৃতি আছে অসমৰ, ইমান ৰিচ, ইমান ধনী, এনেকুৱা ধনী ৰিচ কালচাৰ হয়তো বিশ্বত আমি যদি বিচাৰি যাওঁ পাবলৈ, কিন্তু ইমান পাম বুলি মই আশা কৰা নাই। তাৰমানে আমাৰ এখন বৈঠা আছে, এখন জাহাজ আছে, 50 যাত্ৰী যাব পাৰে টুৰিষ্টৰ কাৰণে। আৰু এইবিলাক আমি বাহিৰত ঘূৰি ঘূৰি ভাবিলোঁ যে ব্ৰহ্মপুত্ৰ নদীত আমি এখন নাও চলাব নোৱাৰোঁ নেকি, এতিয়া বাস্তৱ হৈছে বস্তুটো, পৰ্যটকসকল আহে আমি লৈ যাওঁ। তেওঁলোকৰ কাৰণে অপ্যায়নৰ এটা ব্যৱস্থা আছে আমাৰ নদীৰ পাৰতে, আমি এখন কেফে খুলিছোঁ, তাত আমি পৰ্যটকসকলক ৰিফ্ৰেছমেণ্টৰ কথা, অলপ জিৰণি লোৱা, তাৰপিছত তেওঁলোকক খাদ্য যোগান ধৰা, তেনেকুৱা এটা ধাৰণা কৰি পেলাই আমি তাত স্থাপন কৰিছোঁ। ৰাইজে মৰম দিছে এতিয়া, আৰু আমি এতিয়া অন্ততঃ আমাৰ এটা আত্মসন্মান আমি ৰাখিবলৈ সক্ষম হৈছোঁ, যে টুৰিষ্টসকল আহি অকণমান ৰেষ্ট ল'বৰ কাৰণে বা জাহাজখনত উঠাই অকণমান তেজপুৰখন দেখুৱাবৰ কাৰণে আমি এটা সম্পদ ক্ৰিয়েট কৰিছোঁ বুলি আমি নিজে অলপ প্ৰাউড অনুভৱ কৰি আছোঁ। গতিকে মই সকলোকে আহ্বান জনাওঁ যে আহক আপোনালোকে আমাৰ বৈঠাৰ যিখিনি সুবিধা আছে বা বৈঠাই আমি যিখিনি সেৱা আগবঢ়াইছোঁ তাৰ অংশীদাৰী হওক। আপোনালোকে ভাবিছোঁ যে আমি এই বৈঠাৰ যোগেদি অকল মোৰ কিবা অৰ্থ আহৰণৰ উদ্দেশ্যই নহয়, প্ৰথম আৰু দ্বিতীয় কথা হৈছে কি, মই তেজপুৰখন সজোৱাৰ এটা কনচেপ্ট আছে, মন আছে তেজপুৰ সজোৱা, কেনেকৈ সজাব পাৰি, আৰু এই ক্ষেত্ৰত কিছু সফল হৈছোঁ বুলি ভাবিছোঁ, নহ'বা নহয়। আৰু মই অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰ শিক্ষকতা জীৱনত মই ব্যস্ত যিমান আছিলোঁ তাতকৈ এতিয়া মই বেছি ব্যস্ত, আৰু নতুন প্ৰজন্ম যেতিয়া মোৰ বৈঠালৈ আহে মই সিহঁতক ঘূৰি ঘূৰি চাওঁ, তেওঁলোকক যে মই আনি আহি পেলাই বহিবলৈ এটা জেগা দিব পাৰিছোঁ, সেইটো মোৰ কাৰণে এটা সফল বুলি মই ভাবিছোঁ।

0: আপোনাৰ মই ৰাইজৰ মানে পৰামৰ্শও বিচাৰিছোঁ যে আৰু কেনেকৈ কৰিলে ভাল হয়। মই মোৰ বৈঠালৈ যোনজন আহে তেওঁলোকক সোধোঁ মই যে আৰু কি কৰিব লাগিব কওক আপোনালোকে, গতিকে তেওঁলোকেও আহি অকণমান সময় বহি অন্ততঃ ব্যস্ততাৰ পিছত অকণমান আনন্দ লোৱাৰ এটা যিটো সোৱাদ মানে আমি আগবঢ়াইছোঁ গ্ৰহণ কৰিছিলোঁ অনুমান কৰিছোঁ আৰু।
1: অসমত বহুতো সম্ভাৱনাময় টুৰিষ্ট ডেষ্টিনেশ্যন এতিয়াও দেশ বিদেশৰ পৰ্যটকৰ মাজত পৰ্যাপ্তভাৱে পৰিচিত নহয়। এনে হিডেন ডেষ্টিনেশ্যন চিনাক্ত আৰু প্ৰচাৰৰ বাবে চৰকাৰ আৰু প্ৰাইভেট ছেক্টৰ স্থানীয় সমাজে একেলগে কি কৰিব পাৰে?
0: আমি এই ক্ষেত্ৰত কিছু দৃঢ় পদক্ষেপ ল'ব পাৰোঁ, ৱেল প্লেন, যে আমি ধৰক এটা এলেকাত আমি তাক মানে চিনাক্তকৰণ কৰিব লাগে যে এই অঞ্চলটো আমি কেনেকৈ টুৰিষ্ট মানে পৰ্যটকৰ কাৰণে আকৰ্ষিত কৰাব পাৰোঁ। তাৰ কাৰণে আমি প্লেন কৰিব লাগিব, ফাইভ ইয়াৰ্ছ প্লেন বা টেন ইয়াৰ্ছ প্লেন কৰিব লাগিব, আৰু ভাগে ভাগে ট্ৰেন্সপৰ্টেশ্যন টুৰিজমৰ কাৰণে কটেজবিলাক কেনেকুৱা হ'ব বা টুৰিষ্টবিলাকক আমি এনে ক'ত ৰাখিম, তাৰপিছত টুৰিষ্টসকলক গাইড কোনে কৰিব, এনেকুৱা এটা প্লেন। এতিয়া মোৰ জাহাজখন যেতিয়া যায় মই কেতিয়াবা তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা গাইড আনি পেলাই মই তেওঁলোকক আমি অলপ বুজাবলৈ চেষ্টা কৰোঁ, কিন্তু সেইটো নহয় যে আমি অন্ততঃ মহাভৈৰৱ মন্দিৰত এজন গাইড থাকক, আমাৰ অগ্নিগড়ত এজন গাইড থাকক, চিত্ৰলেখা উদ্যানত এজন গাইড থাকক, আমাৰ পৰ্যটকসকল অহাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল অহাৰ লগে তেওঁলোকে তেওঁলোকক যাতে সেই চিত্ৰলেখা উদ্যানখন কেনেকৈ সৃষ্টি হ'ল, কি হ'ল, বা অগ্নিগড় পাহাৰটো কেনেকুৱা, কিয় মহাভৈৰৱ মন্দিৰটো কিয় বিখ্যাত, এই কথাখিনি কোৱা মানুহক এটা লাগে। তেজপুৰলৈ সোমোৱাৰ লগে লগে আমি তেওঁলোকক এটা ডেষ্টিনেশ্যন দিব লাগিব যে তোমালোকৰ গাড়ীখিনি আহি আমাক ৰ'ব, তাত এটা পঞ্জীয়ন হ'ব, তোমালোকৰ কিমান ছাত্ৰ ছাত্ৰী আহিছে তাৰ সংখ্যাটো আমাক ডাটাটো লাগে, তেওঁলোক ক'ত ক'ত ফুৰিব, আমি সেই তেওঁলোকক সেইমতে আমি গাইড দি পেলাই ফুৰাব লাগিব। এনেই ব্লাইণ্ডলি যদি আমি গাড়ীখন দিনটো যদি তেজপুৰত ঘূৰি পেলাই সন্ধিয়া ঘৰলৈ গুচি যায় নিজৰ জেগালৈ গুচি যায় সেই তেনেকৈ টুৰিজিম নহ'ব তাৰমানে। আৰু আপুনি কোৱা অঞ্চলকে যিটো ডেষ্টিনেশ্যন আছে যিবিলাক এৰিয়া আছে এই এৰিয়াবিলাক আপোনালোক যিসকল অসমৰ চুকে কোণে নদীতেই হওক বা সীমামূৰীয়া অঞ্চললৈ গৈছে তেওঁলোকে তালৈকে গৈ তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে এইটো এৰিয়াত আমুকটোৰ কাৰণে আমুক টুৰিজিম ছিষ্টেমটো ইয়াত আমি এষ্টাব্লিছ কৰিব লাগিব, ডিচেণ্ট্ৰেলাইজ কৰিব লাগিব, তেতিয়াহে আমি পৰ্যটন ক্ষেত্ৰখন আগুৱাই নিব পাৰিম।
1: পৰ্যটনৰ বিকাশৰ লগে লগে পৰিৱেশৰ ওপৰত চাপ, প্লাষ্টিক পলিউশ্যন, অভাৰ ক্ৰাউডিং আৰু কালচাৰেল কমডিফিকেশ্যনৰ দৰে সমস্যাও আহিব পাৰে। ডিজিটেল টেকন'লজি আৰু ৰেছপনচিবল টুৰিজিমৰ জৰিয়তে ডেভেলপমেণ্ট আৰু এনভাইৰনমেণ্টেল প্ৰটেকশ্যনৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব পাৰি?
0: আমি মানে কি হয় যেতিয়া আমাৰ কিছুমান ছিজন আছে আমাৰ যেনে বহাগ বিহু ধৰক ফাকুৱা বা যেনেকৈ দৌল যাত্ৰা বৰপেটাৰ দৌল যাত্ৰা তাত ক্ৰাউড হয় সেইবিলাক আমাৰ প্ৰি চিডিউল হ'ব লাগিব আমি এতিয়া কামাখ্যা ধৰক অম্বুবাচী সময়ত আমি প্ৰি চিডিউল কৰিব লাগিব যে কিমান আমাৰ তাত পৰ্যটক অহাৰ সম্ভাৱনা আছে, আমাক কিমান মেন পাৱাৰ আমাৰ দৰকাৰ হ'ব, আৰু আমাৰ যিবিলাক মানে পেলনীয়া সামগ্ৰীবিলাক আমাৰ আমি ক'ত পেলাম, তাত আমি কেনেকৈ মানে এনভাইৰনমেণ্টটো নিকা কৰি ৰাখিব পাৰোঁ, এই গোটেইটো প্লেন ৱাইজ কামখিনি কৰিব লাগিব। আৰু তাৰ কাৰণে ডিজিটেল যদি মেথড যদি আমি এপ্লাই কৰি পেলাই কামখিনি কৰোঁ মই ভাবোঁ যে আমাৰ ডাঙৰ ডাঙৰ অনুষ্ঠান এতিয়া শংকৰ সংঘৰ অধিৱেশনৰ কথা কৈছোঁ, সাহিত্য সভা অনুষ্ঠান হৈ যোৱাৰ কথা কৈছোঁ, সেইবিলাক অনুষ্ঠিত হোৱাৰ পিছত সেই অঞ্চলটোলৈ যদি যোৱা যায় নহয় তেতিয়া আমাৰ বেয়া লাগে। কিন্তু যদি ডিজিটেলাইজ কৰি পেলাই আমি যদি তাক ছিষ্টেমেটিকলি আমি সজাই ল'ব পাৰোঁ, প্ৰি ডিটাৰমিনেশ্যন লৈ পেলাই যদি আমি সজাই ল'ব পাৰোঁ নিশ্চিন্তভাৱে আমি ডাঙৰ ডাঙৰ যিবিলাক মানে ক্ৰাউড যিটো হয় সেই ক্ৰাউডখিনি আমি হ'লে আমাৰ কিবা যে অনিষ্ট হ'ব মই সেইটো নাভাবোঁ।
2: আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি।
0: হয়,
2: অনুষ্ঠানৰ শেষত 2026 বৰ্ষৰ ৱৰ্ল্ড টুৰিজম ডেৰ থিম, এই থিমটোৰ প্ৰেক্ষাপটত যদি আমি আগন্তুক 10 বছৰ অসমৰ টুৰিজম ছেক্টৰৰ কথা ভাবোঁ তেন্তে এখন আধুনিক ডিজিটেল ছাষ্টেইনেবল আৰু এমপ্লয়মেণ্ট অৰিয়েণ্টেড টুৰিজম ইণ্ডাষ্ট্ৰি গঢ়ি তুলিবলৈ চৰকাৰ, উদ্যোগী, স্থানীয় সমাজ আৰু যুৱ প্ৰজন্মক কি কি বিষয়ত অগ্ৰাধিকাৰ দিবলৈ আপুনি আহ্বান জনাব?
0: আমাৰ এনেকুৱা এটা প্লেন লাগিব যদি জাতি ৰাখিব বুলি ইচ্ছা আছে, জাতি যদি জীয়াই থাকিব বিচাৰে তেতিয়া জাতিটোক এটা নিৰ্দিষ্ট ৰাস্তাত লৈ যাব লাগিব। আৰু নিৰ্দিষ্ট ৰাস্তাত লৈ যোৱাৰ প্ৰথম আৰু সুন্দৰ পদক্ষেপ হৈছে পৰ্যটন ক্ষেত্ৰ, যিহেতু আমি মানে বাহিৰৰ পৰ্যটকসকলক আতিথ্য দি পেলাই আমি তেওঁলোকৰ যোগেদি আমি প্ৰত্যেকটো পৰিয়ালেই চহকী হোৱাৰ আমাৰ সম্ভাৱনা আছে। আৰু এইটো ক্ষেত্ৰত মই অনুৰোধ জনাম যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময়ত যদি সিদ্ধান্ত নলয় তে আমাৰ সমস্যাবিলাক সমস্যা হৈ থাকিব। আৰু যদি পৰ্যটন ক্ষেত্ৰখনে মূল মানে উৎপাদন বা আৰ্থিক আহৰণৰ যদি উৎস হিচাপে ল'ব বিচাৰে মই গেৰাণ্টি দিব ক'ব পাৰোঁ 10 বছৰৰ পিছত অসমত নিবনুৱা সমস্যা

0: দেট পাৰ্চন সমাধান হ'ব।
1: প্ৰিয় শ্ৰোতা, পৰ্যটনৰ ভৱিষ্যত কেৱল নতুন পৰ্যটনস্থলী গঢ়ি তোলাতেই সীমাবদ্ধ নহয়, ইয়াৰ সৈতে জড়িত হৈ আছে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, স্থানীয় সমাজ, যুৱ প্ৰজন্ম, পৰিৱেশ সংৰক্ষণ আৰু এক উন্নত আতিথ্য ব্যৱস্থা। বিশেষকৈ অসমৰ দৰে প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰে সমৃদ্ধ ৰাজ্যৰ বাবে এক নতুন প্ৰযুক্তিয়ে বিশ্বৰ আগত নিজৰ পৰ্যটন সম্ভাৱনাক অধিক শক্তিশালীভাৱে দাঙি ধৰাৰ সুযোগ সৃষ্টি কৰিছে। আজি এই আলোচনাৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদী পৰ্যটনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰ্যটন, ডিজিটেল প্ৰচাৰ, AIৰ ব্যৱহাৰ, স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণ, যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰু বহনক্ষম পৰ্যটনৰ বিভিন্ন দিশৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ। এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আমাৰ সৈতে মত বিনিময় কৰাৰ বাবে ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজিম তেজপুৰৰ সভাপতি তথা আতিথ্য সুৰক্ষা সমিতিৰ সভাপতি বকুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: আদৰ শ্ৰোতা, আমি আশা কৰোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটি আপোনালোকে নিশ্চয়কৈ ভাল পালে। আজি অনুষ্ঠানটি বাণীবন্ধন তথা সম্পাদনা কৰিলোঁ মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই অংকিতা বৰাই
2: আৰু লগতে আজি অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।
1: ধন্যবাদ।
0: ধন্যবাদ।
3: আকাশবাণী তেজপুৰ।

শ্ৰোতালৈ সম্ভাষণ জনাই মই শান্তনু শইকীয়া আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি 2026 খ্ৰীষ্টাব্দৰ 9 ছেপ্টেম্বৰ 9 তাৰিখ।

আজি বিশ্ব পৰ্যটন দিৱস। জীৱৰ বাবে নদীৰ গুৰুত্ব উপলব্ধি কৰিয়েই বিশ্ব নদী দিৱস পালন কৰা হয়। নদী আমাৰ এই গ্ৰহৰ প্ৰাণস্বৰূপ। নদীৰ গুৰুত্ব, সুৰক্ষা আৰু সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থ দেওবাৰে এই দিৱস পালন কৰা হয়। নদী সংৰক্ষণ আৰু নদীসমূহত হোৱা প্ৰদূষণকে ধৰি বিভিন্ন

ন নেতিবাচক ক্ষতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে বন, নদী আৰু পানী অবিহনে জীৱনৰ অস্তিত্ব অসম্ভৱ। 2005 চনৰ পৰা নিৰন্তৰভাৱে এই দিৱস বিশ্বব্যাপী উদযাপন কৰি অহা হৈছে।

আজি বিশ্ব পৰ্যটন দিৱস। ভ্ৰমণক পৰ্যটন বোলা হয়। পৰ্যটনৰ ফলত মানুহৰ মন সতেজ হয়। নিতৌ একেবোৰ কামকে কৰিব লগা হোৱা মানুহে দেশ ভ্ৰমণৰ যোগেদি নেদেখা নতুন ঠাইৰ অভিজ্ঞতা লাভ কৰাৰ উপৰিও মনৰ আমনি দূৰ কৰিব পাৰে। বিভিন্ন ঠাইৰ সভ্যতা সংস্কৃতিৰো বুজ ল'ব পাৰি। এনে কাৰ্যই মনৰ দিগন্ত বহল কৰি তোলে। বিজ্ঞানৰ ন ন আৱিষ্কাৰে বৰ্তমান পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰিত কৰিছে। এতিয়া বিশ্বায়নৰ যুগ। এনে অৱস্থাত কৃষি, শিল্প, বাণিজ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ পৰ্যটনে অপাৰ সুবিধা দিছে। উৎপন্ন বস্তুৰ বাণিজ্যিক প্ৰসাৰণ অৰ্থাৎ বজাৰ পাবলৈ ভ্ৰমণৰ অভিজ্ঞতাই সহায় কৰে। ভ্ৰমণৰ বিস্তৃতিয়ে অৰ্থনৈতিক বিকাশতো সহায় কৰে। ভেনিচ, কাশ্মীৰ, গোৱা আদিৰ দৰে ঠাইত বিভিন্ন দেশৰ লোকৰ সমাগম হয়। এইসকল ভ্ৰমণকাৰীৰ সুবিধাৰ্থে স্থানীয় লোকে ব্যৱসায় কেন্দ্ৰ গঢ়ি তুলিছে। এনেবোৰ কেন্দ্ৰ দেশ বিদেশৰ মানুহৰ মাজত ভাৱ বিনিময়ৰ বাবে পৰম সহায় হৈছে। পুথিগত অধ্যয়নেৰে যি জ্ঞান মানুহে লাভ কৰে, দেশ ভ্ৰমণে তাৰ পূৰ্ণতা সাধে। প্ৰতিবছৰে 27 ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। 1970 চনৰ এই দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। প্ৰতিবছৰে বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি একোটা নতুন বিষয়বস্তু লৈ পৰ্যটন দিৱস পালন কৰা হয়।

এতিয়া আগবঢ়াইছোঁ ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব এই বিষয়ে ক'বলৈ। 1290 চনৰ আজিৰ দিনটোতে চীনত প্ৰবল ভূমিকম্প হৈছিল, ইয়াৰ ফলত প্ৰায় 100,000 লোকৰ মৃত্যু হৈছিল।

1825 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ষ্টকছনত আৰু ডাৰ্লিংটনত চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীখনৰ চলাচল আৰম্ভ হৈছিল। ১৮৩৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল। তেখেতে বহুতো কুপ্ৰথাৰ প্ৰচলন বন্ধ কৰিছিল। সতীদাহ প্ৰথা আদিকে ধৰি বাল্যবিবাহ আদি সকলো কুপ্ৰথা আঁতৰাৰ বাবে অহপাৰুষত্ব আগবঢ়াইছিল।

1907 চনৰ আজিৰ দিনটোতেই ভাৰতৰ বিপ্লৱী ভগৎ সিঙৰ জন্ম হৈছিল।

1922 চনৰ আজি দিনটোতে অসমৰ সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হৈছিল। ১৯৩২ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ পৰিচালক প্ৰখ্যাত যশ চোপ্ৰাৰ জন্ম হৈছিল। তেখেতে পৰিচালনা কৰা উল্লেখযোগ্য ছবি ৱক্ত দিৱাৰ, লম্হে, ডৰ, দিলটো পাগল হে আদি সমাদৰ লাভ কৰিছিল।

1958 চনৰ আজিৰ দিনটোতেই ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰিছিল। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেওঁ আছিল প্ৰথম ভাৰতীয়। তেওঁ অতিক্ৰম কৰা দূৰত্ব আছিল 34 কিলোমিটাৰ। ১৯৯৮ চনৰ আজিৰ দিনটোতেই জাৰ্মানীত নিৰ্বাচন আৰম্ভ হৈছিল। হেলমুট কুল এই নিৰ্বাচনত পৰাজিত হৈছিল। ২০০২ চনৰ আজিৰ দিনটোতে পূব তিমুৰক দেশখনে ৰাষ্ট্ৰসংঘৰ 191তম সদস্য ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। ২০০৩ চনৰ আজিৰ দিনটোতে বিশ্বত প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্লোন সম্পন্ন হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ, এতিয়া 8 বজাত আজি পুৱা প্ৰচাৰিত হোৱা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

0: দিনত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে প্ৰদান কৰা তেখেতৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ।
1: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। ছেপ্টেম্বৰ মাহত মন কী বাতত পুনৰ আপোনালোকক এবাৰ লগ পোৱাৰ সুযোগ পালোঁ। দেশৰ সকলো লোকক স্বাগতম। মন কী বাতত আমি দেশবাসীৰ ইতিবাচক প্ৰয়াসক মঞ্চ প্ৰদান কৰোঁ, দেশৰ সফলতাৰ বিষয়ে চৰ্চা কৰোঁ আৰু এদিন পাছতেই ভাৰতৰ এনে এটি ঐতিহাসিক সফলতাই 10 বছৰ সম্পূৰ্ণ কৰিব। এই সফলতা হ'ল ছাৰ্জিকেল ষ্ট্ৰাইকৰ। 10 বছৰ পূৰ্বে 2016 চনৰ 28-29 ছেপ্টেম্বৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। LOCৰ সিপাৰে গৈ আমাৰ বীৰ সেনাসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি পদক্ষেপ ল'লে সেয়া দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ গ'ল। ছাৰ্জিকেল ষ্ট্ৰাইকে নিৰ্ভীকতাৰে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ

ইয়াৰ আগতেও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা হৈছিল যদিও তাক গুৰুত্ব দিয়া হোৱা নাছিল, সময় পাৰ হোৱালৈ অপেক্ষা কৰা হৈছিল। কিন্তু আজিৰ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰু আমি তাৰ পৰিণাম দেখিছোঁ। বন্ধুসকল, এই বছৰ 9/11 সন্ত্ৰাসবাদী আক্ৰমণে 25 বছৰ সম্পূৰ্ণ কৰিলে। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত যিসকল নিৰ্দোষী লোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল, তাত আমেৰিকাৰ পিছতে অধিক লোক আছিল ভাৰতৰ। মোৰ মনত আছে 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই যেতিয়া মই আমেৰিকালৈ গৈছিলোঁ, তেতিয়া নিউয়ৰ্কত এইসকল লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিলোঁ। আজি পুনৰ এবাৰ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ সেইসকল পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰিয় দেশবাসী, বৰ্তমান দেশৰ এখন ডাঙৰ ছবি প্ৰস্তুত কৰা হৈছে। এই ছবিত আপুনিও আছে, আপোনাৰ পৰিয়ালো আছে, আপোনাৰ ওচৰ চুবুৰীয়াও আছে। মই ভাৰতৰ লোকপিয়লৰ কথা কৈছোঁ। দেশৰ সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত এই লোকপিয়লৰ প্ৰথম স্তৰ প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিতকৈও অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। বৰ্তমান লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আগুৰা দুৰ্গম স্থানত এই কাম কৰি থকা হৈছে। সেই স্থানৰ পৰা অনেক প্ৰেৰণাদায়ক কাহিনী আমাৰ সন্মুখলৈ আহিছে। উত্তৰাখণ্ডত লোকপিয়লৰ শুভাৰম্ভ হৈছিল চামোলিৰ মানা গাঁৱৰ পৰা। মানাত প্ৰথমে 83 বছৰীয়া পূৰ্ণিমা ৰাৱতৰ পৰাই ইয়াৰ আৰম্ভ হৈছিল। উত্তৰকাশীৰ বগৰী গাঁও হোমষ্টে চলোৱা হৰদেৱ সিং ৰাণাই ডিজিটেল মাধ্যমেৰে নিজৰ তথ্য পঞ্জীয়ন কৰিছিল। বন্ধুসকল, লোকপিয়ল আমাৰ সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব। মই 15 আগষ্টত দেশবাসীক আহ্বান জনাইছিলোঁ, তেওঁলোকে যেন ইয়াৰ বাবে নিশ্চয় সময় উলিয়ায়। লোকপিয়লৰ বাবে নিজৰ তথ্য নিজেই পঞ্জীয়ন কৰাৰ এই সুবিধা অতি সহজ। আপুনি আপোনাৰ মোবাইলৰ পৰাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। এই সুবিধা হিন্দীৰ লগতে অন্যান্য 16টা ভাষাত সুলভ। বন্ধুসকল, ইয়াৰ বাবে আপুনি লোকপিয়লৰ অনলাইন পৰ্টেললৈ যাব লাগিব। census.gov.in এই পৰ্টেললৈ গৈ আপুনি নিজৰ মোবাইলেৰে লগ ইন কৰক, নিজৰ থকা ঠাই লিখক, নিজৰ পৰিয়ালৰ তথ্য অন্তৰ্ভুক্ত কৰক আৰু ছাবমিট কৰক। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত 15-20 মিনিট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপুনি কোনো নথিপত্ৰ আপলোড কৰাৰ প্ৰয়োজন নাই। তথ্য দাখিল কৰাৰ পাছতেই আপুনি আইডি এটা লাভ কৰিব। যেতিয়া গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব, তেতিয়া এই আইডি তেওঁক জনাব পাৰে। আপুনি জনোৱা তথ্যৰ সত্যাসত্য নিৰূপণৰ পিছত সেয়া লোকপিয়লৰ অংশ হৈ পৰিব। বন্ধুসকল, এতিয়ালৈকে মোবাইলৰ জৰিয়তে 60 লাখতকৈও অধিক লোকে লোকপিয়লৰ পৰ্টেলত নিজৰ তথ্য অন্তৰ্ভুক্ত কৰিছে, স্বগণনা কৰিছে। এই কামত আপোনাৰ অলপ সময় খৰচ হ'ব, কিন্তু দেশৰ বাবে ই গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ সঠিক তথ্যই আৰু আপোনাৰ পৰিয়ালৰ সঠিক তথ্যই দেশৰ ভৱিষ্যতৰ সঠিক ছবি প্ৰস্তুত কৰাত সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, আজি 27 ছেপ্টেম্বৰ অন্য এটি কাৰণত আৰু বিশেষ হৈ পৰিল। আজি এনে এক মহানুভৱৰ জন্ম শতবাৰ্ষিকী যিগৰাকীয়ে সমাজ, সংস্কৃতি আৰু দেশৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল। মই ক'ব খুজিছোঁ বিশ্ব হিন্দু পৰিষদৰ পূৰ্ব আন্তৰ্জাতিক কাৰ্যকৰী অধ্যক্ষ শ্ৰদ্ধেয় স্বৰ্গীয় অশোক সিংহল ডাঙৰীয়াৰ বিষয়ে। 1926 চনৰ 27 ছেপ্টেম্বৰত আজিৰ দিনটোতেই আগ্ৰাত তেখেতৰ জন্ম হৈছিল। তেখেতে সমাজত থাকিও তপস্বীৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। তেখেতে ৰাম জন্মভূমি আন্দোলনক যি দিশ আৰু শক্তি প্ৰদান কৰিছিল, আজি তাৰ পৰিণতিতেই আমি অযোধ্যাত ভব্য মন্দিৰ দেখিবলৈ পাইছোঁ। এয়া মোৰ সৌভাগ্য, মই তেখেতৰ জীৱন কাষৰ পৰা দেখাই নহয় তেখেতৰ এই অভিযানৰ সৈতে জড়িত হোৱাৰো সুযোগ পাইছিলোঁ। মই ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকোঁতেও বাৰে বাৰে অশোক সিংহল ডাঙৰীয়াৰ কথা মনলৈ স্বাভাৱিকতে আহিছিল। বন্ধুসকল, তেখেতৰ বিষয়ে এনে বহু কথা আছে যাৰ বিষয়ে সিমান চৰ্চা হোৱা নাই। ৰাম মন্দিৰ আন্দোলনৰ লগতে তেখেত সামাজিক ভেদভাৱ আৰু অসমতাৰ বিৰুদ্ধে বৃহৎ যুঁজত অৱতীৰ্ণ হৈছিল। তেখেতৰ জন্ম হৈছিল এটি বিখ্যাত অভিজাত পৰিয়ালত। তেখেতৰ পিতৃ আছিল এগৰাকী প্ৰশাসনিক বিষয়া। তেখেতৰ ভাই ভনীসকলৰো বহুতেই চৰকাৰী উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত নিজেও IIT BHUৰ স্নাতক আছিল। তথাপি তেখেতে সমাজ আৰু সংস্কৃতিৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছিল। এয়াই হৈছে মহানতাৰ পৰিচয়। আজি তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই শুভক্ষণত তেখেতৰ কোটি কোটি গুণমুগ্ধৰ

হৈ তেখেতক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। মোৰ প্ৰিয় দেশবাসী, এই বছৰৰ আৰম্ভণি আমি আত্মসন্মানৰ এটি মহাপৰ্বেৰে কৰিছিলোঁ। এই মহাপৰ্ব আছিল সোমনাথ স্বাভিমান পৰ্ব। আজিৰ পৰা 1000 বছৰৰ আগতে 1026 খ্ৰীষ্টাব্দত মহম্মদ গজনীয়ে প্ৰথমবাৰ পবিত্ৰ সোমনাথ মন্দিৰ ধ্বংস কৰিছিল। কিন্তু যিসকলে সোমনাথ মন্দিৰ ধ্বংসৰ জৰিয়তে ভাৰতৰ পৰিচয় নস্যাৎ কৰিব খুজিছিল, আজি তেওঁলোকৰ কোনো অস্তিত্বই নাই। অথচ সোমনাথ মন্দিৰ সগৌৰৱে সসন্মানে বিশাল সমুদ্ৰ তীৰত ৰৈ পবিত্ৰ ভাৰতভূমিক অমৰত্বৰ আশীৰ্বাদ দি আহিছে। সেইবাবে আমি গৌৰৱেৰে এই বছৰত সোমনাথ স্বাভিমান পৰ্ব অনুষ্ঠিত কৰিছোঁ। বন্ধুসকল, আজিৰ মন কী বাতত মই এই কথাৰ কিয় অৱতাৰণা কৰিছোঁ তাৰো এটি বিশেষ কাৰণ আছে। 1026 খ্ৰীষ্টাব্দত যেতিয়া গজনীৰ দ্বাৰা সোমনাথ বিধ্বংস হৈছিল, সেই বছৰতে গুজৰাটৰে মোধেৰাত প্ৰসিদ্ধ সূৰ্য মন্দিৰতো আক্ৰমণ কৰি ধ্বংস কৰি পেলোৱা হৈছিল। অৰ্থাৎ মোধেৰা মন্দিৰ ধ্বংস হোৱা ঘটনাৰো 1000 বছৰ পূৰ্ণ হৈছে, যদিও সেই সময়ত এই মন্দিৰ নিৰ্মাণৰ মাত্ৰ এটা বছৰহে পাৰ হৈছিল। 1025 চনত ৰজা ভীমদেৱে এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। বন্ধুসকল, আপোনালোকে সেই সময়ছোৱাৰ কথা ভাবকচোন, যেতিয়া এনে বৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সোমনাথ মন্দিৰৰ দৰে ভক্তিস্থলৰ বৃহৎ কেন্দ্ৰ খণ্ডিত কৰি পেলোৱা হৈছিল। এনেধৰণৰ ভক্তিত আঘাত কৰা ঘটনা সংঘটিত হ'লে সমাজ বা প্ৰশাসনৰ মনোবল ভাগি পৰাটো স্বাভাৱিক। কিন্তু ৰজা ভীমদেৱে গজনীৰ সৈতে যুদ্ধ কৰি খুব কম সময়ৰ ভিতৰতে মোধেৰা সূৰ্য মন্দিৰো পুনৰ নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰাণৱন্ততাৰ বাবেই বাৰে বাৰে আক্ৰমণকাৰীৰ হাতত ধ্বংসপ্ৰাপ্ত হোৱা সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ সম্ভৱ হৈ পৰিছিল। বন্ধুসকল, মোধেৰা সূৰ্য মন্দিৰত পৰৱৰ্তী সময়ত কেইবাবাৰো আক্ৰমণ চলিছিল। পিছলৈ আলাউদ্দিন খিলজীয়ে পুনৰ এবাৰ বাস্তুকলাৰ অপূৰ্ব নিদৰ্শন এই মন্দিৰটো ধ্বংস কৰি পেলাইছিল। পিছে বন্ধুসকল, আমি ভাৰতৰ মানুহে সূৰ্যদেৱতাৰ উপাসনা কেৱল বাস্তুকলা আৰু মন্দিৰত পূজা অৰ্চনাৰেই নকৰোঁ। আমাৰ সূৰ্য উপাসনাৰ এটা অৰ্থ হৈছে পোহৰ, শক্তি, বিজ্ঞান আৰু অবিৰত গতিৰ প্ৰেৰণা। সেইবাবে মোধেৰাক আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই জনাজাত নহয়, গুজৰাটৰ এই গাঁওখন দেশৰ প্ৰথম ছ'লাৰ ভিলেজ, সূৰ্যগ্ৰাম হৈ পৰিছে। এই ঠাইখনৰ সকলো কাম সৌৰশক্তিৰ দ্বাৰা আহৰিত বিজুলী শক্তিৰে চালিত হয়। দেশৰ সন্মুখত বহন ক্ষমতাৰ এটি উদাহৰণ হিচাপে ই পৰিগণিত হৈছে। মোধেৰালৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ বহু সা সুবিধাৰ সৃষ্টি কৰা হৈছে। জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ পিছত ইয়াত মোধেৰা নৃত্য মহোৎসৱৰ আয়োজন কৰা হয়। ইয়াত ভাৰতীয় সংস্কৃতি আৰু শাস্ত্ৰীয় নৃত্যৰ অপূৰ্ব প্ৰদৰ্শন আয়োজন কৰা হয়। মই আশা কৰিছোঁ আপোনালোক সকলোৱে এবাৰ হ'লেও মোধেৰালৈ আহক আৰু ভাৰতৰ এই গৌৰৱপূৰ্ণ ঐতিহ্য আৰু পৰম্পৰা দৰ্শন কৰক। বন্ধুসকল, অতীতৰ সৈতে আজিও আমাৰ একাত্মতা বিদ্যমান। ইয়াৰ অন্তৰালত সেইসকল ব্যক্তিৰ সমৰ্পণ আৰু পৰিশ্ৰম জড়িত হৈ আছে যি ইয়াক আৰু গভীৰ কৰি তুলিছে। তামিলনাডুৰ তিৰুচিৰাপল্লীৰ মনপ্পাৰাই নামৰ ঠাইত এনে এটি অনন্য প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। এখন মহাবিদ্যালয়ৰ তামিল অধ্যয়ন বিভাগৰ সৈতে জড়িত এই ছেলভাৰাজু ডাঙৰীয়াই এই ক্ষেত্ৰত আগভাগ লৈছে। বক্তৃতা প্ৰদান কৰি থাকোঁতে তেওঁ এজন ছাত্ৰৰ পৰা কিছুমান প্ৰাচীন দেৱ দেৱীৰ প্ৰতিমাৰ বিষয়ে তথ্য লাভ কৰিলে। আলোচনাৰ অন্তত তেখেতে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিবলৈ মনস্থ কৰিলে। এই অভিযানকালত তেখেতে বেলেগ বেলেগ ঠাইত বিভিন্ন প্ৰাচীন প্ৰতিমা আৰু প্ৰাচীন মন্দিৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। অতীতৰ সৈতে জড়িত হোৱাৰ ই এটি অনবদ্য প্ৰয়াস বুলি ক'ব পাৰি। এইদৰেই আমি আমাৰ নিজৰ ঐতিহ্য আৰু পৰম্পৰাক আৰু অধিক নিবিড়ভাৱে জানিবলৈ সক্ষম হ'ম। দেশৰ আন আন অংশতো এনে প্ৰচেষ্টা হাতত ল'ব পৰা যায়। ই আমাৰ ইতিহাসক ওচৰৰ পৰা অধ্যয়ন আৰু উপলব্ধি কৰিবলৈ সুযোগ দিব। মোৰ প্ৰিয় দেশবাসী, কেইদিনমানৰ পিছতেই 2 অক্টোবৰ দিনটো আহিব, যি পূজনীয় বাপুজীৰ জন্মদিন। বাপুজীয়ে জীৱনৰ বহুত বাণী দি গৈছে। ইয়াৰ ভিতৰত মুখ্য হৈছে পৰিচ্ছন্নতা। আমি সাধাৰণতে আমাৰ চৌপাশে পৰিচ্ছন্নতাৰ অনেক প্ৰচেষ্টা প্ৰত্যক্ষ কৰোঁ। এনে প্ৰয়াস অতি প্ৰেৰণাদায়ক আৰু উৎসাহবৰ্ধক। ছ'চিয়েল মিডিয়াতো এনে বহুত আলোকচিত্ৰ আৰু ভিডিঅ' ৰীলে আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। যোৱা কিছুদিনৰ ভিতৰত ময়ো এনে কিছুমান প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ। এফালে মধ্যপ্ৰদেশত কিছু যুৱক যুৱতীয়ে নদী পৰিষ্কাৰকৰণৰ কাম আৰম্ভ কৰিছে, যাৰ সৈতে সমগ্ৰ সমাজখনেই সহযোগ কৰিছে, আৰু আনফালে অন্ধ্ৰপ্ৰদেশত যুৱকসকলে পুৰণি নাদ আৰু জলাশয় পৰিষ্কাৰকৰণত লাগিছে।
এই কার্য

দৰা পুৰণি কীৰ্তিচিহ্ন পুনৰ জাতিষ্কাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। মুম্বাইত যুৱ প্ৰজন্মৰ কিছুলোকে সমুদ্ৰৰ পাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাম হাতত লোৱা দেখা গৈছে। প্ৰতিটো সপ্তাহতে কোনোবা নহয় কোনোবা সমুদ্ৰতীৰত যুৱক যুৱতী গোট খাই পৰিষ্কাৰকৰণত ৰত হৈ পৰে। দিল্লীতো শিশু আৰু তৰুণ তৰুণীয়ে নগৰবাসীক জাবৰ জোথৰ বেলেগে বেলেগে ৰাখিবলৈ আৰু নিজৰ ঘৰৰ চৌপাশ চাফ চিকুণকৈ ৰাখিবলৈ সজাগ কৰা কাৰ্যত আত্মনিয়োগ কৰিছে। পশ্চিমবংগৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে স্থানীয় লোকৰ সৈতে মিলি বনভোজস্থলী আৰু নিকটৱৰ্তী বজাৰ সমাৰ আদি পৰিষ্কাৰ কৰি ৰখাত মনোনিৱেশ কৰিছে। বন্ধুসকল, এই সকলো প্ৰচেষ্টাতে এটা কথা স্পষ্ট হৈ পৰিছে যে ক'ৰবাত যদি কেৱল এজন ব্যক্তিয়ে কোনো এটা কাম সৰুকৈ আৰম্ভ কৰিছে, তেন্তে পাছলৈ তেওঁৰ সৈতে অলপ অলপকৈ বহুত মানুহ আহি তেওঁৰ এই প্ৰচেষ্টাক ফলৱতী কৰি তুলিছে। ই হৈছে জনগণৰ অংশগ্ৰহণৰ ফল। বাপুজীৰ প্ৰতি আমাৰ সবাতোকৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি হৈছে পৰিচ্ছন্নতা। মোৰ প্ৰিয় দেশবাসী, আমি যেতিয়া আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষণাবেক্ষণ কৰোঁ, তেতিয়া কেৱল গছলতা আৰু জীৱকুলকেই ৰক্ষা নকৰোঁ, সমগ্ৰ জৈৱিক তন্ত্ৰটোকেই শক্তিমন্ত কৰি তোলোঁ। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা এনেধৰণৰ প্ৰয়াসে এই ভাৱনাক বৰ সুন্দৰকৈ প্ৰতীয়মান কৰি তোলে। বন্ধুসকল, অসমত সোণাই ৰূপাই নামেৰে এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। এসময়ত এইখন আছিল বন্য হাতীৰ আৱাসস্থল, কিন্তু অৰণ্যৰ ভূমি মানুহৰ দখললৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে তাৰ পৰা হাতীবোৰ আঁতৰি গ'ল। 3 বছৰ পূৰ্বে ইয়াক মানুহৰ দখলৰ পৰা মুক্ত কৰা হয়। তাৰ ফলত তাত এক আচৰিত পৰিৱৰ্তন হ'বলৈ ধৰে। হাতীবোৰ পুনৰ আগৰ ঠাইলৈ উভতি আহে। যি অঞ্চলত বহুদিন ধৰি হাতীৰ অস্তিত্বই নাছিল, তাত আকৌ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, অসম ৰাজ্যতেই আন এটি সুন্দৰ প্ৰচেষ্টা চলোৱা হৈছে। এই প্ৰচেষ্টাত নলগাহৰি নামৰ সৰু জাতৰ এবিধ গাহৰিৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰয়াস কৰা হৈছে। এসময়ত এই গাহৰিৰ প্ৰজাতিবিধ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছিল। মাত্ৰ 6টা নলগাহৰিলৈ এটি সংৰক্ষণ অভিযান চলোৱা হৈছিল আৰু বিভিন্ন সা সুবিধা সৃষ্টি কৰি লৈ সিহঁতক অৰণ্যত সংস্থাপন কৰা হৈছিল। সিহঁতৰ বাবে নতুন তৃণভূমি তৈয়াৰ কৰা হৈছিল। এই প্ৰচেষ্টাৰ বাবেই আজি নলগাহৰিৰ সংখ্যা 190তকৈ বেছি হৈছেগৈ। বন্ধুসকল, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক মাথো ইয়াৰ পৰিচৰ্যা কৰাতে সীমাবদ্ধ নহয়। বহু সময়ত আমি প্ৰকৃতিৰ প্ৰতি কৰা প্ৰতিপালনৰ প্ৰতিদান ৰূপে প্ৰকৃতি আমাৰ জীৱনৰ অৱলম্বন হৈ পৰে। পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ মহিলাই প্ৰকৃতিৰ সৈতে আমাৰ এই সম্পৰ্কৰ এটি প্ৰেৰণাদায়ক দৃষ্টান্ত দাঙি ধৰিছে। ঝাৰখালী অঞ্চলৰ এই মহিলাসকলে মেনগ্ৰোভ বননিৰ সৃষ্টি কৰিছে। এই মহিলাসকলৰ সৰহভাগৰেই স্বামীৰ মৃত্যু হৈছিল বাঘৰ আক্ৰমণত। স্বামীক হেৰুওৱাৰ পিছত এই মহিলাসকলে সুন্দৰবনৰ পৰাই জীৱিকাৰ পথ বিচাৰি পায়। এওঁলোকে তৈয়াৰ কৰা এই মেনগ্ৰোভ বননি তেওঁলোকৰ গাঁওসমূহৰ প্ৰাকৃতিক সুৰক্ষা কবচ হোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰো এটি অৱলম্বন হৈ পৰিছে। বন্ধুসকল, আমি প্ৰকৃতিৰ পৰিচৰ্যা কৰিব লাগে, প্ৰকৃতিৰ ভাৰসাম্যক সন্মান কৰিব লাগে, ইয়াৰ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব লাগে। আমাৰ এনে প্ৰতিটো প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ কৰ্তব্য। মোৰ প্ৰিয় দেশবাসী, অতি সম্প্ৰতি আমাৰ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে নিচাৰ আসক্তিৰ বিৰুদ্ধে এটি গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে নিজেও নিচাৰ আসক্তিৰ পৰা আঁতৰি থকাৰ প্ৰতিজ্ঞা লয় আৰু আন যুৱক যুৱতীকো এই সংকল্পৰ অংশ কৰি লোৱাৰ শপত গ্ৰহণ কৰে। এই অভিযান নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে চলোৱা হৈছিল। এই অভিযান 100 সপ্তাহ ধৰি চলিব। ইয়াত ভাগ লৈছে মাই ভাৰতৰ স্বেচ্ছাসেৱীসকলে, NSS, বিভিন্ন স্কুল কলেজ বিশ্ববিদ্যালয়ৰ বহু সামাজিক আৰু আধ্যাত্মিক সংস্থাও এই অভিযানত জড়িত হৈছে। বিগত দিনসমূহত দেশৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। এই অভিযানৰ মোৰ বাবে সবাতোকৈ ভাল লগা দিশটো হৈছে নিচা মুক্তিৰ বাৰ্তা। আমাৰ তৰুণসকলে নিজৰ ভাষাত, নিজৰ আৰ্হিত এই বাৰ্তা প্ৰেৰণ কৰি গৈছে। মই মন কী বাত অনুষ্ঠানৰ জৰিয়তে যুৱক যুৱতীসকলক এই অভিযানত অংশ ল'বলৈ আহ্বান জনাইছিলোঁ আৰু মই অতি সুখী যে হাজাৰ হাজাৰ তৰুণ তৰুণী এই অভিযানৰ সৈতে জড়িত হৈছে। মাই ভাৰত মঞ্চত বিভিন্ন গীত, ধ্বনি লিখন আৰু সৰু সৰু নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি সামাজিক মাধ্যমত আমাৰ যুৱক যুৱতীসকলে #, নিচামুক্ত যুৱক যুৱতী শিতানত তেওঁলোকৰ সৃজনীশীলতাৰে বিভিন্ন তথ্য সদৰি কৰিছে। অনাগত দিনবোৰত এই অভিযানৰ অংশৰূপে স্বাস্থ্য শিবিৰ আৰু ধ্যান শিবিৰৰো আয়োজন কৰা হৈছে। বন্ধুসকল, এতিয়া বিভিন্ন উৎসৱ পাৰ্বণৰ সময় উপস্থিত হৈছে। এইবাৰ উৎসৱৰ দিনবোৰত আমি আমাৰ চৌপাশে এবাৰ চকু ফুৰাব লাগিব। যদি

কোনো যুৱক যুৱতী কোনো ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা যায়, তেন্তে তেওঁলোকৰ সৈতে কথা বতৰাৰ অতি প্ৰয়োজন। যদি কোনোবাই নিচাৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিছে, তেওঁলোকক সংগ দিয়াৰ প্ৰয়োজন। মোৰ প্ৰিয় দেশবাসী, লালকিল্লাৰ পৰা মই এইবাৰ ক্ৰীড়াৰ বাবে প্ৰতিভা অন্বেষণ অভিযানৰ কথা ঘোষণা কৰিছিলোঁ। ভাৰতে ক্ৰমান্বয়ে ক্ৰীড়া ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰাৰ বাবে গাঁও আৰু প্ৰান্তীয় অঞ্চলবোৰত ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিব লাগিব। ইতিমধ্যে বহু ব্যক্তিয়ে এই কামত আত্মনিয়োগ কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে প্ৰতিভাৰ সন্ধান কৰা আৰু তাৰ বিকাশ সাধন কৰা। পঞ্জাৱত ৰাজিন্দৰ সিং নামৰ এজন ব্যক্তি এই কাৰ্যত ব্ৰতী হৈ আছে। তেখেত 1980 চনত অলিম্পিক হকীত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল। 1982ৰ বিশ্বকাপ দলটোতো তেখেত আছিল। 2001 চনৰ হকীৰ পুৰুষৰ জুনিয়ৰ বিশ্বকাপ আৰু 2003 চনত ছিনিয়ৰ এছিয়া কাপ বিজয়ী ভাৰতীয় পুৰুষ হকীৰ দলটোৰ তেখেত প্ৰশিক্ষক আছিল। বৰ্তমান তেখেতে ৰাউণ্ড গ্লাছ হকী একাডেমীৰ জৰিয়তে তেখেতৰ আবেগ অনুৰাগক আগুৱাই নিব পাৰিছে। তেখেতৰ প্ৰচেষ্টাতে তেখেতৰ গাঁৱত হকীৰ এষ্ট্ৰোটাৰ্ফ সংযোজিত হৈছে। তেখেতৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ কম সুবিধা থকা গাঁওসমূহত প্ৰতিভাৰ সন্ধান কৰা। এনে প্ৰচেষ্টাৰ বাবেই বহুকেইজন খেলুৱৈয়ে জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ভাৰতীয় দলত স্থান লাভ কৰিছে। ৰাজিন্দৰ সিং ডাঙৰীয়াৰ এনে প্ৰচেষ্টা প্ৰশংসাৰ যোগ্য। মোৰ প্ৰিয় দেশবাসী, আমলখি আমাৰ সকলোৰে পৰিচিত এটি ফল। অধিক লোকৰ ঘৰতেই ইয়াৰ পৰা তৈয়াৰী আচাৰ আমাৰ খাদ্য সম্ভাৰৰ অংগস্বৰূপ। বহুতে আকৌ ইয়াৰ ৰস উলিয়াই খাবলৈ ভাল পায়। শীতকালত চ্যৱনপ্ৰাচ আমাৰ সাধাৰণ স্বাস্থ্য ৰক্ষাৰ উপাদেয় উপাদান হৈ পৰে। আমাৰ বয়স্ক আৰু অগ্ৰজসকলে বহু প্ৰজন্মজুৰি আমলখিৰ গুণৰ কথা কৈ আহিছে। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এই আমলখিয়ে এটি নতুন দিশৰ উন্মোচন কৰিছে। আমলখিৰ সৈতে প্ৰতাপগড়ৰ সম্পৰ্ক বহু পুৰণি। ইয়াৰ কৃষকসকলে বহু যুগ ধৰি আমলখিৰ খেতি কৰি আহিছে। আমলখিয়ে প্ৰতাপগড়ক এটি সুকীয়া পৰিচয় প্ৰদান কৰিছে। আজি এই ফলবিধে ইয়াত এটি নতুন সম্ভাৱনাৰ উন্মেষ কৰিছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই আঁচনিৰ জৰিয়তে আমলখিৰ সৈতে জড়িত স্থানীয় উদ্যোগসমূহে নতুন গতি লাভ কৰিছে। আজি প্ৰতাপগড়ত আমলখিৰ প্ৰচেছিঙৰ সৈতে জড়িত প্ৰায় 100টা গোট আছে। এই ক্ষেত্ৰত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে বিশেষ ভূমিকা পালন কৰিছে। এনে এটি গোট হৈছে দেৱগড় কামাচি গাঁৱৰ। সাবিত্ৰী ফুলে ছেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত মহিলাসকলে আমলখিৰ কেণ্ডি, আচাৰ আৰু ৰস তৈয়াৰ কৰে। ODOP আঁচনিৰ জৰিয়তে নতুন বজাৰ মুকলি হোৱাত তেখেতসকলৰ আয় বৃদ্ধি হৈছে। তেনেদৰেই এখন গাঁৱত বিন্ধ্যবাসিনী ছেল্ফ হেল্প গ্ৰুপ আছে। এই গোটৰ মহিলাসকলেও আমলখিৰ আচাৰ, ডাইজেষ্টিভ পাউডাৰ আদি বিভিন্ন প্ৰকাৰৰ বস্তু প্ৰস্তুত কৰিছে। এই মহিলাসকলে প্ৰচেছিঙৰ বাবে মেচিনাৰী পাইছে, ঋণ পাইছে। তেখেতসকলে স্থানীয় বাণিজ্য মেলাবোৰত ভাগ লৈছে আৰু লগে লগে তেখেতসকলৰ আয় বৃদ্ধি পাইছে। বন্ধুসকল, আমাৰ দেশৰ প্ৰতিটো কোণতেই এনেধৰণৰ কিবা নহয় কিবা এটা বিশেষত্ব আছেই। ক'ৰবাত কিবা বিশেষ ফল আছে, ক'ৰবাত পৰম্পৰাগত কলা আছে, নতুবা ক'ৰবাত প্ৰতিভা আছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই বিশেষত্বক আগুৱাই নিয়াৰ এটি অভিযান। আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে আমাৰ নিজৰ গাঁও বা চহৰৰ নাম স্থানীয় বজাৰতে যাতে সীমাবদ্ধ হৈ নাথাকে, আমি তাৰ প্ৰচেষ্টা চলোৱা উচিত। ই ভোকেল ফৰ লোকেল অভিযানকো শক্তি প্ৰদান কৰিব। ই দেশক আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰে। আগন্তুক উৎসৱবোৰত স্থানীয়ৰ বাবে সৰব হৈ উঠাৰ মন্ত্ৰ পাহৰিব নালাগে। মোৰ প্ৰিয় দেশবাসী, ছেপ্টেম্বৰ মাহক পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে সমৰ্পণ কৰা হৈছে। পৰিপুষ্টি মাহত বিবিধ ক্ষেত্ৰৰ সৈতে জড়িত লোক আৰু সংস্থা এই পবিত্ৰ কাৰ্যত একত্ৰিত হয়। পুষ্টিহীনতাৰ সৈতে যুঁজিবলৈ চলিত বৰ্ষত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। ছত্তীশগড়ে হাৰ ঘৰ মুনগা ঘৰ ঘৰ মুনগা এই অভিযান চলাইছে। ইয়াৰ জৰিয়তে মানুহক পৌষ্টিক মুনগাক দৈনন্দিন খাদ্য সম্ভাৰৰ সৈতে সংযোজিত কৰাৰ বাবে উৎসাহ যোগোৱা হৈছে। গুজৰাটেও ৱাংগী স্পৰ্ধা অৰ্থাৎ মিলেটৰ ব্যঞ্জনৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কম মূল্যতে পুষ্টিকৰ স্থানীয় খাদ্য সম্ভাৰৰ প্ৰসাৰৰ কাম চলি আছে। এতিয়ালৈকে 2 লাখৰো অধিক লোকে এই প্ৰতিযোগিতাত ভাগ লৈছে। মহাৰাষ্ট্ৰয়ো এই দিশত প্ৰশংসনীয় প্ৰয়াস চলাই আছে। তাত শিক্ষক, অংগনৱাড়ী কাৰ্যকৰ্তা আৰু শিশুসকলৰ মাক দেউতাক এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। মিজোৰামতো চলিত বছৰত মানুহে উদ্যান শস্যৰ বাগানবোৰ চোৱা চিতা কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। এয়া মিজো সমাজৰ তলু মাৰ ইয়ানা পৰম্পৰাৰ অনুৰূপ। ইয়াৰ অৰ্থ হৈছে নিস্বাৰ্থ সেৱা আৰু আনক সহায় কৰাৰ বাবে আগৰণুৱা হোৱা।
এনে প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়।

0: অংগনবাড়ী কেন্দ্রবোৰৰ সৈতে জড়িত ব্যক্তিসকলক লৈ মই গর্ব অনুভৱ কৰোঁ। এই অংগনবাড়ী কেন্দ্রসমূহ এতিয়া পোষণ ট্রেকাৰৰ সৈতে ডিজিটেলি সংযুক্ত হৈ পৰিছে। প্রায় 9 কোটি হিতাধিকাৰী ইতিমধ্যে পঞ্জীয়নভুক্ত হৈছে। ইয়াত শিশু, গর্ভবতী মহিলা আৰু পোৱাতি মাতৃসকলক ভালদৰে চোৱাচিতা কৰিব পৰা হৈছে। আমি এনেদৰেই পুষ্টিহীনতাৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব লাগিব। আমি পুষ্টিহীনতাৰ পৰা আমাৰ সমাজক সম্পূৰ্ণৰূপে মুক্ত কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে এই মাহত অতি শ্ৰদ্ধা উল্লাসেৰে গণেশ উৎসৱ পালন কৰিছোঁ। সমগ্ৰ দেশতে ভক্তিভাৱেৰে গণেশ দেৱতাক আদৰণি জনোৱা হৈছে। এই পবিত্ৰ বাতাৱৰণে মন আনন্দ আৰু উল্লাসেৰে ভৰাই দিয়ে। বন্ধুসকল, বিঘ্নহৰ্তা ভগৱান শ্ৰী গণেশ জ্ঞান, বুদ্ধি আৰু শুভকাৰ্যৰ আৰম্ভণিৰ প্ৰতীক। গণেশৰ প্ৰতি অগাধ শ্ৰদ্ধা কেৱল ভাৰততেই যে আছে এনে নহয়। থাইলেণ্ডত ভগৱান শ্ৰী গণেশৰ পূজা ফ্ৰা ফ্ৰিকানেট ৰূপে কৰা হয়। ইয়াৰ পংথুন থিখানন ডাঙৰীয়া যেতিয়া 19 বছৰীয়া আছিল, তেতিয়াই তেওঁক দেউতাকে এখন গণেশৰ ফটো উপহাৰ দিছিল। তেতিয়াৰ পৰাই গণেশৰ প্ৰতি তেখেতৰ ভক্তি উপজিল। ভগৱান শ্ৰী গণেশৰ সৈতে জড়িত পৰম্পৰাসমূহৰ অধ্যয়ন কৰি তেওঁ প্ৰায় 4টা দশক অতিবাহিত কৰিছে। তেওঁ ভাৰত আৰু নেপালকে ধৰি এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে। মহাৰাষ্ট্ৰৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছে। অষ্টবিনায়ক পৰম্পৰাৰ বিষয়ে জনাৰ পাছত তেওঁ বহুবাৰ ইয়ালৈ আহিছে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে অষ্টবিনায়ক যাত্ৰা থাইলেণ্ডৰ ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছে। 2002 চনত তেওঁ উত্তৰ থাইলেণ্ডৰ চিয়াংমাই গণেশ হিমাল মিউজিয়াম প্ৰতিষ্ঠা কৰে। তাত এতিয়া প্ৰায় 10,000 গণেশ প্ৰতিমা আছে। ভাৰতলৈ আহিব নোৱাৰা ভক্তসকলৰ বাবে এই মিউজিয়ামত অষ্টবিনায়ক প্ৰতিমা ৰখা হৈছে। তাত প্ৰতি দেওবাৰে পুৱা 10 বজাত গণেশ পূজা কৰা হয়। গণপতিৰ সৈতে জড়িত বিশেষ অনুষ্ঠানৰো তাত আয়োজন কৰা হয়। এই কথাই প্ৰতীয়মান কৰে যে ভাৰতৰ আস্থা, কলা আৰু সাংস্কৃতিক পৰম্পৰা বিদেশতো জনপ্ৰিয় হ'বলৈ ধৰিছে। আশা কৰোঁ গণেশ দেৱতাৰ আশীৰ্বাদ সকলোৰে প্ৰতি সদায়ে থাকিব। বন্ধুসকল, মন কী বাতৰ প্ৰতিটো খণ্ডৰ পাছত বিভিন্ন বিষয়ত আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ। এনেধৰণৰ প্ৰেৰণাদায়ক কথা মোলৈ পঠিয়াই থাকিব। আপোনালোকৰ আশে পাশে হৈ থকা প্ৰচেষ্টাসমূহৰ প্ৰশংসাই সকলোৰে মনত উৎসাহ যোগায়। মন কী বাতৰ মাধ্যমেৰে তেওঁলোকৰ কথা দেশৰ আন প্ৰান্তলৈকেও বিয়পি পৰে। এই যাত্ৰা এনেদৰেই আপোনালোকৰ সহযোগত নিৰন্তৰ আগুৱাই যাওক। আগন্তুক উৎসৱবোৰ পৰিয়ালৰ সৈতে আনন্দ আৰু উলাহেৰে উদযাপন কৰক। আপোনালোকলৈ পুনৰবাৰ শুভকামনা যাচিলোঁ। ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনত দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা তেখেতৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এইখিনি তিথি ঘোষণা শুনক। অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয়ে হৃদৰোগ আৰু আমাৰ কৰণীয় অনুষ্ঠানত উপস্থিত
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে।

শ্রোতাই কৌৰৱী শইকীয়াৰ কণ্ঠৰ লোকগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব।

0: শ্রোতাই, ভূপেন হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা।
1: তাতে আকৌ কোৰ নাৱৰীয়াই জানো বালিত ভাতে ৰান্ধি খায়।

0: শ্রোতা, ইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ, আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো উমলা ঘৰ।

আজিৰ উমলাঘৰ অনুষ্ঠানত লৈ আহিছো তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত তক্ষশীলা বিদ্যাপীঠৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। প্ৰথমে শুনক এটি সমবেত কণ্ঠৰ গীত। অংশগ্ৰহণ কৰিছে ৰিয়ান, ৰুহি, আয়ান, আফচিন, অদিতি, শ্ৰিয়া, আৰিছা, সুকন্যা, ৰিজা, দিলছাদ আৰু শ্ৰিয়নে।

0: ধন্যবাদ ধন্যবাদ।
1: এইবাৰ শুনক সমবেত কণ্ঠত এটি বাংলা গীত। অংশগ্ৰহণ কৰিছে আৰিতিকা, সুদীক্ষা আৰু পৰিণীতাই।
2: নমস্কাৰ।

0: ধন্যবাদ।
1: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি হিন্দী কবিতা। অংশগ্ৰহণ কৰিছে অদিতি, শ্ৰিয়া, ৰিজা, পৰিণীতা, আৰিছা আৰু নৱ্যমে।
2: নমস্কাৰ।
3: কবিতা কা শীৰ্ষক হে ইছ হামে দো য়ে ৱৰদান।
2: ইছ হামে দো য়ে ৱৰদান, পঢ়ে লিখে হাম বনে মহান, ঊচ নীচ কা ভেদ মিটায়ে, হাম ধৰতী কো স্বৰ্গ বনায়ে, দিন দুখী কো হাম অপনায়ে, দুনিয়া মে হাম নাম কমায়ে, কৰে সদা হাম এসে কাম, ভাৰত কা ঊচা হোনা, ভাৰত কা ঊচা হোনা।
3: ধন্যবাদ।
4: নমস্কাৰ, মোৰ নাম সুদীক্ষা ৰয়। মই এটা খাদু কবলৈ ওলাইছো। খাদুটোৰ নাম হ'ল মূৰ্খ কাউৰী আৰু বুদ্ধিয় খিয়াল। এদিন এটা কাউৰী জংঘলত ঘূৰি ফুৰি আছিল। সি বহুত ভোক লাগিছিল। পিছত সি তলত এটা মাংসৰ টুকুৰা দেখিল। পিছত সি মাংসৰ টুকুৰাটো লৈ গছৰ ডালত বহিল। তেতিয়াই এটা খিয়াল সিফালে দি যাই আছিল। তেতিয়া সি নজৰ সেই কাউৰীটোৰ ওপৰত পৰিল আৰু কাউৰীৰ ঠোঁটত আছিল মাংস। খিয়ালে ক'লে কি, বা কাউৰীৰ ঠোঁটত দেখোঁ মাংস, এতিয়া মই এইটো কেনেকৈ খাওঁ, কেনেকৈ খাওঁ, কেনেকৈ খাওঁ। পিছত খিয়ালে এটা বুদ্ধি বনালে। বুদ্ধি বনাই ক'লে কি কাউৰীক, কাউৰী কাউৰী, তুমি ইমান ধুনীয়া, তুমি ইমান ধুনীয়া গান গোৱা, তোমাৰ ৰূপটো দেখি মই নামাতি থাকিবই নোৱাৰোঁ, এটা গান গাই দিয়া না। পিছত কাউৰীটো ভাবিলে, বা খিয়ালে মোক চিনি পাইছে, মই ইমান ধুনীয়া, মোৰটো কুলিত কিয় খুৱলা। পিছত খিয়ালে ক'লে কি, অ কাউৰী, কি ভাবি আছা। পিছত কাউৰীয়ে যেতিয়া কা কা কৰিলে, সিৰ মাংসটো তলত টুপুককৈ পৰি গ'ল আৰু খিয়ালে সেইটো লৈ পলাল। পিছত কাউৰীয়ে ভাবিলে, অ মানে সি মাংসটো পুৰা খাবলৈ এই বুদ্ধিটো বনাইছিলে, যা মই এই কথা বুজিবই নোৱাৰিলোঁ, খিয়ালৰ বুদ্ধিত মই নিজৰ মুখৰ আহাৰ হেৰালোঁ। এই খাদুৰ পৰা আমি এইটো শিখ পাওঁ যে মানুহৰ চলাহী কথাত বুৰি যাব নালাগে। ধন্যবাদ।
5: নমস্কাৰ, মাই নেম ইজ আৰাতিকা মিস্ত্ৰী। Let me live, let me bloom, let me shine like a beautiful moon, let me come out and see this world, let me fly like a beautiful moon, let me come out and see this world, let me fly like a beautiful bird,

0: যদি দানব কাহানি বা হয় মানুহ, লাজ পাব কোনে নোকোৱা, সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা, সমনীয়া মানুহে মানুহৰ বাবে। ধন্যবাদ।
1: অনুষ্ঠানৰ শেষত তক্ষশিলা বিদ্যাপীঠৰ শিশুসকলে পৰিৱেশন কৰিবলৈ লৈছে এটি কবিতা। অংশগ্ৰহণ কৰিছে দিলছাদ, ৰুহি, হিমনিশ, হৰিয়ান আৰু আফচিনে।
2: নমস্কাৰ।
3: কবিতাৰ শিৰোনাম কোনে কি কয়?
2: ঘড়ীটোৱে কয় না, টিক টিক টিক, সময় গৈছে উৰি, ঠিক ঠিক ঠিক, ঘুমুৰাই কয় না, কৰি গুণ গুণ, ফুটাই পৰি বাপাত নাই গুণ গুণ, পোৱালিয়ে কয় টুপ টুপ টুপ, নজকাবা ভাইটি চুপ চুপ চুপ।
3: ধন্যবাদ।
4: ধন্যবাদ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ উমলাঘৰ অনুষ্ঠানত তক্ষশিলা বিদ্যাপীঠৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আঠধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।

এইবাৰে আগবঢ়াইছোঁ ডিস্কো ডান্সাৰ ভুল ছবিৰ সুৰেশ ৱাটকাৰ আৰু উষা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতা ইমান পরে হিন্দি বোলছবি গীত শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লি অধিৱেশনৰো অন্ত পৰিল। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। কাইলৈ পুৱা অধিৱেশন মুকলি কৰাব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ বিয়লি অধিৱেশন মুকলি কৰাব 5:25 AM-তে। এই প্ৰতিশ্ৰুতিৰে ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়াই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।